আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি সপ্তম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 24 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

এপিকটেটাছে কৈছিল, তুমি যদি ভাল হ'ব খোজা তেন্তে এই বুলি ধৰি লৈ ভাল হোৱাৰ চেষ্টা কৰা যে তুমি বেয়া। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: আগ্নিকবি কমলাকান্ত ভট্টাচার্যই কৈছিল, মানুহ বোলোতে একেটা জাত, সকলোৱেই নিজ জাতত ডাঙৰ, কোনো সৰু নহয়, সকলোৱেই মানৱ জাতিৰ ভিতৰৰ। মানুহক জ্ঞানেই ডাঙৰ কৰে, অজ্ঞানেই সৰু কৰে। জ্ঞানী অজ্ঞানী, ধনী দৰিদ্ৰ মানুহ পৃথিৱীৰ সকলো জাতিৰ ভিতৰতে আছে। কিন্তু আমাৰ দৰে ইকুলে সিকুলক চোৱা গজা কৰাত ঘীণ কৰা জাতিভেদ পৃথিৱীৰ কোনো জাতিৰ ভিতৰতে নাই। সেই গুণে পৃথিৱীৰ সভ্যজগতৰ মানুহবিলাক আমাৰ দৰে গোলামতকৈ গোলাম নহৈ নিজে প্ৰতাপী হৈ নিজ নিজ দেশত স্বাধীন হৈ আছে। কাৰো সৈতে যে কাৰো মিল নাই, আমাৰ আচল জাতিভেদেই তাৰ মূল কাৰণ। এই মহাপাপৰ হেতু যদি মনি চোৱা যায়, তেনেহলে অজ্ঞানতাতকৈ আন একো নাই। মানুহৰ দেহত ঘাইকৈ চাৰিবিধ ৰস আছে, দয়া, ক্ষমা, প্ৰেম আৰু ভক্তি। এই চাৰিবিধ ৰস যাৰ গাত থাকে, সেয়ে মানুহ আৰু সেয়ে দেৱতা। হৃদয় ৰাজ্যৰ সিংহাসনখনিত ঘৃণা, হিংসা, বিদ্বেষ, অহংকাৰ এইবিলাকেৰে সৈতে প্ৰেম, প্ৰীতি, ভক্তি এইবিলাক একেলগে বহুৱাব নোৱাৰি, কাৰণ এটি অন্তিৰ বিপৰীত ভাৱৰ। পূৰ্বৰবিলাক পশুৰ গুণ আৰু শেহৰবিলাকহে মানুহৰ। এনে মানুহে নিজৰ ভিতৰত সৰু বৰ কৰি কেতিয়াও নিজক নভগায়। ধৰ্মবীৰ আৰু কৰ্মবীৰবিলাকৰ জীৱনতো এই ভেদ বিচাৰ দেখা নাযায়। আমাৰ দেশৰ মহাপুৰুষ শংকৰদেৱে ভগৱত প্ৰেমত বিভোৰ হৈ এই নিয়মতেই বলাই মিকিৰ, ভৌ তাতৈ, গাৰু গোবিন্দ, চানখা মুছলমান আৰু ৰাধা কৈৱৰ্তনী প্ৰভৃতিক লৈ এটি সংঘ গঠন কৰিছিল। এইদৰে নানা দেশৰ নানা ঋষি মুনি বা মহাপুৰুষসকলৰ জীৱনচৰিত পঢ়িলে দেখা যায়, সকলোৰেই জীৱনৰ ৰাজালি একেটি মাথোন। এই হেতুকে জ্ঞানৰ ওখ টিঙত থকা ধৰ্মৰাজ্যখনিলৈ যিমান মানুহ আগবাঢ়িব, তিমানেই তেওঁৰ হৃদয়ৰ পৰা জাতিভেদৰ ভাৱ আঁতৰি যাব। মূল কথা, জ্ঞানী মানুহৰ জাত নাই, আছে অজ্ঞানীৰ। এই নিমিত্তেই গুৰিতে দেখা যায় পণ্ডিতা সমদৰ্শিনঃ। পণ্ডিত হলেই সকলোকে সমান নেদেখাকৈ থাকিব নোৱাৰে। সত্যৰ সেৱা আৰু তাক জানিব পাৰে কেৱল সাহসী বীৰে যে তাৰ ভুল নাই আৰু যাৰ ভয় নাই, সেয়েহে সত্যত আশ্ৰয় ল'ব পাৰে। তাৰহে সত্যৰ কাৰণে মৃত্যুভয়ক তুচ্ছ কৰি প্ৰাণ বিসৰ্জন দিয়া সহজ কথা। এনে মানুহ থকা জাতিয়েহে নিজৰ আত্মসন্মান ৰক্ষা কৰি স্বাধীন জাতি হৈ থাকিব পাৰে। এনে জাতিয়েহে ধৰ্ম ৰক্ষা কৰিব পাৰে, আৰু এনেকুৱা জাতিকহে জাত মান ৰক্ষাকাৰী ধৰ্মী জাতি বোলে। ভীৰু বা কাপুৰুষ জাতিৰ কি ধৰ্ম আছে? ভীৰুৰ কোনো ধৰ্মই নাই। এইকাৰণে এজন ইংৰাজ পণ্ডিতে কৈ গৈছে, গড নেভাৰ মেনিফেষ্ট টু এ কাৱাৰ্ড, অৰ্থাৎ ঈশ্বৰ ভীৰু বা কাপুৰুষত প্ৰতিফলিত নহয়। মিছাত আশ্ৰয় লোৱা ভীৰুৰ স্বভাৱসিদ্ধ কাপুৰুষতাই কেতিয়াও সত্যক গ্ৰহণ কৰিবলৈ দিব দিয়া নাই।
1: আজিৰ মুকুতামালা কমলাকান্ত ভট্টাচাৰ্যৰ ৰচনাৰ পৰা লোৱা হ'ল।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

0: ইমান পৰে মুস্তাকিন আহমেদ আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰকেইটি শুনিলে। শিল্পী কণ্ঠৰ জিকিৰ পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 6:40 এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: বোম্বাইৰ ফেশ্বন মতে কৰোৱা যিবোৰ কাপোৰ কানি আছিল সেইবোৰ সমাজত চলা ফুৰাৰ কাৰণে অনুপযুক্ত বুলি ভাবি মই আৰ্মি এণ্ড নেভি ষ্ট'ৰ্ছ নামৰ দোকান এখনত নতুন কাপোৰ কানি চিলোৱালোঁ। 19 চিলিং দি এটা বেছি দামৰ টুপি কিনি ল'লোঁ। ইয়াতো সন্তুষ্ট নহৈ লণ্ডনৰ ফেশ্বন মতে চকুত লগা বস্তুৰ কেন্দ্ৰ বোন ষ্ট্ৰীটত গধূলি পিন্ধিবলৈ উপযোগী ছুট এটাত 10 পাউণ্ড খৰচ কৰিলোঁ। মোৰ উদাৰ চিটিয়া ককাইদেউলৈ লিখি ঘড়ীৰ বাবে দুধাৰী সোণৰ চেইন অনাই ল'লোঁ। তৈয়াৰী নেকটাই পিন্ধাটো ভদ্ৰতা অনুমোদিত নহয় বুলি জানি টাই বন্ধা শিকি ল'লোঁ। ভাৰতত থাকোঁতে আমাৰ ঘৰুৱা নাপিতে মোৰ দাড়ি মূৰ খুৰাই দিওঁতেহে আৰ চি চোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ। কিন্তু ইয়াত মই নিতৌ টাই বান্ধি আৰু ভদ্ৰতা অনুমোদিতভাৱে চুলি আঁচুৰি দিনে 10 মিনিট সময় নষ্ট কৰিছিলোঁ। মোৰ চুলি থৰঙা আছিল, গতিকে চুলি আঁচুৰি বুৰুজেৰে সেওঁতা ঠিক কৰোঁতে নিতৌ মোৰ পৰিশ্ৰম ভালকৈয়ে হৈছিল। টুপিটো মূৰৰ পৰা সোলোকোৱাৰ লগে লগে চুলি ঠিক কৰিবৰ কাৰণে মোৰ হাত আপোনা আপুনি মূৰলৈ যোৱা হ'ল। তাৰ লগে লগে অৱশ্যে ভদ্ৰ সমাজত কাপোৰ কানি আদি ঠিক ৰাখিবৰ কাৰণে কৰা হাতৰ নানা ব্যৱহাৰো মোৰ অভ্যাস হৈ পৰিল। এই সমাজত চলা ফুৰা কৰিবলৈ এয়ে যথেষ্ট নহয় বুলি ভাবি মই আনুষংগিক আন আন কথালৈ মন দিবলৈ ধৰিলোঁ। ইংৰাজ ভদ্ৰলোকৰ দৰে চলা ফুৰা কৰিবলৈ যত্ন কৰাটো মোৰ সাধনা হোৱাদি হ'ল। এই সাধনাত সিদ্ধি লাভ কৰিবলৈ হ'লে নাচ, ফৰাচী ভাষা জনা আৰু বক্তৃতা দিয়া এই তিনিওটি কাম শিকিবলৈ কিছুমানে পৰামৰ্শ দিলে। ফৰাচী ভাষাটো কেৱল ফ্ৰান্সতেই নহয়, প্ৰায় সমগ্ৰ ইউৰোপতে চলে। তদুপৰি মোৰ ইউৰোপ ভ্ৰমণৰ ইচ্ছাও আছিল। মই এটা টাৰ্ম প্ৰায় 4 মাহ 3 পাউণ্ড দি এখন স্কুলত নাচ শিকিবলৈ স্থিৰ কৰিলোঁ। 3 সপ্তাহত মই বোধকৰোঁ 6 বাৰকৈ তালৈ গৈছিলোঁ, কিন্তু নৃত্যকলাৰ লীলায়িত গতি আয়ত্ত কৰা মোৰ পক্ষে অসম্ভৱ আছিল। মই কেতিয়াও তাল ৰাখিব নোৱাৰিলোঁ। মই মহা বিপদত পৰিলোঁ। এটা সাধুকথা আছে যে সন্ন্যাসী এগৰাকীয়ে এন্দুৰ খেদাবলৈ এজনী মেকুৰী ৰাখিছিল। মেকুৰীক গাখীৰ খুৱাবলৈ এজনী গাই ৰাখিবলগীয়া হ'ল আৰু গাইজনী ৰাখিবলৈ এটা গোৱাল ৰাখিলে। এইদৰে সন্ন্যাসীৰ পৰিয়াল বাঢ়ি যোৱাৰ দৰে মোৰ মনো বাঢ়ি গ'ল। মই ভাবিলোঁ পাশ্চাত্য সংগীতৰ মাধুৰ্য বুজিবলৈ বেহেলা শিকা উচিত। গতিকে 3 পাউণ্ড দি এখন বেহেলা কিনি অলপ গুৰু দক্ষিণা দি সংগীত চৰ্চা আৰম্ভ কৰিলোঁ। মই 1 গিনি দক্ষিণা দি বক্তৃতা দিয়া শিকিবলৈ আন এগৰাকী শিক্ষকো ধৰিলোঁ। তেওঁ বেলৰ ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰিচিয়ানিষ্ট নামৰ কিতাপখন মোৰ পাঠ্যপুস্তক ৰূপে মনোনীত কৰিলে। মই কিতাপখন কিনি পিটৰ এটা বক্তৃতাৰে আৰম্ভ কৰিলোঁ। কিন্তু মিষ্টাৰ বেলে যেনিবা মোৰ কাণৰ কাষত সময়ৰ জাননী দি টিলিঙা বজাই দিলে। এইখিনিতেই মই সতৰ্ক হ'লোঁ। মনে মনে ভাবিবলৈ ধৰিলোঁ, মইতো বিলাতত চিৰজীৱন নাথাকোঁ, এই বক্তৃতা শিকাৰনো মোৰ আৱশ্যকতা কি? আৰু নাচিব নাজানিলেইনো মানুহ ভদ্ৰলোক নহয়নে? বেহেলাটো মই নিজৰ দেশতো শিকিব পাৰোঁ। মই ইয়ালৈ আহিছোঁ লিখা পঢ়া শিকিবলৈ, গতিকে তাতে মন পুতি লগা উচিত। মোৰ উদ্দেশ্য বেৰিষ্টাৰ হোৱা। যদি চৰিত্ৰবলত ভদ্ৰলোক হ'ব পাৰি ভালেই, নহ'লে সেই আকাংক্ষা এৰাই উচিত। এইবিলাক ভাৱ মোৰ মনলৈ আহিবলৈ ধৰিলে। মই এই ভাৱবিলাক প্ৰকাশ কৰি বক্তৃতা শিকোৱা শিক্ষকজনলৈ এখন চিঠি লিখিলোঁ আৰু লগে লগে বক্তৃতা শিকাৰ পৰা মোক অব্যাহতি দিবলৈ তেওঁক খাতিলোঁ। বক্তৃতা শিক্ষা মই আৰম্ভহে কৰিছিলোঁ। নাচ শিকোৱা মানুহজনলৈকো একেদৰে চিঠি এখন লিখিলোঁ আৰু বেহেলা শিক্ষয়িত্ৰীৰ লগত নিজে সাক্ষাৎ কৰি সকলো কথা ক'লোঁ আৰু বেহেলাখনিত যি দাম পায় তাতে বেছি পেলাবলৈ অনুৰোধ কৰিলোঁ। এই মহিলাগৰাকীৰ লগত মোৰ অলপ বন্ধুভাৱ হৈছিল। তেওঁ মোৰ এই মানসিক পৰিৱৰ্তনত মোক উদগনি দিলে। মোৰ ভদ্ৰতা শিক্ষাৰ বায়ু 3 মাহমানহে আছিল। পোচাকৰ বায়ু হ'লে বহুত দিনলৈকে থাকিল। যি কি নহওক, তেতিয়াৰে পৰা মই ভাল ল'ৰাৰ দৰে লিখা পঢ়াত মন দি লাগি গ'লোঁ।

আজি পুৱা 9:20 পোনপটীয়া ফোন ইন অনুষ্ঠান প্ৰভাতী তৰংগ। আজিৰ বিষয় আণ্ডাৰষ্টেণ্ডিং জেনেৰেল এণ্ড গেষ্ট্ৰ ইণ্টেষ্টাইনেল চাৰ্জাৰী। আজি আমাৰ অতিথি ডাক্তৰ কৌশিক বৰুৱা। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানত আদৰ্শ খেতিয়ক জয়া ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ভাস্বতী কলিতাৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চুৰ 10ম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত বিশিষ্ট লেখক শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ জীৱনৰ দিগবাণীৰ 2nd খণ্ড, তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামী, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 ভূপেন হাজৰিকা জন্মশতবৰ্ষ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 12:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ।

চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত ইতিপূৰ্বে প্ৰচাৰিত এই অনুষ্ঠান আগবঢ়াব ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত বীৰিঞ্চি কুমাৰ মেধি ৰচিত আলেখ্য ফুল ফুলাৰ কথা। 6:10 কৃষি জগত অনুষ্ঠানত খেতি আৰু খেতিয়ক শিতানত খেতিয়কদ্বয় ধ্ৰুৱজ্যোতি শইকীয়া আৰু তপন দত্তবৰুৱাৰ সৈতে হোৱা কথোপকথন আগ ধৰিব ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:20 ডক্টৰ অৰূপ কুমাৰ হাজৰিকাৰ এটি ইংৰাজী কথিকা ছেফ ড্ৰিংকিং ৱাটাৰ। 9:00 বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত। জ্ঞান বিজ্ঞান প্ৰচাৰ কৰা হ'ব 6:55, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা শুনিবলৈ পাব 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। 7:30 খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত। 8:30 গীতিমালিকাৰ শিল্পী শান্তাউজী, ৰিদীপ দত্ত, হেবিকা শইকীয়া, শান্তনু গোস্বামী আৰু ৰূপাঞ্জলি বৰুৱা। দিনৰ 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ৰাজশ্ৰী বৰদলৈৰ কণ্ঠৰ আধুনিক গীত। 1:20 বাবুল বৰা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত সুনীল গংগোপাধ্যায়ৰ হাৱান গীতাৰ বাদন। 1:50 হৰেন্দ্ৰনাথ দাসৰ কণ্ঠৰ লোকগীত। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 মুস্তাকিন আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ। 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কৰুণাকান্ত ৰাভা আৰু লগৰীয়াসকলৰ কণ্ঠৰ ৰাভা গীত। আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মাছৰ বিভিন্ন কথা প্ৰথম খণ্ড। মাছেই হ'ল প্ৰথম কশেৰুকাদণ্ডী প্ৰাণী। 400 নিযুত বছৰ আগতে ইয়াৰ সৃষ্টি হৈছিল। এই আদিম মাছসমূহক অষ্ট্ৰাকোডাম বোলা হয়। ইহঁতৰ গোটেই গাটো টান খোলাৰে আবৃত্ত হৈ আছিল। পোনপ্ৰথমবাৰৰ বাবে অস্থিৰ দেখা পোৱা গৈছিল ইহঁতৰ দেহতেই। অৱশ্যে আজিকালিৰ মাছৰ দৰে ইহঁতৰ হনু নাছিল। মূৰৰ ওপৰফালে নাখাৰন্ধ্ৰও আছিল এটাহে। মাছৰ দৰে ইহঁতৰো ফুল আছিল, কিন্তু বেলেগ বেলেগ প্ৰজাতিত ফুলৰ সংখ্যা বেলেগ বেলেগ আছিল। কেৱল নেজ ফানখন থকাৰ কাৰণেহে ইহঁতে আজিকালিৰ মাছৰ দৰে বেগাই

ক'ব নোৱাৰিছিল। এই মাছজাতৰ পাছতেই প্লেকোডাৰ্মি নামৰ আন এটা প্ৰজাতিৰ সৃষ্টি হয়। ইহঁতৰ ক্ষেত্ৰতে প্ৰথম মুখৰ ওপৰে তলে দুটা হনুৰ সৃষ্টি হ'ল। বৰ্তমান জীৱিত অৱস্থাত থকা মাছসমূহৰ এই প্লেকোডাৰ্মিৰ পৰাই সৃষ্টি হ'ল। প্লেকোডাৰ্মি গোটৰ মাছবিলাকৰ বহুতো জাতি উপজাতি আছিল আৰু ইহঁতে বিভিন্ন পৰিৱেশত বাস কৰিছিল। পৰিৱেশ অনুসৰি প্ৰজাতিসমূহৰ বিভিন্ন অংগ প্ৰত্যংগ গঢ়ি উঠিছিল। গতিকে মূল চৰিত্ৰসমূহ একেই যদিও আকৃতি, প্ৰকৃতি আৰু অংগ প্ৰত্যংগৰ ক্ষেত্ৰত দুটা প্ৰজাতিৰ মাজত যথেষ্ট পাৰ্থক্য আছিল। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাব নোৱাৰাৰ কাৰণে অষ্ট্ৰাকোডাৰ্ম আৰু প্লেকোডাৰ্মি দুয়োটা গোটৰ মাছসমূহ পাছলৈ নোহোৱা হৈ পৰিল। বৰ্তমান কোমলাস্থি আৰু অস্থিয় এই দুটা গোটৰ মাছসমূহে জীৱিত অৱস্থাত আছে। প্ৰকৃততে কেনেধৰণৰ মাছৰ পৰা এই মাছ দুজাতৰ উৎপত্তি হ'ল আৰু কোন জাত মাছৰ আগতে সৃষ্টি হ'ল সেই সম্বন্ধে বিভিন্ন মৎস্যবিজ্ঞানীৰ বিভিন্ন মত। যথোচিত পৰিমাণৰ জীৱাশ্ম নোপোৱাৰ কাৰণে ইহঁতৰ বংশানুক্ৰম সঠিক নিৰ্ণয় কৰিব পৰা হোৱা নাই। বৰ্তমান পৃথিৱীত প্ৰায় 40,000 প্ৰজাতিৰ মাছ জীৱিত অৱস্থাত আছে। মাছৰ বাহিৰেও পানীত থকা প্ৰাণী বহু আছে, কিন্তু মাছে পানীত যিমান সুন্দৰকৈ খাপ খাই জীয়াই থাকিব পাৰে আন কোনো প্ৰাণীয়ে নোৱাৰে। ব্যক্তিগত বা প্ৰজাতিগত দুই এক পাৰ্থক্য থাকিলেও সকলো মাছৰে মূল লক্ষণসমূহ একেই। সকলো মাছৰে গাৰ মাছ অংশ শকত আৰু দুয়ো মূৰে জোঙা। এনে আকৃতিয়ে মাছক পানীত চলাফুৰা কৰাত সহায় কৰে। বেছিভাগ মাছৰে সমগ্ৰ গাটো বাকলিৰে আবৃত। বাকলি থকাৰ কাৰণে পানীৰ তলত শত্ৰুৱে সিহঁতক সহজে আক্ৰমণ কৰিব নোৱাৰে। পানীত সাঁতুৰিবৰ কাৰণে মাছৰ কেইবাখনো ফান থাকে, তাৰ কেইখনমান জুৰীয়া আৰু কেইখনমান বিজুৰীয়া। বক্ষ আৰু শ্ৰোণী ফান জুৰীয়া, কিন্তু পৃষ্ঠ, অংকীয় আৰু পুষ্প ফান বিজুৰীয়া। প্ৰতিখন ফানৰে কামো বেলেগ বেলেগ হয়। বক্ষফানে আগলৈ যোৱাত আৰু শ্ৰোণীফানে মাছটোক পানীৰ মাজত স্থিতাৱস্থাত ৰখাত সহায় কৰে। পৃষ্ঠ আৰু অংকীয় ফানৰ কাম হ'ল মাছটোৰ ভাৰসাম্য ৰক্ষা কৰা। পুষ্পফানে নাৱৰ গুৰিপথৰ দৰে কোন দিশে যাব তাক নিৰ্ধাৰণ কৰে। মাছৰ দেহৰ দুয়োকাষে দুডাল পাৰ্শ্বৰেখা থাকে। এই ৰেখা দুডালেও ইন্দ্ৰিয়ৰ কাম কৰে। এই ৰেখা দুডালৰ ভিতৰফালে কিছুমান সৰু সৰু নলী থাকে। প্ৰতিডাল নলীৰ পৰা একোটা ফুটা ৰেখাডাললৈ ওলায়। এই ফুটাবিলাকৰ দীঘলীয়া শাৰীটোৱেই প্ৰকৃততে পাৰ্শ্বৰেখা। প্ৰতিডাল নলীৰ ভিতৰত স্নায়ু থাকে আৰু স্নায়ুবোৰ মগজুৰ লগত সংলগ্ন হৈ থাকে। পানীত হোৱা যিকোনো ধৰণৰ কম্পন পাৰ্শ্বৰেখাৰ ভিতৰফালে থকা স্নায়ুৱে গ্ৰহণ কৰে আৰু মগজুলৈ পঠাই দিয়ে। ফলত পৰিৱেশৰ যিকোনো পৰিৱৰ্তন মাছে সহজে অনুভৱ কৰিব পাৰে। যেনে মাছ এটাই ক'ব নোৱাৰাকৈয়ে ডাঙৰ শিল এটাৰ ওচৰ চাপি গৈছে। হয়তো তেনেকৈ গৈ থাকিলে সি খন্তেক পাছতে খুন্দা মাৰিব, কিন্তু মাছটো শিলৰ ওচৰ চাপি যোৱাৰ লগে লগে শিলৰ ঠেকাত পানীত এক বেলেগ কম্পনৰ সৃষ্টি হয়। মাছটোৱে পাৰ্শ্বৰেখাৰ যোগেদি সেই অস্বাভাৱিক কম্পন অনুভৱ কৰিব পাৰে আৰু তেতিয়াই সি শিলটোৰ পৰা আঁতৰি যায়। পানীত শ্বাস প্ৰশ্বাস ল'বৰ কাৰণে প্ৰায় সকলো মাছৰে মূৰৰ দুয়োকাষে দুখাৰি ফুল থাকে। ফুলবিলাকৰ ভিতৰত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ তেজৰ নলিকা থাকে। এই নলিকাসমূহেদি কাৰ্বন ডাইঅক্সাইডযুক্ত তেজ ফুললৈ আহে আৰু অক্সিজেনযুক্ত তেজ ফুলৰ পৰা ওলাই শৰীৰৰ বিভিন্ন অংশলৈ যায়। ফুলতেই কাৰ্বন ডাইঅক্সাইড আৰু অক্সিজেনৰ বিনিময় হয়। ফুলে কাৰ্বন ডাইঅক্সাইড পানীলৈ এৰি দিয়ে আৰু পানীৰ পৰা অক্সিজেন গ্ৰহণ কৰে। তদুপৰি সকলো সময়তে মাছৰ মুখেদি পানী সুমাই ফুলৰ মাজৰ ফুটাইদি পাৰ হৈ যায় আৰু সেইকাৰণে অক্সিজেনযুক্ত নতুন পানীও মাছটোৱে পাই থাকে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন।

0: টেকনোলজি বা ইনফৰ্মেশ্যন টেকনোলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: মেৰে প্যাৰে দেশবাসীও, জব হামাৰে দৃঢ় সংকল্প কে সাথ সামূহিক ভাগীদাৰী কা সংগম হোতা হে, তো পুৰে সমাজ কে লিয়ে অদ্ভুত নতিজে সামনে আতে হে। ইসকা সবসে তাজা উদাহরণ হে এক পেড় মা কে নাম। ই অভিযান অদ্ভুত অভিযান রা, জন ভাগীদাৰী কা এসা উদাহরণ বাকই বহুত প্রেরিত করনে বালা হে। পর্যাবরণ সংরক্ষণ কো লেকর শুরু কিয়ে গয়ে ইস অভিযান মে দেশ কে কোনে কোনে মে লোগো নে কমাল কর দিখায়া। मैसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ मां के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
1: प्रतिखन घरोरे बानी आकाशवाणी, सकलोरे हृदयर बानी आकाशवाणी। आमी आग बढ़िसु आपनलोकर होइते अंतरंग संपर्क गढ़िबोलै। মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলৰ নির্ভরযোগ্য বাতৰি।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শর্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে 3খন চুক্তিত স্বাক্ষৰ কৰিছে। সমাজকৰ্মী সোনম ৱাংচুকে যোৱা নিশা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিব নিযুক্তি দিছে।

0: আৰু ভাৰতে কালি তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবুৱেক 7 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। চিকিৎসা বিজ্ঞানত নামভৰ্তি পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত 2.5 মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। যোৱা নিশা দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘটনাৰ বাবে দোষীসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত যাতে শিক্ষাৰ্থীসকলৰ এটা শৈক্ষিক বৰ্ষ নষ্ট নহয় সেয়া নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আছিল আৰু এনে কৰাৰ বাবে ততালিকে পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকত ফাদিল কোনো সৰু ঘটনা নহয় আৰু লাখ লাখ শিক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকৰ বাবে এয়া সঁচাকৈ পীড়াদায়ক।
1: और उनके अभिभावकों के लिए बहुत ही पीड़ादायक है और इसलिए पेपर लीक घटना से अब तक पिछले 2.5 महीनों में अनेक वीत कदम उठाए गए, गुनहगारों को पकड़ा गया है, वे जेल में पड़े हैं। हमारा सबसे महत्वपूर्ण जिम्मा था कि विद्यार्थियों का एक वर्ष बर्बाद न हो। सरकार ने अभी कम से कम समय में 22 लाख जितने विद्यार्थियों के एग्जाम हो जाए इसका प्रबंध किया।
0: শ্ৰীমোদীয়ে কয় যে তেওঁ ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহক দ্ৰুত আদালত গঠনৰ বাবে প্ৰস্তাৱ যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে বিভাগসমূহে অহৰহভাৱে কাম কৰি কালি শেষ নিশা ইয়াৰ খচৰা দাখিল কৰে।
1: মানে ফাষ্ট ট্ৰেক কোৰ্ট কে লিয়ে বিভাগো কো নিৰ্দেশ দিয়ে থে। বিভাগো নে লগাতাৰ মেহনত কৰকে দেৰ ৰাত মুঝে মুসদ্দা ভি দে দিয়া। ফাষ্ট ট্ৰেক কোৰ্ট আৰু কঠোৰ সজা কে প্ৰাৱধান কে সাথ কা মুসদ্দা कैबिनेट में चर्चा होगी। कैबिनेट के साथियों के सुझाव के बाद उसका अंतिम रूप दिया जाएगा और सोमवार से संसद का दूसरा सप्ताह शुरू हो रहा है, तब जल्द से जल्द उस बिल को सदन में पारित कराने का प्रयास किया जाएगा।
0: তেওঁ কয় যে দ্ৰুত আদালত গঠন আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা থকা এই খচৰা প্ৰস্তাৱ সম্পৰ্কে আজি মন্ত্ৰীসভাৰ বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰীসভাৰ সদস্যসকলৰ পৰামৰ্শ অন্তৰ্ভুক্ত কৰাৰ পাছত প্ৰস্তাৱটোৰ চূড়ান্ত ৰূপ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰাৰ সময়ত চৰকাৰে শীঘ্ৰেই বিধেয়কখন গৃহীত কৰাৰ বাবে সকলো ধৰণৰ চেষ্টা চলাব। ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে 3খন চুক্তিৰ স্বাক্ষৰ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ ডেমৰ মাজত কালি বুখাৰেষ্টত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ প্ৰেছ বিজ্ঞপ্তিত কয় যে ভাৰত আৰু ৰোমানিয়াই পাৰস্পৰিক আস্থা, সন্মান আৰু জনসম্পৰ্কৰ ভিত্তিত 7 দশকৰো অধিক সময় ধৰি ঘনিষ্ঠ আৰু স্থায়ী মিত্ৰতাৰ এনাজৰীৰে বান্ধ খাই আছে। তেওঁ কয় যে দেশ দুখনৰ মাজত বিগত সময়ছোৱাত সহযোগিতা অহৰহ শক্তিশালী হৈছে। অভিলাষী লক্ষ্য শক্তিশালী সহযোগিতা আৰু ভৱিষ্যতৰ বাবে উমৈহতীয়া দৃষ্টিভংগীৰে এই সহযোগিতা সম্প্ৰতি নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৰোমানিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনা ফলপ্ৰসূ বুলি অভিহিত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে শেহতীয়া বছৰ লাভ কৰা অগ্ৰগতিৰ বিষয়ে তেওঁলোকে পৰ্যালোচনা কৰে। তেওঁ কয় যে দুয়োখন দেশে নিজৰ নিজৰ অগ্ৰাধিকাৰ অনুযায়ী বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰত আৰু ৰোমানিয়াই অহা 3 বছৰৰ ভিতৰত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিয়ে উদ্যোগ আৰু দক্ষ বৃত্তিধাৰী লোকৰ বাবে অভূতপূৰ্ণ সুযোগ কঢ়িয়াই আনিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ৰোমানিয়াই নিৰ্মাণ, ভেষজ, স্বাস্থ্যসেৱা, নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, কৃষি উৎপাদন, সাৰ, বিজ্ঞান আৰু প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ লেখীয়া ক্ষেত্ৰসমূহত সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰোমানিয়া ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বুখাৰেষ্টৰ ভিক্টৰী পেলেচত ৰোমানিয়াৰ প্ৰধানমন্ত্ৰী ইলি বোলোজানৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ ডেমৰ সৈতে ভাৰত ৰোমানিয়া বাণিজ্যিক ফৰামত ভাষণ প্ৰদান কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়াৰ সংসদ ভ্ৰমণ কৰিব আৰু তাত তেওঁ ছিনেটৰ সভানেত্ৰী মিৰ্চিয়া আব্ৰুডিয়ান আৰু

0: বাৰ অব ডেপুটিজৰ অধ্যক্ষ ছৰিন গ্ৰিণ্ডিয়ানৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে অজ্ঞাত সৈনিকসকলৰ সমাধিস্থলীটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বুখাৰেষ্ট ইউনিভাৰ্চিটি অৱ ইকনমিক ষ্টাডিজ আৰু নেশ্যনেল ভিলেজ মিউজিয়াম ভ্ৰমণ কৰি ৰোমানিয়াৰ সৈতে শৈক্ষিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত ভাৰতে গুৰুত্ব দিয়াৰ বিষয়ে আলোকপাত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমাজকৰ্মী সোনম ৱাংচুকে যোৱা নিশা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 26 দিনৰ অন্তত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে। অনশন ভংগৰ সময়ত ৱাংচুকৰ পন্নী গীতাঞ্জলি আংমো আৰু লেহ লাডাখৰ শীৰ্ষ নিকায়ৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ 65গৰাকী সাংসদে ৱাংচুকক সাক্ষাৎ কৰি অথবা পত্ৰ প্ৰেৰণ কৰি অনশন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। শ্ৰী ৱাংচুকে কয় যে বিভিন্ন চৰ্ত সম্পৰ্কে চলা দীঘলীয়া আলোচনাৰ অন্তত তেওঁ অনশন প্ৰত্যাহাৰ কৰে। তেওঁ লগতে কোনোধৰণৰ হিংসাৰ বিৰুদ্ধে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে শ্ৰী ৱাংচুকে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিল ঘটনাৰ উত্তৰদায়িত্ব নিশ্চিত কৰাৰ দাবীত যোৱা 28 জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজকৰ্মী সোনম ৱাংচুকক চিকিৎসকসকলে দিয়া পৰামৰ্শ অনুযায়ী নৈমিত্তিক কাম কাজ কৰি যাবলৈ আৰু শীঘ্ৰে শৰীৰৰ পূৰ্বৰ ওজন প্ৰাপ্তিৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনাইছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৱাংচুকৰ সুস্বাস্থ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিবসকলক নিযুক্তি প্ৰদান কৰিছে। বৰ্তমান শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ সচিব হিচাপে কৰ্মৰত বিনীত যোশীক পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। নৰেশ পাল গংগুৱাৰত উচ্চ শিক্ষাৰ নতুন সচিব হিচাপে কাৰ্যভাৰ প্ৰদান কৰা হৈছে। টি কে অনিল কুমাৰক বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতা সচিব হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা সচিব কাটিকিথালা শ্ৰীনিবাসনক নিযুক্তি দিয়া হৈছে। কেশৱ চন্দ্ৰ খনিজ মন্ত্ৰালয়ৰ সচিব আৰু চন্দ্ৰভূষণ কুমাৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব হ'ব। সুশীল কুমাৰ লোহানীক পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। সত্যেন্দ্ৰ সিঙক নগৰ উন্নয়ন বিভাগৰ সচিব আৰু ডি থাৰাক মূলধন উন্নয়ন বিভাগৰ সচিব হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। পীয়ুষ গোৱেল হ'ব ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সচিব প্ৰধান। কেবিনেটৰ নিযুক্তি কমিটীয়ে এই নিযুক্তিসমূহত অনুমোদন জনাইছে। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱে 7 উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশীৰ 19টা বলত কৰা আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে জিম্বাবৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰে। জিম্বাবৱেৰ হৈ ডব্লিউ মাধৱেৰে সৰ্বাধিক 39 ৰাণ কৰে। ভাৰতৰ মায়ংক যাদৱ আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট দখল কৰে। ভাৰতীয় দলটোৱে অহা কাইলৈ আৰু পৰহিলৈ একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে 3খন চুক্তি স্বাক্ষৰ কৰিছে। সমাজকৰ্মী সোনম ৱাংচুকে যোৱা নিশা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে আৰু ভাৰতে কালি 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱে 7 উইকেটত পৰাস্ত কৰে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্ৰয়োজন আৰু কিমান কাম কৰিবলৈ বাকী আছে। কথাষাৰ কৈছিল ষ্টিফেন হকিঙে। ভাৰতীয় বাঁহীবাদক পান্নালাল ঘোষ। ভাৰতীয় শাস্ত্ৰীয় সংগীতত বাঁহীক এক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত পান্নালাল ঘোষৰ আছে উল্লেখনীয় অৱদান। 1940 চনত সংগীত পৰিচালক হিচাপে ভুমুকি মৰা পান্নালাল ঘোষে উস্তাদ আলী আকবৰ খান আৰু পণ্ডিত ৰবিশংকৰৰ সৈতেও কেইবাখনো ছবিৰ কাম কৰিছিল। এইগৰাকী বাঁহীবাদকৰ জন্ম হৈছিল 1911 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা লেখক মনোজ কুমাৰ। জীৱনৰ 4 দশকত 55খন চিনেমাত অভিনয় কৰা মনোজ কুমাৰে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাও লাভ কৰিছিল। 1992 চনত ভাৰত চৰকাৰে তেখেতৰ কৰ্মৰাজীৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল মনোজ কুমাৰক। 1957 চনত ফেশ্বন চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ত পদাৰ্পণ কৰা মনোজ কুমাৰে চাহাৰা, চান্দ, হানিমুন আদি চলচ্চিত্ৰত অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিছিল। 1972 চনত বেইমান চলচ্চিত্ৰত কৰা অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতা শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল মনোজ কুমাৰে। 8টাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰা এইগৰাকী ভাৰতীয় অভিনেতা তথা চলচ্চিত্ৰ পৰিচালকৰ জন্ম হৈছিল 1937 চনৰ আজিৰ দিনটোতেই। কল্পবিজ্ঞান, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী আদি বহু বিষয়ৰ গ্ৰন্থৰ স্ৰষ্টা ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰকৃত নাম কুমুদচন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা ৰঞ্জু হাজৰিকাই 2024 চনত তেখেতৰ বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল। এইগৰাকী লেখকৰ জন্ম হৈছিল 1952 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ তথা সুৰকাৰ উত্তম কুমাৰ। 200খনতকৈও অধিক ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰা উত্তম কুমাৰে লাভ কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। মহানায়ক হিচাপে পৰিচিত উত্তম কুমাৰৰ মৃত্যু হয় 1980 চনৰ আজিৰ দিনটোতেই। সাহিত্য সমালোচক, লোক সংস্কৃতিৰ সাধক বিনয় ঘোষ। 1917 চনত কলকাতাত জন্মগ্ৰহণ কৰা এইগৰাকী সাহিত্য সমালোচকে বাংলা সাহিত্যলৈ আগবঢ়াইছে অনবদ্য অৱদান। 1979 চনত ৰবীন্দ্ৰ পুৰস্কাৰ লাভ কৰা এইগৰাকী সাহিত্যিকৰ মৃত্যু হয় 1980 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ প্ৰখ্যাত সাহিত্যিক মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছিল 1983 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ 2ম গৰাকী তথা 1ম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে 2007 চনৰ আজিৰ দিনটোতেই। মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে টকিঅ' অলিম্পিকত ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল 2021 চনৰ আজিৰ দিনটোতেই। ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল 1802 চনৰ আজিৰ দিনটোতেই। 1969 চনৰ আজিৰ দিনটোতেই আমেৰিকান পপ গায়িকা তথা অভিনেত্ৰী জেনিফাৰ লোপেজৰ জন্ম হয়। নবেল বঁটা বিজয়ী ইংৰাজ পদাৰ্থ বিজ্ঞানী জেমছ চেডুইকৰ মৃত্যু হয় 1974 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় কণ্ঠশিল্পী আল্পনা বন্দ্যোপাধ্যায়ৰ মৃত্যু হয় 2004 চনৰ আজিৰ দিনটোতেই। ১৯৪৮ চনৰ মে মাহত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পদৰ বাবে শ্বিলঙত পতা সাক্ষাৎকাৰত অস্থায়ী ভিত্তিত ফণী তালুকদাৰ, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু ভূপেন হাজৰিকা নিৰ্বাচিত হৈছিল। 1948 চনৰ 1 জুনত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটীত যোগদান কৰিছিল ফণী তালুকদাৰে। 15 দিনৰ পাছত

0: ফণী তালুকদাৰক গুৱাহাটীলৈ বদলি কৰা হয়। আকাশবাণীত যোগদান কৰা সন্দৰ্ভত এটা সাক্ষাৎকাৰত ফণী তালুকদাৰে কৈছিল,
1: 1 জুনত যোগ দিছিলো, তাৰমানে প্ৰচাৰ হোৱাৰ এমাহ আগতে, আৰু 15 দিন পিছত আচলতে সেই একেদিনাই গুৱাহাটীত যোগ দিছিলে স্বৰ্গীয় বীৰেণ ফুকন আৰু ভূপেন হাজৰিকাই, তেতিয়া তেওঁ ডক্টৰ হোৱা নাই। আৰু 15 দিন পিছত মোক শ্বিলঙৰ পৰা গুৱাহাটীলৈ অনা হয় আৰু ভূপেন হাজৰিকাক নিয়া হয় শ্বিলঙলৈ। সেইকাৰণে 1 জুলাইত যি অনুষ্ঠান, সেই অনুষ্ঠান আচলতে আৰম্ভ হৈছিল শ্বিলঙৰ পৰাই, কাৰণ তেতিয়াৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াই ভাষণ দিছিলে, উদ্বোধনী ভাষণ, আৰু তাৰপিছত অসমীৰ মাত নামেৰে ভূপেন হাজৰিকা ৰচিত আৰু প্ৰযোজিত এখন সংগীতালক্ষ্য তাত পৰা প্ৰচাৰ কৰা হৈছিল শ্বিলঙৰ শিল্পীসকলৰ দ্বাৰা। আনহাতে গুৱাহাটীৰ পৰা তেতিয়া আলোচনাত সেই সময়ৰ মন্ত্ৰী তৈয়বুল্লা চাহাব ডাঙৰীয়া, তেওঁ আছিলে এই বিভাগীয় মন্ত্ৰী প্ৰচাৰ বিভাগৰ, তেখেতৰ এতিয়া আলোচনা আমি প্ৰচাৰ কৰিছিলোঁ গুৱাহাটী কেন্দ্ৰৰ পৰা।
0: উজান বজাৰৰ খেৰিঘৰৰ পৰা অসমৰ ভাষা সাহিত্য সংস্কৃতি আগবঢ়াই নিয়া অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটীৰ শুভাৰম্ভ ঘটিছিল 1948 চনৰ 1 জুলাইত শ্বিলঙত। 1948 চনৰ 8 আৰু 9 জুলাইত প্ৰগ্ৰাম এছিষ্টেণ্ট পদৰ বাবে শ্বিলঙত হোৱা সাক্ষাৎকাৰত আন বহুকেইগৰাকী কৃতবিদ্যৰ সৈতে ফণী তালুকদাৰৰো চাকৰি নিয়মীয়া হৈছিল। ফণী তালুকদাৰ আছিল একেধাৰে কবি, সাহিত্যিক, সাংবাদিক, গীতিকাৰ, নাট্যকাৰ, পৰিচালক তথা প্ৰযোজক। অসমীয়া গীতি সাহিত্যক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল ফণী তালুকদাৰে।

0: গুৱাহাটী অনাথাৰ কেন্দ্ৰত নাটক আৰু কথিকা বিভাগৰ দায়িত্বত আছিল ফণী তালুকদাৰ। দেউথানৰ মানুহ, নাৰীদাহ, তেজে ধোৱা কামেং, মৰাহাতী আদি নাটক ৰচনা তথা পৰিচালনাৰ জৰিয়তে ফণী তালুকদাৰে বিশেষ খ্যাতি অৰ্জন কৰিছিল। এইবাৰ আগবঢ়াইছো তেখেতৰ নাৰীদাহ নাটকৰ কিয় অংশ।
1: চকুৱে চাগে জীয় গল, শাহুৱায়েকে মৰমেৰে চকু দুটা জপাই নিদিলে, বৰজীৰ সৈতে জুই লগাই দিও ধুনীয়া মুখখন পুৰিবলৈ সত নগল হয়।
2: চিতাৰ জুইৰ চকু দুটা জীয়াই ৰাখিছো এতিয়াও
1: বৰুণ দেৱতাৰ কৃপা।
3: হেৰৌ হেৰৌ, নৰমণি দেৱতাক সকলো পুৰুষ জাতি এইটোৱেকে ৰামেও সীতাক জুইত জাপি দিয়া নাছিলনে? আৰু পুৰুষ লেখকে তাকে জুইত পোৰা নবুলি ভাষা লগাই কলে অগ্নি পৰীক্ষা।
1: অ দে, আৰু সিদিনা ৰাজস্থানত যে কোনোবা ওঠৰ বছৰীয়া পত্নীক মৃত স্বামীৰ চিতাত বহুৱাই জুই দিছিল, তাকো জুইত পুৰাণ বুলি ভাষা লগাই কোৱা হ'ল সতীদা।
3: সতীদা
1: সতী স্থানত পুৰুষ জাকৰ তৰোৱাল খুলি নাৰীত্বৰ গৌৰৱ ৰক্ষা কৰাৰ কি পাইতাৰা
3: পাইতাৰা।
0: অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা ফণী তালুকদাৰ, আকাশবাণীৰ গৌৰৱ।
4: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউৱাৰ্ড প্লেয়াৰ্ছৰ উদ্যোগত আজিৰে পৰা 26 জুলাই পৰ্যন্ত প্ৰতিদিনে পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
7: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ।

0: প্ৰদান কৰা হৈছে, যাৰ ফলত দৰিদ্ৰ পৰিয়ালৰ চিকিৎসাৰ ব্যয় প্ৰায় 2,00,000 টকা ৰাহি হৈছে। আজি আয়ুষ্মান এপ ডাউনলোড কৰি আয়ুষ্মান কাৰ্ড এখন বনাওক। বিশদ বিৱৰণৰ বাবে 14555 নম্বৰত ফোন কৰক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। নীট প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ ক্ষিপ্ৰ বিচাৰৰ বাবে কেন্দ্ৰই স্থাপন কৰিব ফাষ্ট ট্ৰেক আদালত, এই কথা ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। CJPয়ে যেতিয়াই ক'ব তেতিয়াই আলোচনাত বহিবলৈ ৰাজি কেন্দ্ৰ। সংসদত কেতিয়া কিমান সময় আলোচনা হ'ব তাৰ সিদ্ধান্ত বিৰোধীৰ ওপৰত এৰিলে কেন্দ্ৰই, কোনো পূৰ্ব চৰ্ত মানি লোৱা নহ'ব। অধিক ভয়াৱহ হৈছে উজনিৰ বান, তিনিওখন জিলাতে অপৰিৱৰ্তিত পৰিস্থিতি। খাদ্য সংকটত বানাক্ৰান্ত, চৰাইদেউত পুনৰ দুটা মৃতদেহ উদ্ধাৰ, এতিয়াও সন্ধানহীন শতাধিক। পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট, আগন্তুক 5টা দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত, জনগণক সজাগ হৈ থাকিবলৈ আহ্বান। গোলাঘাটত বান দুৰ্গতৰ কাষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সকলো সহযোগিতাৰ আশ্বাস। ফোনযোগে মুখ্যমন্ত্ৰীৰ পৰা বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 25 জুলাইত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিনিধিৰ দল। নিপকুৱে 3খন গেটেৰে এৰিলে পানী, শংকিত নৈপৰীয়া ৰাইজ। আগন্তুক 5টা দিনত নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ আশংকা, অৰেঞ্জ য়েল' এলাৰ্ট জাৰি। শুকাবলৈ ধৰা নাজিৰা, গেলেকী, সোণাৰী, চৰাইদেউ, বিহুবৰত অৱৰ্ণনীয় পৰিস্থিতি। পানী সামান্য কমিলেও পুনৰ বৃদ্ধি, দিখৌ, জাজি, দৰিকা, দিচাঙৰ জলস্তৰ। এইবাৰ শিক্ষা ক্ষেত্ৰত উপলব্ধ হ'ব শিক্ষক কৰ্মচাৰীৰ ছাৰ্ভিচ বুক, ছুটি, পেছলিপ। কৰ্তন প্ৰস্তাৱৰ উত্তৰ দি সদনৰ মজিয়াত শিক্ষামন্ত্ৰীৰ মন্তব্য। ইউক্ৰেইনত 4গৰাকী ভাৰতীয় নাবিকৰ মৃত্যুত উদ্বিগ্ন ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। মেনিলাত ৰুছ বিদেশ মন্ত্ৰী লাভ্ৰভক সাক্ষাৎ। 74 বছৰৰ পিছত সন্ধান লাভ, আটলাণ্টিকত হেৰুৱা বিমানৰ। 1952 চনৰ 11 এপ্ৰিলত আটলাণ্টিক মহাসাগৰত পতিত হৈছিল পেন আমেৰিকান এয়াৰৱেজৰ এখন বিমান। খেলৰ পৃষ্ঠাত কমনৱেলথ গেমছ আৰম্ভ হোৱাৰ পূৰ্বে পদক নিশ্চিত ভাৰতৰ। নেখেলাকৈ ছেমিফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁইৰ। লনবলত জয়েৰে অভিযান আৰম্ভ অসম সন্তান পুতুল সোণোৱালৰ। হৰুৱালে বিশ্ব চেম্পিয়ন কানাডাৰ ৰায়ান বেষ্টাৰক। চীন অপেন বেডমিণ্টনৰ দ্বিতীয় ৰাউণ্ডত পৰাস্ত পি ভি সিন্ধু। ফিফাৰ বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশত কেপ ভাৰ্ডিৰ গ'লৰক্ষক ভজিনহা। এই তালিকাত স্থান পালে বিশ্ব চেম্পিয়ন স্পেইন আৰু ফ্ৰান্সৰ 3গৰাকী খেলুৱৈয়ে। জিম্বাবৱেৰ বিৰুদ্ধে 3খনীয়া T20 শৃংখলাত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ। সৰ্বকনিষ্ঠ হিচাপে T20ত অৰ্ধশতক বৈভৱ সূৰ্যবংশীৰ। অসম প্ৰিমিয়াৰ লীগৰ সূচী ঘোষণা, 1 আগষ্টৰ উদ্বোধনী মেচত চৰাইদেউ বৰপেটা। আজিপুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৱা অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনো আহক খগেন মহন্তৰ কণ্ঠৰ কেইটিমান গীত।

খগেন মহন্তৰ কণ্ঠত কেশৱ মহন্ত ৰচিত গীতটি শুনিলে। শিল্পীকণ্ঠত এইবাৰ শুনো কেশৱ মহন্ত ৰচিত আন এটি গীত।

কোমলাৰ দিয়ে কল চা বুলি সোমালো সোণাপুৰত কিহবাৰ জুই কোমল।

0: সোনাপুরত কিহ বারজু।
1: খগেন মহন্তৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পী কথত এইবাৰ শুনক কেশৱ মহন্তই লিখা আন এটি গীত।

ইমান মৰম ইমান সপোন আছিল বুকু ভৰি, লহৰে লহৰে হৃদয় সাগৰ ঘুমৰি আছে মৰি। ইমান মৰম ইমান মৰম ইমান সপোন আছিল বুকু ভৰি, লহৰে লহৰে

আহি উগুল থুগুল এজাক আবেগে অগাদেৱা কৰিছিল মনৰ মৰম চকু পানী হৈ টোপাটোপে সৰিছিল আহি উগুল থুগুল এজাক আবেগে অগাদেৱা কৰিছিল মনৰ মৰম চকু পানী হৈ টোপাটোপে সৰিছিল অহা নাই কিয় তুমিও আপোন সপোনৰ দৰে লৰি অহা নাই কিয় তুমিও আপোন সপোনৰ দৰে লৰি ইমান মৰম ইমান সপোন আছিল বুকু ভৰি লহৰে লহৰে হৃদয় পাগৰ ঘুম।

হিয়ালি জিয়ালি সাগৰৰ বুকু জোৱাৰে ভাঙিছিল, তোলা নাই কিয় সপোন মুখ ধৰে মুখৰ কৰি, তোলা নাই কিয় সপোন মুখ ধৰে মুখৰ কৰি, ইমান মৰম ইমান সপোন আছিল বুকু ভৰি, লহৰে লহৰে হৃদয় সাগৰ ঘুমৰি আছে মৰি, ইমান মৰম ইমান মৰম ইমান সপোন আছিল বুকু ভৰি, লহৰে লহৰে হৃদয় সাগৰ।

0: জুলাই পর্যন্ত প্রতিদিনে পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউৱাৰ্ড প্লেয়ার্সৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
1: হেৰো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, অনকহি বিরাসত কি, উম্মীদে নয়ে ভারত কি। তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबंधित प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
5: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহচক্ৰৰ 300খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 375,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত কালি বানত পৰি 4 লোকে প্ৰাণ হেৰুৱায়। 5,197 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 124টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শিবিৰসমূহত 14,788 লোকে আশ্ৰয় লৈ আছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ু সেনাবাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। জিলাখনৰ কেইবাখনো নৈৰ জলস্তৰ হ্ৰাস পাইছে। শেহতীয়া তথ্য অনুসৰি দিখৌ নদী বিপদসীমাৰ ওপৰেদি বৈ আছে। যোৰহাট জিলাত বানৰ ফলত 115,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালি সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। একেদৰে চৰাইদেউ জিলাত 186,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ কালি বানৰ ফলত 2 লোকে প্ৰাণ হেৰুৱায়। গোলাঘাট জিলাৰ নিপকো দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী পুনৰ বৃদ্ধি পাইছে। নিশা 1 তথ্য অনুসৰি প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জলধাৰাৰ পানী এৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈকে নামনি ঠাইসমূহত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। জিলাখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ চমু প্ৰতিবেদন।
1: গোলাঘাট জিলাখনত বৰ্তমানে বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আছে যদিও জিলাখনৰ প্ৰায় 25,791 লোক বানত আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত গোলাঘাটৰ নুমলীগড়, দেৰগাঁও সমষ্টি, লগতে খুমটাইৰ কিছু অংশ আৰু আঠখেলীয়া বচাপথাৰ এই অংশত বানৰ কিছু প্ৰকোপ কমিলেও আচলতে বান আক্ৰান্ত লোকসকলৰ যি হাহাকাৰ অৱস্থা ইয়াৰ বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে। আৰু লগতে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ যি নিপকোৰ পানী এৰি দিয়াৰ ফলত যি আচলতে কেইবাখনো নৈ উপনৈৰ পানী উফন্দি অহাৰ তথ্য আমাৰ হাতলৈ আহিছে আৰু যোৱা নিশা 1 তথ্য অনুসৰি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে, যাৰ ফলত জলধাৰাটোৰ স্পিলৱে ক্ৰেষ্ট লেভেল 321 মিটাৰ অতিক্ৰম কৰাৰ ফলত 4খনকৈ তেওঁলোকৰ যি ৰেডিয়েট গেট আছে ইয়াৰ গেট খুলি দিয়া হৈছে আৰু গেট নম্বৰ 1 0.75 মিটাৰ খুলি দিয়া হৈছে। গেট নং 2 1 মিটাৰ খুলি দিয়া হৈছে। গেট নং 3 1 মিটাৰ পৰ্যন্ত খুলি দিয়া হৈছে আৰু গেট নং 4 0.75 মিটাৰ খুলি দিয়া হৈছে।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে সৰ্বাত্মক দীৰ্ঘকালীন পুনৰ্বাসন পেকেজ প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 শুনিবলৈ পাব।
2: घर खर्च के पैसे दो हस्बैंड जी,
3: ये राशन के 15,000, सब्जियों के 2,000
2: और लाइट बिल के
3: अब 0 रुपए कैसे दूं?
2: ओहो, भूल ही गई थी, अब तो सोलर पैनल लग गए हैं ना, तो जो 4,000 बचे हैं उससे शॉपिंग हो जाए।
3: पक्का।
4: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
5: हर घर सूर्य घर।
6: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
7: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं विशाल शर्मा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने पेपर लीक की घटनाएं रोकने के लिए नया कानून लाने का वादा किया। आज

আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনো আহক শান্তা উজীৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজিন কোঁৱৰৰ, প্ৰযোজনা জ্যোতি প্ৰকাশ দাসৰ।

0: শান্তাউজীৰ কণ্ঠত দ্বিজেন কুঁৱৰীৰ লিখা গীতটি শুনিলে। প্ৰযোজনা আছিল জ্যোতি প্ৰকাশ দাসৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
0: এইবাৰৰ শিল্পী ৰিদীপ দত্ত, গীতিকাৰ বিবি দেৱী বৰবৰুৱা,

0: ৰেডিঅ' ব্যৰ্থৰ কণ্ঠত নিবি দেৱী বৰবৰুৱা ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত আজিৰে পৰা 26 জুলাই পৰ্যন্ত প্ৰতিদিনে পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606

0: আর 9864086133।
1: নীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰিত হৈছে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সেবিকা শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা হীৰেণ গোহাঁইৰ।

0: শিৱিকাৰ শইকীয়াৰ কণ্ঠত হীৰেণ গোহাঁয়ে লিখা গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী শান্তনু গোস্বামী, গীতিকাৰ ৰতন দাস, প্ৰযোজনা উৎপল দাসৰ।

0: শান্তনু গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল ৰতন দাস, প্ৰযোজনা আছিল উৎপল দাসৰ।
1: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত গীতাঞ্জলি মহন্ত লিখা গীতটি শুনিলে। প্ৰযোজনা আছিল পিটাৰ জোছেফৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, নিহতৰ সংখ্যা 47লৈ বৃদ্ধি, ভৱিষ্যতে ডাৱৰ বিস্ফোৰণ বা অনুৰূপ বিপৰ্যয়ৰ পৰা ৰাজ্য জনসাধাৰণক ৰক্ষা কৰাৰ বাবে শক্তিশালী সমন্বয় ব্যৱস্থা সন্দৰ্ভত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে মুখ্যমন্ত্ৰী আলোচনাৰ প্ৰস্তাৱ, বিধানসভাত অসম বিনিয়োজন বিধেয়ক 2026 গৃহীত, সমাজকৰ্মী সোণম ৱাংচুকৰ অনিৰ্দিষ্টকালীন অনশন ভংগ আৰু হাৰাৰেত অনুষ্ঠিত প্ৰথমখন টি টুৱেণ্টি খেলত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 883খন গাঁৱৰ 7,21,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 103টা আশ্ৰয় শিবিৰ আৰু 255টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। জিলা তিনিখনৰ পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শিৱসাগৰ জিলাৰ 5টা ৰাজচৰকাৰৰ 300খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ

0: 3,65,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত কালি বানত পৰি 4 লোকে প্ৰাণ হেৰুৱায়। 5,197 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 124টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শিবিৰসমূহত 14,788 লোকে আশ্ৰয় লৈ আছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ু সেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। জিলাখনৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই সম্পৰ্কে এয়া আমাৰ শিৱসাগৰ সংবাদদাতা মুজাহিদ আলী।
1: শিৱসাগৰ জিলাৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ প্ৰধান নদীসমূহৰ জলৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। দিখৌৰ জলৰ স্তৰ বাঢ়ি আছে, ব্ৰহ্মপুত্ৰও বিপদসীমাৰ ওপৰে প্ৰবাহিত হৈ আছে। দিহিং নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈ আছে। জিলা প্ৰশাসনৰ পৰা আমি যি তথ্য লাভ কৰিছোঁ, সেই তথ্য অনুসৰি শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰ ক্ৰমে নাজিৰা, শিৱসাগৰ, সোণাৰী, আমগুৰি আৰু ডিমৌ এই বানত আক্ৰান্ত হৈছে আৰু এই বানত প্ৰায় 300 অধিক গাঁও প্লাবিত হৈছে আৰু বানত জিলাখনৰ 3,75,000 অধিক লোক আৰু 5,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।
0: যোৰহাট জিলাত বানৰ ফলত 1,15,000 অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালি সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও 1,86,000 লোক বানৰ কবলত আছে। জিলাখনত কালি বানৰ ফলত 2 লোকে প্ৰাণ হেৰুৱায়। জিলাখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতা নবুল কোঁৱৰে।
2: যোৱা 19 জুলাইৰ পৰা চৰাইদেউ জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছে যদিও বৰ্তমানো বহু লোক বানত আবদ্ধ হৈ আছে। বিগত 5 ধৰি চৰাইদেউ জিলা প্ৰশাসনে বানাক্ৰান্তসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাম তীব্ৰতৰ কৰি তুলিছে। জিলা উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে 69টা নিৰ্দিষ্ট সাহায্য শিবিৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু কালিৰে পৰা 16টা NDRF আৰু SDRFৰ দলে সাহায্য বিতৰণত সহায় কৰিছে। বিশেষকৈ টেঙাপুখুৰী, চলাপথাৰ আৰু লাকুৱাৰ দৰে ক্ষতিগ্ৰস্ত অঞ্চলত 9টা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
0: গোলাঘাট জিলাৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী পুনৰ বৃদ্ধি পাইছে। নিশা 1 বজাৰ তথ্য অনুসৰি প্ৰকল্পৰ জলধাৰৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জলধাৰৰ পানী এৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈকে নামনি ঠাইসমূহত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। জিলাখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ চমু প্ৰতিবেদন।
3: গোলাঘাট জিলাখনত বৰ্তমানে বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে আৰু যোৱা নিশা 1 বজাৰ তথ্য অনুসৰি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে, যাৰ ফলত জলধাৰাটোৰ স্পিলৱে ক্ৰেষ্ট লেভেল 321 মিটাৰ অতিক্ৰম কৰাৰ ফলত 4খনকৈ তেওঁলোকৰ যি ৰেডিয়েট গেট আছে ইয়াৰ গেট খুলি দিয়া হৈছে আৰু গেট নম্বৰ 1 খুলি দিয়া হৈছে। গেট নং 2 1 মিটাৰ খুলি দিয়া হৈছে, গেট নং 3 1 মিটাৰ পৰ্যন্ত খুলি দিয়া হৈছে আৰু গেট নং 4 0.75 মিটাৰ খুলি দিয়া হৈছে। ফলত স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 143 ঘনমিটাৰ পানী এৰি দিয়া হৈছে।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ ছিনিয়ৰ বুনিয়াদী বিদ্যালয় স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে সৰ্বাত্মক দীৰ্ঘকালীন পুনৰ্বাসন পেকেজ প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে কথা পাতি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈছে। বানৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন আৰু প্ৰয়োজনীয় সাহায্য বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্ত মন্ত্ৰালয়ৰ দল শীঘ্ৰেই ৰাজ্যলৈ আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে পৰিস্থিতি হাম কাটিলে ভৱিষ্যতে ডাৱৰ বিস্ফোৰণ বা অনুৰূপ বিপৰ্যয়ৰ বিৰূপ প্ৰভাৱৰ পৰা ৰাজ্যজনৰ

0: ভোটদানক ৰক্ষা কৰাৰ বাবে শক্তিশালী সমন্বয় ব্যৱস্থা গঢ়ি তোলাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।
1: বৰ্তমান যেতিয়া ক্লাউড পাছ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিল, এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড পাছৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে, তাতো মানুহৰ ক্ষতি হৈ আছে। কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম, কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে তাতো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা।
0: মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই দুদিন ধৰি বান পৰিস্থিতি পর্যবেক্ষণ কৰাৰ পাছত কালি গুৱাহাটীত মন্ত্রীসভাৰ সদস্য আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে চলিত বৰ্ষৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ শেহতীয়া পৰিস্থিতি, প্ৰভাৱিত লোকৰ সংখ্যা আৰু ক্ষতিগ্ৰস্ত মথাউৰিৰ দল পথৰ খতিয়ান লয়। তেওঁ বান প্ৰভাৱিত লোকৰ বাবে সাহায্য প্ৰদান প্ৰক্ৰিয়াৰো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জনসাধাৰণৰ বাবে চাউল দাইলকে ধৰি পৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱা পানীৰ যোগান নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰি কয় যে এই ক্ষেত্ৰত পুঁজিৰ অভাৱ নহ'ব। মুখ্যমন্ত্ৰীয়ে লগতে বানৰ সময়ছোৱাত আৰু পানী শুকাবলৈ ধৰাৰ সময়ত যাতে কোনো ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ নঘটে সেই ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিবলৈ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। পশুধনৰ ক্ষয়ক্ষতি সন্দৰ্ভত জৰীপ চলাবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগক তেওঁ বৈঠকত নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পাছত ক্ষতিগ্ৰস্ত মথাউৰিৰো জৰীপ চলাই এনে মথাউৰিসমূহ সবল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক কয়। একেদৰে শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা পথসমূহ মেৰামতি পদক্ষেপ ল'বলৈ তেওঁ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখন পৰিদৰ্শন কৰি বান সাহায্য বিতৰণকে ধৰি বিভিন্ন কাম কাজৰ বুজ ল'বলৈও কয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম বিনিয়োজন বিধেয়ক 2026 কালি বিধানসভাত মৌখিক ভোটত গৃহীত হয়। ইয়াৰ লগে লগে বিধানসভাত 2026-2027 বিত্তীয় বৰ্ষৰ বাজেটো বিধানসভাত অনুমোদন লাভ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোৱা 10 জুলাই সদনত দাখিল কৰা বাজেট অনুসৰি এইবাৰৰ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ 2,85,84,45,00,000 টকা। ইয়াৰে একত্ৰিত নিধিৰ পৰা ব্যয়ৰ পৰিমাণ 1,56,714,88,00,000 টকা ধাৰ্য কৰা হৈছে। ষোড়শ বিধানসভা বাজেট অধিৱেশনৰ আজি একাদশ দিনা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰিব। ইয়াৰ উপৰি সদনত আজি কেইবাটাও সংকল্প প্ৰস্তাৱ উত্থাপন কৰা হ'ব। বিধানসভাৰ বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বান, গৰাখহনীয়া আদি বিষয় সন্দৰ্ভত সংকল্প প্ৰস্তাৱ উত্থাপন কৰাৰ কথা। চিকিৎসা বিজ্ঞানত নামভৰ্তি পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। যোৱা নিশা দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘটনাৰ বাবে দোষীসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত যাতে শিক্ষাৰ্থীসকলৰ এটা শৈক্ষিক বৰ্ষ নষ্ট নহয় সেয়া নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আছিল আৰু এনে কৰাৰ বাবে ততালিকে পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী আছিল। সমাজকৰ্মী সোণম ৱংচুকে যোৱা নিশা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 26 দিনৰ অন্তত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে। অনশন ভংগৰ সময়ত ৱংচুকৰ পন্নী গীতাঞ্জলি আংমো আৰু লেহ লাডাখৰ শীৰ্ষ নিকায়ৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ 65গৰাকী সাংসদে ৱংচুকক সাক্ষাৎ কৰি অথবা পত্ৰ প্ৰেৰণ কৰি অনশন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। শ্ৰীৱংচুকে কয় যে বিভিন্ন চৰ্ত সম্পৰ্কে চলা দীঘলীয়া আলোচনাৰ অন্তত তেওঁ অনশন প্ৰত্যাহাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজকৰ্মী সোণম ৱংচুকক চিকিৎসকসকলে দিয়া পৰামৰ্শ অনুযায়ী নৈমিত্তিক কাম কাজ কৰি যাবলৈ আৰু শীঘ্ৰেই শৰীৰৰ পূৰ্বৰ ওজন প্ৰাপ্তিৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনাইছে। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশীৰ 19টা বলত কৰা আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে জিম্বাবৱে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰে। অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।

0: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অসমৰ বান পৰিস্থিতিক লৈ ভিন ভিন শিৰোনামেৰে বা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে দিখৌ দিচাং ব্ৰহ্মপুত্ৰৰ পানী পুনৰ বৃদ্ধিক লৈ শিৱসাগৰত আতংক, তীব্ৰ খাদ্য সংকটত বন্যাতৰ আৰ্তনাত শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি দৈনিক অসম কাকতে অধিক ভয়াৱহ হৈছে উজনিৰ বান, অৰ্ধশতাধিকৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে শেহতীয়া বানত 41 জনৰ মৃত্যু, নিখোজ 8 জন, আশ্ৰয় শিবিৰত 34,000, বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আহিব কেন্দ্ৰীয় প্ৰতিনিধি দল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে বান পৰিস্থিতিৰ বুজ লোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বন্যাৰ্তৰ বুকুত কঁপনি তুলি পুনৰ ফেনে ফটোকাৰে বাঢ়িছে দিখৌ, 6,50,000 লোক জলবন্দী শিৰোনামেৰে প্ৰকাশ কৰিছে। কাকতখনে দয়াঙৰ পানী নিপকৈ এৰি দিয়াৰ সময়তে গোলাঘাটৰ বানপীড়িতৰ শিবিৰত মুখ্যমন্ত্ৰী শিৰোনামেৰে বাতৰি পৰিৱেশন কৰিছে। নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ আশংকা, কোহিমা বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীয়ে পুনৰ আতংকিত কৰিছে দুৰ্যোগ কবলিত জনতাক শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে প্ৰশ্নকাকত ফাদিলক লৈ প্ৰধানমন্ত্ৰী ক্ষিপ্ৰ কঠোৰ শাস্তিৰ বাবে গঠন হ'ব ফাষ্ট ট্ৰেক আদালত শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিজৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালত গঠন কৰি অতি শীঘ্ৰে শাস্তি প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ বাতৰি পি এম এনাউন্সেছ ফাষ্ট ট্ৰেক কোৰ্টছ ফৰ ট্ৰায়েল অফ পেপাৰলিক অফেণ্ডাৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে দেশজুৰি বৃদ্ধি ছাত্ৰ আন্দোলনৰ পৰিহৰ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে চেণ্ট্ৰেল টীম টু এছেছ ফ্লাডছ ইন ফ্ৰম জুলাই 25 শিৰোনামেৰে এটা বাতৰি পৰিৱেশন কৰাৰ লগতে পাৰ্লিয়ামেণ্ট ষ্টল্ড ফৰ ফ'ৰ্থ ডে অভাৰ নীড ফিয়াস্কো শিৰোনামেৰে আন এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে নিপকৈ 3খন গেটেৰে এৰিলে পানী, শংকিত নৈপৰীয়া ৰাইজ শিৰোনামেৰে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ অৰূপ। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি দুটামান আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, নিহতৰ সংখ্যা 47লৈ বৃদ্ধি, বিধানসভাত অসম বিনিয়োজন বিধেয়ক 2026 গৃহীত আৰু সমাজক্ৰমী সোনম ৱাংশুকৰ অনিৰ্দিষ্টকালীন অনশন ভংগ। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ দেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা। বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ সমন্বয় তীৰ্থই শীঘ্ৰে ন ৰূপ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত প্ৰযুক্তিৰ সমাহাৰ ঘটাই ৰাইজৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা হেমন্ত বৰাই।
2: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ সমন্বয় তীৰ্থক অধিক আকৰ্ষণীয় কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক যাৱতীয় নীতি নিৰ্দেশনা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ঘোষণা কৰা অনুসৰি সমন্বয় তীৰ্থৰ সৌধটোক কিছু সাল সলনি কৰি ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। সমন্বয় তীৰ্থত আগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি আদি প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে চেলফি উঠা, গীতৰ অনুশীলন কৰা আদি সুবিধা কৰি দিয়া হ'ব। লগতে ডিজিটেল প্ৰযুক্তিৰ সহায়ত নতুন প্ৰজন্মৰ মাজত সুধাকণ্ঠৰ সৃষ্টিৰাজিক পৰিচয় কৰাই দিয়াৰ ব্যৱস্থা লোৱা হ'ব। ৰাজ্য চৰকাৰে সমন্বয় তীৰ্থত এখন মুকলি মঞ্চও নিৰ্মাণ কৰি তুলিব। তদুপৰি ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থ পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে সুধাকণ্ঠৰ জয়ন্তী আৰু মৃত্যুতিথিৰ উপৰিও বছৰৰ সকলো সময়তে তেওঁৰ সৃষ্টিৰাজি চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থক প্ৰাণবন্ত কৰি

0: ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিব।
1: বৰ্তমান শিক্ষানুষ্ঠানসমূহত চলি আছে গৰম বন্ধ। গৰম বন্ধৰ এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে মহানগৰীৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে। নাটক, অভিনয়, কবিতা, নৃত্য আদিকে ধৰি বিভিন্ন বিষয়লৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰা এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আনহাতে গৰম বন্ধৰ সময়ছোৱাত অসম ৰাজ্যিক চিৰিয়াখানাৰ লগতে মহানগৰীৰ বিভিন্ন উদ্যানসমূহতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত আমাক বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতাই।
0: যোৱা 1 জুলাইৰ পৰা শিক্ষানুষ্ঠানসমূহত গৰম বন্ধ আৰম্ভ হৈছে। গৰম বন্ধৰ এই সময়ছোৱাত শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ পৰা বাহিৰত থকা ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত যোৱা 20 জুলাইৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত সত্ৰীয়া নৃত্যৰ এক বিশেষ কৰ্মশালা আৰম্ভ হৈছে। অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামী তত্বাৱধায়ক হিচাপে থকা এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে আছে পদ্মশ্ৰী প্ৰাপক ঘনকান্ত বৰুৱা আৰু সহকাৰী প্ৰশিক্ষক হিচাপে আছে গুৰু হৰি শইকীয়া আৰু বিস্মিল্লা খা যুৱ পুৰস্কাৰ প্ৰাপক অম্বেশা মহন্ত আৰু দেৱজিৎ শইকীয়া। ইতিমধ্যে এই প্ৰশিক্ষকসকলৰ নেতৃত্বত পূৰ্ণগতিত প্ৰশিক্ষাৰ্থীসকলক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। সপ্তাহজোৰা কৰ্মশালাৰ অন্তত অহা 28 জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদানৰ লগতে তেওঁলোকৰ দ্বাৰা সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হ'ব।
1: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো অহা 29 জুলাইৰ পৰা বোলবম আৰম্ভ হ'ব। বোলবম সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে মহানগৰ জিলা প্ৰশাসনে যাৱতীয় সকলো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়ত বিতংভাৱে জানো আহক আমাৰ সংবাদদাতাৰ পৰা।
0: কামৰূপ মহানগৰ জিলাত অহা 29 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বোলবমৰ অহা 27 আগষ্টত অন্ত পৰিব। সেই অনুসৰি 29 জুলাই, 2 আগষ্ট, 9 আগষ্ট, 16 আগষ্ট, 23 আগষ্ট আৰু 27 আগষ্টত হিন্দুসকলৰ পবিত্ৰ বোলবম পালন কৰা হ'ব। কামৰূপ মহানগৰ জিলা প্ৰশাসনে বোলবম উপলক্ষে পবিত্ৰ শাওণ মেলা শান্তিপূৰ্ণ আৰু সুশৃংখলিতভাৱে পালন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত হেমাংগ নবীশৰ সভাপতিত্বত শাওণ মেলা উপলক্ষে এখন বৈঠক অনুষ্ঠিত হয়। উপ আৰক্ষী আয়ুক্ত মন্দু ঠাকুৰীয়া, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক সঞ্জীৱ কুমাৰ শইকীয়া, পূব পশ্চিম আৰু মধ্য গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত, দিছপুৰ ৰাজচক্ৰ বিষয়া, কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত, কামৰূপ মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, আবকাৰী পৰিদৰ্শকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, বশিষ্ঠ মন্দিৰ আৰু শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ শুনিলে, লিখি পঠিয়াইছিল সাংবাদিক হেমন্ত বৰাই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউ ৱাৰ্ড প্লেয়াৰ্ছৰ উদ্যোগত আজিৰে পৰা 26 জুলাই পৰ্যন্ত গুৱাহাটী ক্লাবত থকা নিউ ৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

0: সময় পুৱা 9:30 পৰা বিয়লি 2 বজালৈ। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133। আকৌ কৈছো 7575944606 9864086133। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত আজিৰে পৰা নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা।
1: যিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে! তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম।
2: RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
1: বাই গাৰ্লছ, কোনফালে গৈছা?
2: শুনা নাই?
1: নো শ্বেয়াৰিং।
2: RBI কয় জানি লওক, সতৰ্ক হওক।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম? মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: কৈ কৈ ভাগৰি গলো।
7: কি হ'ল?
6: নতুন কিট বেগ লাগে।
7: তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
6: কাৰেক্ট।
7: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা?
8: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের 1455 নম্বৰত ফোন করক।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে টনি মরাটো তোর এক্তিয়ার।
0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো প্ৰভাতী তৰংগ, আগধৰিছে ইন্দ্ৰজিৎ দাসে।
6: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ। শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। আশা কৰিব পাৰোঁ যে আপোনালোক ভালে কুশলে আছে। কিন্তু বৰ্তমান সময়ত যি পৰিস্থিতি, এই পৰিস্থিতিত আচলতে আমি আপোনালোক সকলো ভালে থকাটোকেই প্ৰাৰ্থনা কৰিব পাৰোঁ। চাৰিওফালে আচলতে বানৰ বিভীষিকা, এই বিভীষিকাৰ মাজত বিপৰ্যস্ত জীৱন, এই জীৱন যেন জীৱনৰ যেন একো মূল্য নাই তেনেকুৱা হৈ পৰিছে। প্ৰকৃতি ৰুষ্ট হৈ যোৱাৰ লগে লগে আমাৰ সকলো নিয়ন্ত্ৰণ হেৰাই যায়। কাৰ ভুল, কোনে শুদ্ধকৈ কৰিছে কাম, সেয়া এতিয়া আলোচনা কৰাৰ সময় নহয়। এতিয়া সময় সহমৰ্মিতা, সমমৰ্মিতাৰে এজনে আনজনৰ কাষত থিয় হোৱাৰ। আচলতে এইবাৰ উজনি অসমত যোৰহাট, চৰাইদেউ, শিৱসাগৰ জিলাত আৰু শেহতীয়াকৈ গোলাঘাটত যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে বা অনাগত সময়ত আকৌ কি ধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব, যি আশংকা ব্যক্ত বহুতে কৰি আছে, এইখিনি সময়ত আচলতে আমি এজনে আনজনৰ কাষত থিয় হোৱাহে প্ৰয়োজন। আমাৰ ঘৰখন কামৰূপ গ্ৰাম্য জিলা, কামৰূপ জিলা বুলি যদি কওঁ, তাৰ হাজো অঞ্চলৰ দমদমা বুলি এটা অঞ্চল আছে, সৰণীয়া গাঁও, কুলহাটী আমাৰ মূল গাঁওখনৰ অধীনৰ সেই অঞ্চলসমূহ। আমি এটা সময় আছিল যেতিয়া বানপানী বুলি ক'লে কি আচলতে সেয়া আমি গম নাপাইছিলোঁ। আমি কেৱল ধেমাজি, লখিমপুৰ এনেকুৱা ঠাইসমূহত বানৰ বিভীষিকাৰ বাতৰি পঢ়িছিলোঁ বা টিভিত দেখিছিলোঁ, আৰু সেই সময়ত সেইসকল লোকৰ দুৰৱস্থাৰ কথা আমি দূৰতে থাকি অনুভৱ কৰিবলৈ হয়তো চেষ্টা কৰিব পাৰিছিলোঁ, কিন্তু আমি তেওঁলোকৰ প্ৰকৃত দুখ বা কষ্ট অনুভৱ কৰিব পৰা হয়তো নাছিলোঁ। কিন্তু 2004 চনত যেতিয়া হঠাৎ যিসমূহ অঞ্চলত বানপানী নহয় সেই অঞ্চলসমূহতো যেতিয়া হঠাৎ বানে আতংকৰ সৃষ্টি কৰিলে, সেইখিনি সময়ত আচলতে কাৰো এটা প্ৰস্তুতি নাছিল। সেই পৰিয়ালসমূহে নাজানিছিল আচলতে কি ধৰণে এনেকুৱা বানত নিজকে ৰক্ষা কৰি, নিজৰ জীৱন ৰক্ষা কৰি তেওঁলোকে কি ধৰণে থাকিব লাগিব, সেই কথাখিনিও বুজি পোৱা নাছিল। আৰু তাৰ ফলত এই বানৰ যি বিভীষিকাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, কিয়নো এই পৰিস্থিতিৰ সৈতে আমি নিজকে খাপ খুৱাই বা নিজকে ৰক্ষা কৰি আগবাঢ়িবলৈ আমি আচলতে কোনোদিনেই সেই কথাটো বুজি পোৱা নাছিলোঁ। আজি যোৰহাট, শিৱসাগৰ, গোলাঘাট, চৰাইদেউ এইখিনি অঞ্চলত যিখিনি অঞ্চলত কেতিয়াও কোনোদিনেই বানৰ বিভীষিকা তেওঁলোকে অনুভৱ কৰা নাছিলে, সেইখিনি অঞ্চল, সেই অঞ্চলসমূহ কেতিয়াও প্লাবিত হোৱা নাছিলে, আৰু হঠাৎ যদি আধা ঘণ্টাৰ ভিতৰত মানুহৰ ঘৰৰ ভিতৰলৈ পানী সোমাই যায়, চোতালত যদি একঁকাল পানী হৈ যায়,

কোনো যদি প্ৰথম মহলাত উঠিও থাকিব নোৱাৰা অৱস্থা হয় তেতিয়া বাৰু কি হ'ব কওকচোন। এনেকুৱা এক বিভীষিকাময় পৰিস্থিতি হঠাতে উদ্ভৱ হ'ল। সেইকাৰণে আমি কওঁ, বিভিন্ন সময়ত আমি ছ'চিয়েল মিডিয়াত কি কৰোঁ, বিভিন্ন সময়ত বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ বেছিভাগ কথাতে ছ'চিয়েল মিডিয়াত কেৱল আমি ইজনে আনজনক ট্ৰ'ল কৰিবলৈ যাওঁ। কিবা এটা নেতিবাচক কথা পালে সেইটোতে লাগি ধৰোঁ আৰু এনেকুৱাকৈ কৰি দিওঁ যেন সেই কথাটোৱে গুৰুত্বপূৰ্ণ, পৃথিৱীৰ আন একো কথাই গুৰুত্বপূৰ্ণ নহয়। একে সময়তে কিন্তু এই সামাজিক মাধ্যমৰ যিটো ভূমিকা, সবল ভূমিকা, সেই সবল ভূমিকা কিন্তু আমি এইখিনি সময়ত পালন কৰিব পাৰোঁ। আমি সকলোৱে চেষ্টা কৰিব পাৰোঁ সেই দুৰ্গতসকলক পানী এবটল হ'লেও দিবলৈ আমি চেষ্টা কৰিব পাৰোঁ। আজি আমাৰ এনেকুৱা বহু শ্ৰোতা আছে যিসকলৰ ঘৰত বুকুলৈকে পানী। এগৰাকী শ্ৰোতা আমাৰ মধুচন্দা শইকীয়া বাইদেউ, তেওঁলোকৰ ঘৰৰ অৱস্থা দুৰ্বিষহ হৈ পৰিছে। আৰু হয়তো বহুতো শ্ৰোতাৰ বা বহু লোকৰ অৱস্থা খুব বেয়া হৈ পৰিছে। সেইকাৰণে কৈছোঁ, এনেকুৱা সময়ত কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেন আমি কি কৰি আছোঁ, আমাৰ জীৱনটো ইমানেই খন্তেকীয়ানে, হঠাৎ এনেকুৱা এটা পৰিস্থিতি হৈ যাব আৰু সেই পৰিস্থিতিত আমি মোকাবিলা কৰিব নোৱাৰিম। চৰকাৰ প্ৰশাসন সকলোৱে চেষ্টা কৰিছে, মই আৰম্ভণিতেই কৈছোঁ, নেতিবাচক কোনো ধৰণৰ কথা এতিয়া পতাৰ কোনো সময় নহয়। কোনো ধৰণৰ যিধৰণে আজিকালি হঠাতে কিছুমান কথা, আৰু এইখিনি সময় ভুল তথ্য, নক'বলগীয়া কথা কিছুমান কোৱাৰো সময় নহয়। ভুল তথ্য বিয়পাই দিয়াৰ লগে লগে আৰু লোক আতংকিত হ'ব। যদি কথা এটা শুদ্ধ নহয়, আপুনি কৈ দিলে, ক'ৰবাত খবৰ এটা প্ৰচাৰ কৰি দিলে যে আজি এনেকৈ অমুকৰ পৰা পানী এৰি দিব আৰু ৰাতিলৈকে অৱস্থা বেয়া হৈ যাব, এনেকুৱা যদি কথা কিছুমান যদি শুদ্ধ নহয়, যদি শুদ্ধ তেতিয়াহ'লে জনসাধাৰণ সতৰ্ক হ'ব, যদি শুদ্ধ নহয় তেতিয়াহ'লে জনসাধাৰণ আতংকিত হ'ব। আকাশবাণীয়ে সদায় আমি শ্ৰোতা ৰাইজক সতৰ্ক হ'বলৈ আমি আহ্বান জনাওঁ। আমি কেতিয়াও কোনো ধৰণৰ শংকিত হ'বলৈ বা শংকাৰ সৃষ্টি কৰা কোনো ধৰণৰ কথাই আমি নকওঁ। শুকুৰবাৰ আৰু শুকুৰবাৰে প্ৰভাতী তৰংগত এটি বিষয় লৈ আমাৰ এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আমি যুটীয়াভাৱে স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য পদক্ষেপ আমি লৈছোঁ আৰু এই যাত্ৰাত এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল আমাৰ সৈতে সহযোগী হৈছে। আজি এগৰাকী চিকিৎসক আমাৰ এই অনুষ্ঠানৰ অতিথি হোৱাৰ কথা আছিল, কিন্তু তেওঁ গুৱাহাটীতো যিধৰণৰ পানীৰ যি এক পৰিস্থিতিৰ সৃষ্টি হ'ল, তেওঁ নিশা হাস্পাতালৰ পৰা ঘৰলৈ যাবলৈ নোৱাৰিলে। গতিকে এনেকুৱা এটা হ'ল যে আজি তেখেত আমাৰ অনুষ্ঠানত উপস্থিত হ'ব পৰা নাই। এই অনুষ্ঠানটি ডাক্টৰ বৰুৱাৰ সৈতে আমি যিটো ঘোষণা ইতিমধ্যে কৰিছিলোঁ, সেই অনুষ্ঠানটি আমি পৰৱৰ্তী সময়ত প্ৰচাৰ কৰিম। তেখেত আহিব আপোনালোকৰ মাজলৈ। আজি মোক ৰাতিপুৱাই কোনো শ্ৰোতাই ফোন কৰি সুধিছে যে বিষয়টো আমি অলপ বুজি পোৱা নাই, আচলতে আমাৰ পেটৰ বিভিন্ন ধৰণৰ ৰোগ হয় বা কেতিয়াবা সেয়া অপাৰেশ্যনৰ প্ৰয়োজন হয়, গল ব্লাডাৰেই হওক, কিডনি ষ্টোন হওক, এপেণ্ডিচাইটিছ হওক, এইসমূহৰ পৰা আচলতে আমি কি ধৰণে পৰিত্ৰাণ পাব পাৰোঁ আৰু এই হ'লে আমি কেনেকুৱা এটা পৰিস্থিতিলৈ যোৱাৰ পাছত আমি আচলতে চিকিৎসা লোৱাটো প্ৰয়োজন বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, এই গোটেইখিনি কথা আজি পতাৰ কথা আছিল, কিন্তু আজি সেয়া আমাৰ সম্ভৱ হৈ নুঠিল। শ্ৰোতাসকল, আমি আপোনালোকৰ পৰা আজি কিছু ইতিবাচক বাৰ্তা আমি বিচাৰিছোঁ। আমি সকলোৱে লগে ভাগে কি ধৰণে আগবাঢ়িব পাৰোঁ সেইটো আমি বাৰ্তা বিচাৰিছোঁ আৰু আমি আহ্বান জনাব বিচাৰিছোঁ আপোনালোক প্ৰত্যেককে, এটকা দুটকা এবটল পানী, এটা চেনিটেৰী পেড, এপেকেট কেণ্ডেল বা এপোৱা চিৰা বা গাখীৰৰ পেকেট দুটা, আপোনালোকে যিয়ে যিধৰণে পাৰে তেনেকৈ আপোনালোকে চেষ্টা কৰক। কাৰণ আমিবোৰো, মই যেতিয়া অনুষ্ঠান প্ৰচাৰ কৰি আছোঁ, আমিবোৰো তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ, কাৰণ সেইকাৰণে আমি বুজি পাওঁ

বহুতে হয়তো এই কথাটো অনুধাৱন কৰিব নোৱাৰিব পাৰে, কিন্তু সকলোৱে এবাৰ বুজিবলৈ চেষ্টা কৰক। এইখিনি সময়ত সামাজিক মাধ্যম, আপোনালোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰীল বনায়, নৃত্যৰ ৰীল থাকে, আপোনালোকে কোবা ক'ৰবাত খাবলৈ গ'ল তাৰ ৰীল বনায়। আজি আপোনালোকে অন্তত এনেকুৱা এটা জনসাধাৰণে আহ্বান যে আমি প্ৰত্যেকে আহক, সকলোৱে আমি একেলগে আগবাঢ়ি যাওঁ। বিপুল তালুকদাৰ, আপুনি লিখিছে যে বৰ্তমান সময়ত অসমৰ ভয়াৱহ বান পৰিস্থিতিত আকাশবাণীয়ে ৰাইজক প্ৰতিটো মুহূৰ্তৰ সঁচা বাতৰি দি সজাগ সচেতন হৈ থাকিবলৈ ব্যৱস্থা ল'ব লাগে। অসমৰ সম্ভ্ৰান্ত প্ৰতিটো পৰিয়ালক আকাশবাণীৰ জৰিয়তে বানপীড়িতৰ বাবে সহায় সহযোগ কৰাৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনালো। বৰ্তমান অসমৰ এই দুঃসময় পৰিস্থিতিত সকলো সমভাগী হ'বই লাগিব। শ্ৰী তালুকদাৰ, আপুনি জানেই যে আকাশবাণীয়ে সদায়, আপুনি অলপ আগতে যদি আঞ্চলিক বাতৰি শুনিছে, তেতিয়া বিভিন্ন ঠাইত কি ধৰণৰ পৰিস্থিতি হৈছে আমি সদায় শুদ্ধ বাতৰি দিবলৈ আমি চেষ্টা কৰোঁ। আপুনি কোভিডৰ সময়ত, আপোনালোকে জানেই যে মই নিজেও 125 দিন এদিনো আমি বিশেষ কাৰণত বোলে অনুষ্ঠানটো প্ৰচাৰ কৰা নাই, তেনেকুৱা নহয়, কোভিড কথা বুলি এটা অনুষ্ঠান প্ৰচাৰ কৰিছিলোঁ। প্ৰতিদিনে 125 দিন নেৰে নপৰাকৈ আমি কিন্তু তেতিয়া আমি কোনো ধৰণৰ ভুল তথ্য বিয়পাবলৈ চেষ্টা কৰা নাছিলোঁ। আমি কেৱল শুদ্ধ তথ্যখিনি ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছোঁ, যিখিনি সময়ত আমাৰ স্বাস্থ্য বিভাগেও আমাক সহযোগ কৰিছিল, কাৰণ তেওঁলোকৰ বিভিন্ন ব্যক্তি আহিছিল। নহ'লেও সেই সময়ত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছিল আমি পোনে পোনে ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছিলোঁ। যিখিনি নীতি নিয়ম আছিল, সেই নীতি নিয়মখিনি কিদৰে আমি পালন কৰিব লাগে, সেই কথাখিনি আমি ৰাইজৰ মাজলৈ নিবলৈ প্ৰয়াস কৰিছিলোঁ। গতিকে এই বানপানীৰ সময়তো এই ভয় লগা যিখন ছবি, এই ছবিখন আমি অনুধাৱন কৰি আকাশবাণীয়ে প্ৰতিটো মুহূৰ্ততে আমি ৰাইজৰ সৈতে আছোঁ, আৰু কোনো ধৰণৰ নেতিবাচক বাতৰি আমি প্ৰচাৰ নকৰোঁ। আপোনালোকে জানেই এইটো আকাশবাণীৰ নীতিগত কথাৰ পৰাও আমি আচলতে এনেকুৱা ধৰণৰ কোনো কাম আমি নকৰোঁ, আগতেও কৰা নাই, অনাগত সময়তো আমি নকৰোঁ। বংকিম দাস, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা উজনিৰ বানপানীৰ তাণ্ডৱ লীলা ভাবিলে ভয় লগা ছবিখন চকুৰ আগত ভাঁহিয়ে উঠিছে। শ্ৰোতাসকল, আপোনালোকৰ বিভিন্ন ঠাইত হয়তো এনেকুৱা বানৰ বিভীষিকা হৈছে, আপোনালোকে কি ধৰণে ৰাইজৰ লগত থিয় হ'বলৈ প্ৰয়াস কৰিছে আপোনালোকে লিখকচোন। আপোনালোকে লিখা এনেকুৱা একো একোটি ইতিবাচক বাৰ্তাই আন এজনকো অনুপ্ৰাণিত কৰিব। সমাজৰ বিভিন্ন দিশত সকলো নাগৰিক আৰু সামাজিক অনুষ্ঠানক শিক্ষিত আৰু দক্ষ কৰি উন্নয়নমূলক আঁচনিবোৰ প্ৰস্তুত আৰু ৰূপায়ণৰ সহযোগী হিচাপে অংশগ্ৰহণৰ সুবিধা দিলেহে সমাজৰ আচল উন্নয়ন হ'ব। ধ্ৰুৱজ্যোতি কলিতাই যিটো কথা কৈছে আকৌ পঢ়ি দিছোঁ, সমাজৰ বিভিন্ন দিশত সকলো নাগৰিক আৰু সামাজিক অনুষ্ঠানক শিক্ষিত আৰু দক্ষ কৰি, প্ৰথমে সকলো নাগৰিকক আৰু সামাজিক অনুষ্ঠানসমূহক আমি দক্ষ কৰি তুলিব লাগিব, সকলো নাগৰিকক শিক্ষিত কৰি ল'ব লাগিব, আৰু উন্নয়নমূলক আঁচনিবোৰ প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত আমি সহযোগী কৰি ল'ব লাগিব, তেতিয়া সমাজখনৰ আচল উন্নয়ন হ'ব। এইটো যিটো কথা কৈছে অতি গুৰুত্বপূৰ্ণ কথা কৈছে শ্ৰী কলিতা। আপুনি স্থানীয় সমাজৰ চিন্তা, অভিজ্ঞতা, অনুভৱ প্ৰয়োজনক উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰোঁতে সৰ্বাধিক গুৰুত্ব দিয়া উচিত। স্থানীয়ভাৱে সমাজখনৰ কি চিন্তা, কি অভিজ্ঞতা, কি অনুভৱ আৰু কি প্ৰয়োজন, সেইখিনি উন্নয়নমূলক আঁচনি এখন প্ৰস্তুত কৰোঁতে সৰ্বাধিক গুৰুত্ব দিব লাগে, তেতিয়া বহু দুৰ্যোগৰ ক্ষতিকৰ প্ৰভাৱ কম হ'ব পাৰে। ধৰি লওক আমি এখন আঁচনি যুগুতাইছোঁ, গোটেই সমগ্ৰ এটা বৃহত্তৰ এলেকাৰ বাবে আমি যুগুতাইছোঁ, কিন্তু কোনো কোনো অঞ্চলত হয়তো সেই আঁচনিখনৰ প্ৰয়োজন ইমান নাই। গতিকে সেইকাৰণে তেখেতে কৈছে স্থানীয়ভাৱে যিটো প্ৰয়োজন, স্থানীয়ভাৱে যিটো অভিজ্ঞতা, স্থানীয় ব্যক্তিসকলৰ যিটো অনুভৱ, সেই সকলোখিনি যদি আমি সামৰি ল'ব পাৰোঁ তেতিয়া আচলতে এই আঁচনিসমূহ বেছি ফলপ্ৰসূ হয়, তেতিয়া দুৰ্যোগৰ ক্ষতিকৰ প্ৰভাৱ কম হয়। আৰু বিভিন্ন সময়ত আপোনালোকে দেখিছে দুৰ্যোগ সঁহাৰি দলে কেনেকৈ কষ্ট কৰিছে, কোনোবাই কৈছে কি আমাৰ ফালে অহা নাই, তেওঁলোকৰ কথাটো ভাবিব, তেওঁলোকো মানুহ, তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে, তেওঁলোকো পানী এটুপি খোৱা নাই, তেওঁলোকেও ৰাতিৰ দিন চেষ্টা কৰিছে। গতিকে আপোনালোকে তেওঁলোককো কেতিয়াবা অভিমানতে কিবা এটা কৈ নিদিব, তেওঁলোকো মানুহ, তেওঁলোকেও আপোনাৰ কাৰণে চেষ্টা কৰিছে। আৰু কিছুমান সামাজিক মাধ্যমত আমি কিছুমান দেখিছোঁ যে আমাৰ যিটো মানৱীয় গুণ, এই যেন প্ৰকৃতিৰ এই তাণ্ডৱলীলাৰ মাজত যেন এই মানৱীয় গুণসমূহ যেন আৰু অধিক প্ৰকট হৈ উঠিছে। এগৰাকী ব্যক্তিক মই পানীৰ মাজত দেখিলোঁ, এতিয়া ভিডিঅ', তেওঁক সকলোৱে মাতি আছে,

কিন্তু তেওঁ গোধনক সাবতি ৰৈ আছে, তেওঁ এৰি দিব খোজা নাই। তেওঁৰ বাবে সেয়া জীৱন হয়, তেওঁৰ নিজৰ এটা পৰিয়ালৰ অংশ, তেওঁ এৰি দিবলৈ চেষ্টা কৰা নাই। সৰু সৰু কণমানি কেইটামানক দেখিছোঁ পানীৰ মাজেৰে আহিছে, কিন্তু মৰমৰ কুকুৰটোক সাবতি লৈ আহিছে, তাক পানীয়ে লাগিব দিয়া নাই। এয়া কোনো কিন্তু সম্ভ্ৰান্ত ঘৰৰ ছবি নহয়, আমি সচৰাচৰ দেখি থকা গাঁৱৰ মৰম লগা কণমানি কেইটামানৰ দৃশ্য। কোনো এগৰাকী পিতৃক দেখিছোঁ, তেওঁ কেৱল তেওঁৰ নাকটো ওলাই আছে, কিন্তু সন্তানক তেওঁ ধৰি আছে। এনেকুৱা এটা অৱস্থাত আমি সকলোৱে বাৰু তেওঁলোকৰ ওচৰত থিয় দিব নোৱাৰোনে? কেৱল ছ'চিয়েল মিডিয়াত আমি এটা বাৰ্তা লিখিয়েই আমি ক্ষান্ত হৈ থাকিমনে? আমি প্ৰত্যেকেই আহক, যিয়েই চেষ্টা কৰিছে তেওঁলোকক আমি যি পাৰোঁ, মই কৈছোঁ আপোনাক এটকা পাৰে, দুটকা পাৰে, আপুনি পানী বটল এটা পাৰে, এটা চেনিটেৰী নেপকিন পাৰে, আপুনি মমৰ কেণ্ডেলৰ পেকেট এটা পাৰে, চিৰা অলপ দিব পাৰে, গাখীৰৰ পেকেট এটা দিব পাৰে, যি পাৰে আপুনি দিয়ক। আৰু এইখিনি সময়ত বিভিন্নজন ব্যক্তি আমি দেখিবলৈ পাইছোঁ, আমি পোৱা খবৰ মতে ঘৰত একোৱেই নাই, তেওঁলোকৰ বাচন বৰ্তনো বাদেই দিয়ক, পিন্ধিবৰ কাৰণে কাপোৰখনো নাই। এইখিনি সময়ত আপোনালোকে কাপোৰো দিব পাৰে, কিন্তু সেয়া যেতিয়া দিব আপুনি, তেতিয়া অন্ততঃ এনেকুৱা কৰিব যে সেই কাপোৰখিনি ধুই পৰিষ্কাৰকৈ ইস্ত্ৰি কৰি ভালকৈ দিব। এনেকুৱা নহয় যে আপোনাৰ ঘৰত কিছুমান কাপোৰ এনেই পৰি আছে দি দিওঁ, তেনেকৈ নিদিব। বানপানী ক্ষতিগ্ৰস্ত হ'লেও তেওঁলোকক কিন্তু আপুনি তেনেকুৱাকৈ নিদিব। আমি বিভিন্ন মাধ্যমত দেখিছোঁ নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে ওলাই গৈছে, নিজেই একো একোটা দলক নেতৃত্ব দি আগবাঢ়ি গৈছে, তেওঁলোকে প্ৰত্যেকেই চেষ্টা কৰিছে, কোনোবাই এক কাৰ্টন পানী বটল হ'লেও লৈ গৈছে। এই মুহূৰ্তত কি পাইছে কি নাই পোৱা, কি নাই পোৱাটো কৈ থাকি লাভ নাই, কি পাইছে বা কি দিব পাৰিছোঁ। আৰু কোনোবাই যদি কৰিছে তেওঁক সমালোচনা কৰাৰ সময় এতিয়া নহয়, আপুনি নিজে কি কৰিছে এবাৰ নিজক প্ৰশ্ন কৰক। আজি মই আপোনালোকৰ আগত এইখিনি কৈ আছোঁ কাৰণ ময়ো যি পাৰিছোঁ, যা যিয়ে কাম কৰি আছে, যিখিনি পাৰিছোঁ মই নিজে কৰিছোঁ, প্ৰত্যেকেই কৰক। এই আমাৰ ধন উপাৰ্জন যদি আমি এই মানৱতাৰ দুৰ্যোগৰ সময়ত আমি যদি আগবাঢ়ি নাহোঁ কোন আহিব? ভূপেন দাই এনেই গোৱা নাই, মানুহে যদি মানুহৰ কথা নাভাবে কোনে ভাবিব? দানৱ কেতিয়াবা মানুহ হ'ব জানো? যদি দানৱেই যদি মানুহ হয় তেতিয়া কোনে লাজ পাব? আমি কথা পাতি থাকিম, আপোনালোকে বিভিন্ন অঞ্চলত হোৱা ক্ষয় ক্ষতি সম্পৰ্কে শুদ্ধ তথ্য কিছু যদি আমি ইয়াত উল্লেখ কৰে, বা আপোনালোকে যদি নিজে কিছুমান ব্যৱস্থা লৈ আছে সেই সম্পৰ্কেও যদি লিখে, তেতিয়াহ'লে সেই কথাখিনি যেতিয়া আমি পঢ়িম আন দহজন আৰু অনুপ্ৰাণিত হ'ব, তেওঁলোকো আগবাঢ়ি আহিবলৈ সুযোগ পাব। আজি মোক ৰুচেং গগৈয়ে ফেচবুক পেজত পোনপটীয়া প্ৰচাৰৰ সহযোগ কৰিছে, আৰু যিসকলে আমাৰ দায়িত্বত আছে তেখেতসকলৰ নামসমূহ কৈ দিছোঁ। আৰু আমাৰ যিসকল ঘোষকোষিকা আছে, আজি পুৱাৰ ভাগত তেওঁলোক আহিবলৈও বহুত কষ্ট হৈছিল, নিশাৰ ভাগৰ পৰা সকলোৰে চিন্তা তেওঁলোক কেনেকৈ আহিব। ডিউটি ৰুমত আছে কৰবী হাজৰিকা, আশাদীপা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তুভ দাস, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা, আৰু মোৰ সৈতে ৰুচেং গগৈ আছে ফেচবুক পেজত পোনপটীয়া প্ৰচাৰ কৰি আছে, আৰু গীতালী ভট্টাচাৰ্যই মোক সহযোগ কৰি আছে। জয়ন্ত হাজৰিকা কণ্ঠৰ এটি গান শুনো, আৰু আপোনালোকৰ মতামত, আপোনালোকৰ অভিমত, সেই বানত আক্ৰান্ত সেই অঞ্চলত আপুনি নাই, আপুনি দূৰত আছে, কিন্তু আপুনি কি ধৰণে সহযোগ কৰিব পাৰে বা ৰাইজে কি ধৰণে সহযোগ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে, আপোনাৰ মনত উদয় হোৱা কথাখিনি আপুনি লিখকচোন। আশ্ৰাৱালী আপুনি এই অনুষ্ঠানলৈ আহিছে, নিভাৰাণী হাজৰিকা নমস্কাৰ, সুপ্ৰভাত, বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক ভগৱানে যেন সহায় কৰে তাৰেই কামনা কৰিছোঁ, আমিও তাৰে কামনা কৰিছোঁ শ্ৰীমতী হাজৰিকা। ধনজিৎ বেজবুৰ আপুনি নলবাৰী জিলাৰ অন্তৰ্গত ডিৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছে,

আৰু আমাৰ যিসকল শ্ৰোতা যোৰহাট, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট যিসমূহ শ্ৰোতা আমাৰ ক্ষতিগ্ৰস্ত হৈছে, অকল শ্ৰোতাই নহয় প্ৰতিগৰাকী ব্যক্তি, কেৱল আমাৰ ৰেডিঅ' অনুষ্ঠান শুনাসকলেই নহয়, প্ৰতিগৰাকী ব্যক্তি সুকলমে থাকক, তেওঁলোকক আমি সকলোৱে সহায় কৰোঁ, এই কথাকে পাতি থাকিম আমি। আৰু আপোনালোকৰ অভিমত ইয়াত ব্যক্ত কৰিলে ফেচবুক পেজত ভাল পাম। কোনোবাই যদি আমাৰ ফোন লাইনতো সংযুক্ত হ'ব বিচাৰে তেতিয়া সংযুক্ত হ'ব পাৰিব 03612661876, 03612662325। মই আগতেই কৈছোঁ, কোনো ধৰণৰ নেতিবাচক কথা আমি আলোচনা নকৰোঁ, কেৱল ইতিবাচক কথা। আৰু যদি কোনোবাই নেতিবাচক কথা ক'ম বুলি ফোন কৰে তেতিয়াহ'লে তেওঁৰ ফোনটো আমি গ্ৰহণ নকৰোঁ। আমি মাত্ৰ ইতিবাচক দিশেৰে এই দুৰ্যোগৰ সময়ত আগবাঢ়ি যাব বিচাৰিছোঁ।

0: জয়ন্তযোগে কণ্ঠৰ এটি অতি অৰ্থবহ গীত আমি শুনিলোঁ। ইতিমধ্যে বিভিন্ন শ্ৰোতাৰ বাৰ্তা আহিছে আৰু ইতিবাচক ধৰণে তেওঁলোকে চেষ্টা কৰিছে কিছু কথা ক'বলৈ। ধ্ৰুৱজ্যোতি কলিতাই আৰু এটা কথা কৈছে, মই ইতিমধ্যে গানটো শুনি থকাৰ মাজতে মই পঢ়ি চাইছোঁ, খুব প্ৰয়োজনীয় কথা এটি ধ্ৰুৱজ্যোতি কলিতাই লিখিছে। আমি যদি স্থানীয় প্ৰাকৃতিক গাঁথনিবোৰ যেনে অৰণ্য, বিল, নদী, পাহাৰ আদি নষ্ট নকৰাকৈ বা সামান্য পৰিৱৰ্তন ঘটাই কৃষি বা উন্নয়নমূলক কামবোৰ কৰোঁ, তেতিয়া বহু দুৰ্যোগজনিত ব্যাপক ক্ষতিৰ পৰা আমি সুৰক্ষিত হৈ থাকিব পাৰিম। আমাৰ যি স্থানীয় প্ৰাকৃতিক গাঁথনি, অৰণ্য, বিল, নদী, পাহাৰ আমি যদি নষ্ট নকৰি সামান্য পৰিৱৰ্তন ঘটাই যদি কৃষি আৰু উন্নয়নমূলক কামবোৰ কৰোঁ, তেতিয়াহ'লে বহু দুৰ্যোগজনিত ব্যাপক ক্ষতিৰ পৰা আমি সুৰক্ষিত হৈ থাকিব পাৰিম। ধ্ৰুৱজ্যোতি কলিতা, আপুনি দুটা মন্তব্য পঠিয়াইছে আৰু দুয়োটা মন্তব্যই আচলতে খুব গুৰুত্বপূৰ্ণ। ভাল লাগিছে এনেকুৱা ইতিবাচক চিন্তাৰ আপুনি এগৰাকী ব্যক্তি ইমান ধুনীয়াকৈ কথাখিনি লিখিছে। এইবিলাক কথা আচলতে আমি অনুধাৱন কৰা প্ৰয়োজন প্ৰত্যেকেই। পাপৰি দাস, সকলোকে মই তেজপুৰৰ পৰা নমস্কাৰ জনাইছোঁ। মানত আক্ৰান্ত ৰাইজৰ দুখৰ সমভাগী হৈ তেওঁলোকলৈ আমিও সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছোঁ, আগবঢ়াই যাম। দিলীপ ডেকা, উজনিৰ বান পৰিস্থিতি সম্পৰ্কত আজি অনুষ্ঠানত উত্থাপন কৰা হৃদয়স্পৰ্শী কথাবোৰ শুনি ভাল লাগিছে। এই বিপদৰ সময়ত আমি সকলোৱে হাতে হাত ধৰি আগুৱাই আৰ্তজনক সহায় কৰিবই লাগিব। আমিও বান প্ৰভাৱিত অঞ্চলৰ লোক, সেয়ে বানৰ বিভীষিকাৰ কথা বাৰুকৈ অনুভৱ কৰিব পাৰোঁ। তেওঁ ভেৰুৱা দৰঙৰ পৰা উল্লেখ কৰিছে যে যিখিনি অঞ্চলত আচলতে বানৰ ক্ষতি হৈছে ইতিমধ্যে, সেই অঞ্চলৰ ব্যক্তিসকলে আচলতে বুজি পায়। আমি আচলতে শ্ৰীডেকা, আমি নিজেও কেতিয়াও আমি বানৰ সেই প্ৰকোপ দেখা নাছিলোঁ, কিন্তু যেতিয়া আমি দেখিলোঁ হঠাতে আহিল, কোনো ধৰণৰ আমি আশা নকৰা ধৰণে আহিল, গতিকে তেনেকুৱা ক্ষেত্ৰত বহুত অসুবিধা হয়। তেনেকৈ আজি আমাৰ সৈতে আছে ৰুচেং গগৈ। ৰুচেঙক মই মাতিছোঁ, এবাৰ ৰুচেঙৰ সৈতে মই কথা পাতিব বিচাৰিছোঁ। ৰুচেং এনেকুৱা এটা অঞ্চলৰ যিখিনি অঞ্চল এটা সময়ত আমি বানপীড়িত বুলি আমি জানিছিলোঁ। ৰুচেং আহিব লাগে, এটা সময়ত আমি বানপীড়িত বুলিয়েই জানিছিলোঁ। ৰুচেঙৰ ঘৰ ক'ত কৈ দিব লাগে, আৰু এই যে বানৰ যিটো বিভীষিকা, সেই বিভীষিকা বিভিন্নজনৰ মুখেৰে শুনি বা নিজে কিছুমান বস্তু দেখা হৈছিলে, সেই কথাবোৰ কওকচোন।
1: হয়, মোৰ ঘৰ লখিমপুৰ জিলাত। আচলতে এটা সময় আছিলে বানপীড়িত অঞ্চল বুলি ক'লে কেৱল অসমৰ লখিমপুৰৰ ধেমাজিৰ নামটো খুব চৰ্চা আছিলে এটা সময়ত। আমি যেতিয়া গুৱাহাটীলৈ পঢ়িবলৈ আহিছিলোঁ তেতিয়া সকলোৱে প্ৰায় চৰ্চা কৰে যে গুৱাহাটী যিসকল লখিমপুৰ বা ধেমাজিৰ পৰা আহিছে তেওঁলোক প্ৰায় বানতেই ডুবি থাকে, এনেকুৱা ধৰণৰ এটা চৰ্চা এটা সময়ত চলিছিলে। মই নিজেও যদিও মই বানপানী পোৱা নাই, কিন্তু সৰুৰে পৰা ধৰি লওক যেতিয়া আমি মামাৰ ঘৰলৈ যাওঁ, অন্য স্থানলৈ যেতিয়া আমি ভ্ৰমণ কৰোঁ, তেতিয়া বিভিন্ন জেগাত আমি বানপানী দেখিবলৈ পাওঁ।
0: মামাৰ ঘৰ ক'ত আছে?
1: মামাৰ ঘৰ ধেমাজিত আছিলে। এতিয়া লখিমপুৰৰ পৰা ধেমাজিলৈ যাওঁতে এটা সময়ত যাতায়াত অতি দুৰ্গম আছিলে। যেতিয়া বাৰিষা আচলতে যিটো সময়ত গৰমৰ বন্ধত আমি মামাৰ ঘৰলৈ যেতিয়া ফুৰিবলৈ যাওঁ, সেইটো সময়ত ধেমাজিৰ অধিকাংশ অঞ্চল বানপানীৰ কবলত পৰে। ধেমাজি দুটামান অঞ্চল আছে, চমৰাজান, বৰদলনি, এই অঞ্চলসমূহত বহুত বেছি বানত ক্ষতিগ্ৰস্ত হয়। তাত যিখন জীয়াঢল নদী আছে, জীয়াঢল নদী মানে প্ৰত্যেক বছৰে, আৰু চিমেন চাপৰি, এইকেইটা অঞ্চলত প্ৰায় বানপানী আমি দেখিবলৈ পাওঁ। আৰু সেই বস্তুটো চকুৰে দেখিলেহে আচলতে বেছিকৈ অনুভৱ কৰিব পাৰি। বহু পৰিয়াল আছে যি মাহ মাহ ধৰি পেলাই কেৱল ৰাজপথত বা ৰেলপথত থাকিবলগীয়া হয়। সেইটো সময়ত ৰেলৰ যোগাযোগো বিচ্ছিন্ন হৈ পৰে আৰু তেওঁলোকে মাহ মাহ ধৰি পেলাই সাধাৰণ চিৰা, চেনি, এনেকুৱা ধৰণৰ খাদ্যবিলাক লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰা আমি নিজ চকুৰে দেখিবলৈ পাইছোঁ।
0: আৰু বৰ্তমান সময়ত যিটো পৰিস্থিতি হৈছে উজনি অসমত,
1: হয়,
0: নিজে যদিও তেনেকুৱা অভিজ্ঞতা হোৱা নাই বা বিভিন্ন সময়ত দেখা গৈছে, গতিকে সেই দেখাৰ যিটো অনুভৱ, সেই অনুভৱটোৰ পৰা আচলতে আমাৰ জনসাধাৰণক কি ক'ব এই দুখৰ এই মুহূৰ্তত, যিসকল বানত ক্ষতিগ্ৰস্ত তেখেতসকলক আপুনি কি ক'ব, বা যিসকলে সহযোগ কৰিবলৈ আগবাঢ়ি গৈছে বা আগবাঢ়ি

0: নিজৰ মন এটা আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব?
1: সেইটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মানুহে মানুহৰ বাবে, ভূপেন হাজৰিকাই ইতিমধ্যে গীতৰ মাজে কথাখিনি কৈ থৈ গৈছে। এইটো সময়ত প্ৰত্যেকজন মানুহে সামান্যতম যি যেনেকৈ পাৰে 10 টকা 20 টকাৰ পৰা ধৰি সাধাৰণ এটা সামান্য খাদ্য বস্তু বা এযোৰ কাপোৰ তেওঁলোকৰ ঘৰত, প্ৰত্যেকৰ ঘৰত এনেকুৱা ধৰণৰ কাপোৰ আছে যি ধৰি লওক ব্যৱহাৰ কৰা নহয়, তেনেকুৱা ধৰণৰ কাপোৰবিলাক তেওঁলোকে বানপীড়িতসকলে আগবঢ়াব পাৰে। এটুপ দুটুপ কৰি মানে পানী পৰি যেনেকৈ এখন সাগৰৰ সৃষ্টি হয়, ঠিক সেইদৰে 1 টকা 2 টকাকৈ জমা কৰি ৰাইজৰ বাবে সকলোৱে যদি এইটো সময়ত আগবাঢ়ি আহে, তেন্তে নিশ্চয়কৈ এজনে ইজনৰ সহায় হৈ পেলাই আগবাঢ়ি যাব পাৰিব।
0: শ্ৰোতাসকল, আচলতে কেমেৰা এংগলটো বৰ ঠিককৈ নাথাকাই, আমি ৰুচেঙক দেখা নাই, ৰুচেঙ অলপ চিধা কৰি দিলে আচলতে ৰুচেঙক দেখিব। পাইছেনে বাৰু শ্ৰোতাসকলে? ৰুচেঙে আমাৰ ছ'চিয়েল মিডিয়াত আমাক সহযোগ কৰি আছে, পোনপটীয়াকৈ পাইছেনে ৰুচেং? কেমেৰা এংগলটো মই ধৰিব পৰা নাই,
1: ঠিক আছে,
0: অঁ এতিয়া আহিছে। গতিকে ৰুচেঙে যিখিনি কথা ক'লে, প্ৰত্যেকৰে আচলতে এটা বহল মনৰ প্ৰয়োজন নহয়, মনটো আচলতে থাকিব লাগিব। আপোনাৰ বহুত ধন সম্পত্তি থাকিলেও নহয় যদি মনটো নাথাকে আপোনাৰ, সেইখিনি কি ক'ব?
1: সেইটো এতিয়া চাবলৈ গ'লে শিৱসাগৰ, যোৰহাট, চৰাইদেউ যিকেইটা অঞ্চলত এতিয়া আটাইতকৈ বেছি বানত ক্ষতিগ্ৰস্ত হৈছে, তাত বহু সম্ভ্ৰান্ত পৰিয়াল আছে। আৰু ঠিক তেনেদৰে বহুখিনি দৰিদ্ৰ লোকো গাঁও অঞ্চলত আছে। এতিয়া এনেকুৱা কিছুমান দুৰ্গম অঞ্চল আছে য'ত গৈ পেলাই কিন্তু প্ৰশাসনৰ লোক বা চৰকাৰৰ লোক এতিয়ালৈকে গৈ পেলাই উপস্থিত হ'ব পৰা নাই। চ' সেইসকল লোকক, গাঁৱৰে যিসকল অলপ সম্ভ্ৰান্ত পৰিয়ালৰ লোক আছে, তেওঁলোকে যদি তেওঁলোকৰ কাৰণে যদি সৰু আশ্ৰয়ৰ ব্যৱস্থা কৰি দিব পাৰে, অলপ যদি খাদ্যৰ ব্যৱস্থা কৰি দিব পাৰে, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকৰ কাৰণে সহায় হ'ব। আৰু এনেকুৱা হৈছে বান পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ, একেবাৰে এখন ঘৰ সম্পূৰ্ণৰূপে শূন্য হৈ গৈছে, না তেওঁলোকৰ থাকিবলৈ বাসস্থান আছে, না অলপ খোৱা পানী আছে, না তেওঁলোকৰ এযোৰ বস্ত্ৰ আছে। যিকেইটা সাধাৰণ মানুহৰ যিকেইটা মৌলিক জীয়াই থাকিব মানে যিকেইটা আমাৰ বস্তুৰ প্ৰয়োজন, সেইখিনিয়ে বৰ্তমান নাইকিয়া হোৱা নিচিনা দেখিবলৈ পোৱা গৈছে।
0: খুব ভাল লাগিল যিখিনি কথা কৈছে, খুব মনৰ পৰা কৈছে আৰু খুব ইতিবাচক ধৰণে। ৰুচেঙে আকৌ দায়িত্ব ল'ব। অৰুণা চেতিয়া খাটনিয়াৰ, তেখেতে, মই গুৰগাঁৱৰ পৰা কৈছোঁ, সঁচাকৈ এই বানে বিভীষিকাৰ সৃষ্টি কৰিছে, সেয়েহে কৈছোঁ কোনে কেনেকৈ পাৰিলে সহায় কৰিব, নোৱাৰিলেও নাই, আনক দোষাৰোপ কৰাৰ সময় নহয়। তেওঁ যিটো কথা কৈছে, এইটো কথা ইতিমধ্যে মই উল্লেখ কৰিছোঁ, কোনে কেনেকৈ পাৰিলে সহায় কৰক, নোৱাৰিলে নাই, কিন্তু আনক দোষাৰোপ কৰাৰ সময় এতিয়া নহয়। আমি গুৰগাঁওবাসী, গড়গাঁওবাসী মাজতে, ক্ষমা কৰিব, মই গুৰগাঁও পঢ়িলোঁ, গড়গাঁও, মই গড়গাঁৱৰ পৰা অৰুণা চেতিয়া খাটনিয়াৰে কৈছোঁ, আমি গড়গাঁওবাসীৰ মাজতে দ্বীপ এটাৰ দৰে বাছি আছোঁ যদিও আনসকলৰ দুৰ্দশাৰ বিষয়ে জানিব পাৰি বৰ দুখ পাইছোঁ। কালি ঘৰৰ ভতিজা, জা আৰু গাঁৱৰ কেইগৰাকীমান লগ লাগি কেইবাটাও কেম্পত যি পাৰে দি আহিছে। আজি এটা কেম্পত আমি কবি সন্মিলনৰ আৰু শাখা সাহিত্য সভাৰ তৰফৰ পৰা এসাঁজ খোৱাৰ বাবে দুগৰাকীমানে প্ৰস্তুতি চলাইছে, যি পাৰোঁ সহায় কৰিছোঁ। তদুপৰি আপুনি অলপতে কোৱাৰ দৰে ভালেখিনি কাপোৰ কানি পিন্ধিবলৈ ভাল হৈ থকা পেকেট কৰিছোঁ নিম বুলি, ইয়াতে বোৱাৰী আৰু ল'ৰায়ো সহযোগ কৰিছে। গড়গাঁৱৰ পৰা অৰুণা চেতিয়া খাটনিয়া, মই প্ৰথমতে গুৰগাঁও বুলি কৈছিলোঁ, ক্ষমা কৰিব, অৰুণা চেতিয়া খাটনিয়াৰ বাইদেউ, আপুনি যিখিনি কথা কৈছে, আপোনালোকে এটা দ্বীপ এটাৰ নিচিনাকৈ মাজতে আছে, কিন্তু আপোনালোক সকলোৱে চেষ্টা কৰিছে, আপোনাৰ ঘৰৰ ভতিজা, জা, গাঁৱৰ ব্যক্তিসকল আৰু কবি সন্মিলন, শাখা সাহিত্য সভাৰ ফালৰ পৰাও এসাঁজ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে। আপোনালোকে কাপোৰ কানি ভালকৈ, যিখিনি ভাল কাপোৰ, তেনেকুৱা কাপোৰ পেকেট কৰি নিবলৈ আপোনালোক সাজু হৈছে, বোৱাৰী ল'ৰায়ো সহযোগ কৰিছে। গতিকে এনেকুৱা ভাল কামখিনি আমি সকলোৱে কৰিবলৈ আগবাঢ়ি আহোঁ। ধন্যবাদ জনাইছোঁ অৰুণা বাইদেউ, আপুনি ইমান ধুনীয়াকৈ কামখিনি ৰাইজক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে, এইটো আচলতে শলাগ ল'বলগীয়া। আৰু প্ৰত্যেকেই আচলতে, আপুনি সেই কথাখিনি যে ক'লে, আপোনাৰ কথাখিনি যে মই পঢ়ি দিলোঁ, তাৰ পৰা 10 জনে শুনিব আৰু তেওঁলোকৰো মাজত 2 এজনে হয়তো আকৌ তেওঁলোকো কিবা এটা কৰিবৰ কাৰণে চেষ্টা কৰিব। কিৰণ চন্দ্ৰ নাথ, বান পৰিস্থিতি সোনকালে অন্ত পৰক আন্তৰিকতাৰে কামনা কৰিছোঁ। সকলো অসমবাসী একত্ৰিত হৈ এই বিপৰ্যয়ৰ পৰা সকলোকে উদ্ধাৰ কৰিব লাগে। এই ধ্বংসলীলা কিন্তু পানী শাম কটাৰ পাছত আৰু ডাঙৰ হ'ব। আমি সকলোৱে পাৰ্যমানে সহায় কৰিব লাগে, ভগৱানে সকলোকে সাহস দিয়ক। কিৰণ চন্দ্ৰ নাথ, আপুনি যিটো কথা কৈছে যে বানৰ এই যে পানী যেতিয়া নোহোৱা হ'ব, শুকাব, তাৰ পাছৰ পৰিস্থিতিটো ভয়াৱহ, কাৰণ সেইখিনিত আপোনাৰ বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে, ৰোগাক্ৰান্ত হৈ বহু ব্যক্তিৰ আচলতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। গতিকে সেইখিনি সময়ত পানী শুকোৱাৰ লগে লগে, আৰু আমি দেখিবলৈ পাইছোঁ আমাৰ কৃষিজীৱী ব্যক্তিসকলৰ ঘৰত গোধন থাকেই, বা কোনোবাই ছাগলী আছে, কাৰোবাৰ হয়তো মুৰ্গীৰ ফাৰ্ম আছে।

আছে, কাৰোবাৰ ঘৰত হয়তো গাই গৰু আছে, তেওঁলোকে তেনেকৈ জীৱিকা নিৰ্বাহ কৰিছে। কিন্তু শেহতীয়াকৈ যিখন ছবি আমি দেখিবলৈ পাইছোঁ, য'তে ত'তে আপুনি গৰু দেখিব, গাই গৰু দেখিব, আপুনি ছাগলী দেখিব, পোহনীয়া জীৱ জন্তুৰ পৰা আদি কৰি মুৰ্গীৰ ফাৰ্মত আমি দেখিবলৈ পাইছোঁ কেনেকুৱা এটা ধ্বংসলীলা হৈছে, বিস্তৰ ধ্বংসলীলা। এনেকুৱা আচলতে এই সময়খিনিৰ পৰা ওলাই অহাটোৱে আচলতে বহুত কষ্টকৰ হৈছে। তাৰপিছত এতিয়া পানী শুকাব, তাৰপিছত যেতিয়া বিভিন্ন ধৰণৰ ৰোগ, গতিকে যিসকল চিকিৎসক আছে, চিকিৎসা বৃত্তিত যিসকল আছে, আৰু বহুতো যুৱচাম আছে যিসকলে হয়তো এই চিকিৎসা সেৱাৰ সৈতে জড়িত হৈ আছে, বৰ্তমান তেওঁলোকে পানীৰ প্ৰকোপৰ কাৰণে তাত সোমাই ঘৰতে আবদ্ধ হ'ব লগা হৈছে, তেওঁলোকেও যেতিয়া পানী কমিব তেতিয়া প্ৰত্যেকেই অকণমান নিজৰ ফালৰ পৰা অলপ আগবাঢ়ি আহি ব্যক্তিসকলক সহযোগ কৰিলে ভাল। আৰু যিসকলে অলপ জানে এই ক্ষেত্ৰত, তেওঁলোকক আমি অনুৰোধ জনাওঁ যে আপোনালোকে সকলোৱে যিখিনি জানে, বহুতো অশিক্ষিত লোকো আছে, তেওঁলোকে হয়তো বুজি নাপাব, তেওঁলোকৰ অভিজ্ঞতা বহুত কিন্তু লিখা পঢ়া নাই, তেওঁলোকে কিবা এটা পঢ়ি হয়তো তেওঁলোকে গম নাপাব, কিন্তু আপোনালোকে যেতিয়া তেওঁলোকক ক'ব, আজিকালি নতুন ল'ৰা ছোৱালীখিনি আৰু বহুত বেছি কথা জানে, তেওঁলোকে গোটেই পৃথিৱীখনৰ সৈতে সংযুক্ত হৈ থাকে কেৱল মোবাইল ফোনটোৰ যোগেদি, হয়নে? পৃথিৱীৰ বিভিন্ন ঠাইত কি ঘটি আছে সকলোখিনি গম পায়। গতিকে আপোনালোকে বিভিন্ন উৎসৰ পৰা কথাখিনি জানি বুজি লৈ, যিসকল আমাৰ ককা আইতা আছে, যিসকল গাঁৱৰ এনেকুৱা লোক আছে, নিৰক্ষৰ লোক আছে, যিসকলে হয়তো তেওঁলোকৰ অভিজ্ঞতাৰে বহুখিনি কথা বুজি পায় কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ নতুন নতুন যিখিনি কথা জানিব লাগে সেইখিনি হয়তো গম পোৱা নাই, আপোনালোকে তেওঁলোকক ক'ব, সকলোৱে আগভাগ ল'ব লাগিব। আজি আকাশবাণী এইটো অনুষ্ঠান কিয় প্ৰচাৰ কৰিছোঁ, আমি এইকাৰণে প্ৰচাৰ কৰিছোঁ ৰাইজৰ মাজত সেই চেতনা যিসকলৰ আছে তেওঁলোকক আমি শলাগ লৈছোঁ, আৰু বাকীসকলক আমি অনুৰোধ জনাইছোঁ সেই চেতনাটো জাগৃত হওক। আমি যদি নিজে যাব পৰা নাই, অন্ততঃ আপুনি যিসকলে কৰি আছে তেওঁলোকৰ সৈতে হাত মিলাওক। ৰিণু ভট্টাচাৰ্যই কৈছে, বৰ্তমান সময়ত অসমৰ বানপানীৰ বিভীষিকাৰ সময়ত আজিৰ বিষয়বস্তু অতি আদৰণীয়। এনে পৰিৱেশ দেখি আৱেগিক হৈ পৰিছোঁ। ময়ো উজনি অসমৰ, পৰিয়ালৰ বহু লোক ক্ষতিগ্ৰস্ত হৈছে, ক'বলৈ ভাষা নাই। এনে এটা দৃশ্য দেখিলোঁ, বানপানীয়ে ধন জন ক্ষতি কৰা পৰিয়ালে এজন ব্যক্তিৰ মৃত্যু ঘটিছে, মৃতদেহটো এজোপা গছত বান্ধি থৈ পৰিয়ালৰ অন্য ব্যক্তিক নিৰাপদ স্থানলৈ লৈ গৈছে, যাতে মৃত ব্যক্তিগৰাকীৰ দেহ পানীয়ে উঠুৱাই নিব নোৱাৰে, ক'বলৈ মুখৰ ভাষা হেৰাই গৈছে। এই সময়ত সকলো লোক দল মত নিৰ্বিশেষে সহায়ৰ হাত আগবঢ়াওক। এতিয়া কোনো ৰাজনীতি নহয়, এতিয়া কোনো দল নহয়, এতিয়া কোনো মতামতৰ, আপোনাৰ মতাদৰ্শৰ কথা নাহে, এতিয়া সকলো মানুহ, সকলো একেলগে আগবাঢ়ি আহিব লাগিব। মই কালি কিঞ্চিত সহায় আগবঢ়াইছোঁ, ৰিণু ভট্টাচাৰ্যই জোৰ ৰোডৰ পৰা তেওঁ উল্লেখ কৰিছে। পাপৰি দাস, আপুনি দুৰ্যোগ লগ্নৰ দেখো হাহাকাৰ গানটো শুনাবলৈ অনুৰোধ কৰিছে। অপৰাজিতা গোস্বামী, আপোনাৰ বাৰ্তাটো পঢ়িম। আমি জুবিন গাৰ্গৰ কণ্ঠৰ এটি গান শুনি লওঁ, তাৰপাছত আকৌ আমি কথা পাতিম। আপোনালোকৰ এইসমূহ ইতিবাচক কথা আৰু এই যে আমাৰ কথোপকথন, আপোনালোকে যিখিনি কথা লিখি দিলে মই পঢ়ি দিলোঁ, আৰু এই কথাখিনি ৰেডিঅ'ত যিসকলে শুনি আছে, এপত শুনি আছে, কোনোবাই ফেচবুকত চাই আছে, হয়নে? আৰু এপটো থকাৰ কাৰণে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অনুষ্ঠান শুনিব পাৰে। আপোনালোকে জানেই বহুগৰাকী আমাৰ নিয়মীয়া শ্ৰোতা আন ঠাইলৈ গ'লে তেওঁলোকে কিন্তু সময়টো মিলাই তেওঁলোকে শুনি থাকে। গতিকে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, উৎপলা শইকীয়া বাইদেউ, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা, বাইদেউ আপোনালোকৰ সেইফালে কেনেকুৱা পৰিস্থিতি হৈছে, ৰাইজে কেনেদৰে সেই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছে, বা সহায়ৰ হাত কি ধৰণে আগবঢ়াইছে জনগণে, বা নতুন প্ৰজন্মই কি ধৰণে আগবাঢ়ি আহিছে, সকলোৱে ইজনে সিজনক সহায় কৰিবলৈ কি ধৰণে আগবাঢ়ি আহিছে। উৎপলা বাইদেউ, আপুনি যদি তাৰ বিষয়ে লু দুআষাৰ লিখে তেতিয়া আমি গম পাম যোৰহাটৰ বিষয়ে অলপ কিছু কথা, নহয়নে? অপৰাজিতা গোস্বামী, আপোনাৰ বাৰ্তাটো পঢ়িম। আৰু চাৰু বৰুৱা বাইদেউ দেৰগাঁৱৰ পৰা, দেৰগাঁৱতো কিবা তেনেকুৱা অৱস্থা হৈছে নেকি সেই সম্পৰ্কেও আমি জানিবলৈ প্ৰয়াস কৰিম। আপোনালোকে লিখিবচোন, জুবিন গাৰ্গৰ কণ্ঠৰ এটি গানো আমি শুনি লওঁ, তাৰপাছত আকৌ আলোচনাৰ মাজলৈ আমি আগবাঢ়িম।

মধুৰ জীৱনটোৰ কামনা কৰি বাটতে এনেকুৱা উজুতি। চাৰুবৰুৱাই ডেৰগাঁৱৰ পৰা লিখিছে, সাধ্য অনুসৰি সাহায্য আগবঢ়াইছোঁ কিন্তু অকণো শান্তি পোৱা নাই। অসহনীয় এই সময়, বৰ দুখ পাইছোঁ। এই সময়ত সকলো মিলিজুলি থকা বিপদাপন্নসকলক যি পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰাটোৱে আমাৰ প্ৰধান কৰ্ম আৰু ধৰ্ম। চাৰুবৰুৱা, ধন্যবাদ জনাইছোঁ বাইদেউ। অপৰাজিতা গোস্বামীয়ে কৈছে, বৰ্তমান সময়ত সমগ্ৰ অসমতেই যি জলপ্ৰলয়ৰ সৃষ্টি হৈছে সেয়া নেদেখিলে সঁচাকৈ কল্পনা কৰিব নোৱাৰি। চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি। এই দুৰ্যোগৰ সময়ত ধনজনৰ হানি হোৱাৰ লগতে সকলো সম্পত্তি, জীৱ জন্তু, অতি প্ৰয়োজনীয় নথি পত্ৰও সকলো পানীত উটি ভাঙি গ'ল। বচাবলৈ সময়েই নাপালে। এইবিলাক টিভিৰ পৰ্দাত দেখি চকু সেমেকি যায়, হৃদয় কঁপি যায়। সেয়েহে আমিও এই ক্ষেত্ৰত যদি সামান্যতম সহায়ৰ হাত আগবঢ়াব পাৰোঁ তেন্তে নিজকে কৃতজ্ঞ বুলি ভাবিম। কিন্তু কেনেকৈ, এই মহা দুৰ্যোগৰ সময়ত ভগৱানে যেন সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ। সামান্যতম সহায়, যিসকল ব্যক্তিয়ে বিভিন্ন ঠাইলৈ গৈ সহযোগ আগবঢ়াই আছে আপোনালোকে দেখি আছে, সামাজিক মাধ্যমত আমি বিভিন্ন সময়ত দেখিছোঁ, গতিকে আপোনালোকে তেওঁলোকৰ সৈতেও যোগাযোগ কৰি এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। কিৰণ চন্দ্ৰ নাথে কৈছে, এই সময়ত ফেচবুকত এক্টিভ হোৱাতকৈ বানপীড়িতৰ ওচৰতে এক্টিভ হৈ থাকিব লাগে।

গতিকে ফেচবুকত এক্টিভ হোৱাৰ বিভিন্ন কাৰণত আমি এক্টিভ হৈ থাকোঁ, কিন্তু ফেচবুকত এক্টিভ হৈ থকাতকৈ বানপীড়িতৰ ওচৰত আমি থিয় হ'ব লাগে। সেইকাৰণে কিৰণ চন্দ্ৰ নাথ আজি আমি এই অনুষ্ঠানটো প্ৰচাৰ কৰিছোঁ, এইটো কথাই পাতিছোঁ যে ৰাইজ এজনে আনজনৰ কাষত থিয় হওক, সেয়াই কামনা কৰিছোঁ আমি। বৰ্তমান বানৰ তাণ্ডৱে অসমবাসীক ধৰাশায়ী কৰিছে, আমি দুঃখিত। আমিও সহায়ৰ হাত আগবঢ়াবলৈ প্ৰস্তুত যেনেকৈ পাৰোঁ, মাত্ৰ উচিত ধৰণে কাৰ্যব্যৱস্থা হ'ব লাগিব। শিৱসাগৰত থকা মোৰ প্ৰিয় বান্ধৱী মধুচন্দা শইকীয়া বৈশ্য আৰু মণি বাইদেউলৈ বৰকৈ মনত পৰিছে, বহুত দুখ। প্ৰকৃতিক কোনেও ৰুধিব নোৱাৰোঁ, এয়াই বিধিৰ বিধান। সহায় ক'ত কেনেকৈ দিব পাৰোঁ জনাব, মই গুৱাহাটীৰ পৰা কৈ আছোঁ অনিমা মেধি। বিভিন্ন সময়ত এতিয়া মই আপোনাক কেনেকৈ সহায় কাক দিব সেইটো ক'ব নোৱাৰোঁ, কিন্তু বিভিন্ন ব্যক্তি বিভিন্ন সংগঠনে আন্তৰিকতাৰে সেই পানীৰ মাজলৈ গৈ তেওঁলোক সহযোগ কৰি আছে, যিসমূহ আচলতে যিসকলে অতি আন্তৰিকতাৰে কামখিনি কৰি আছে আপোনালোকে খবৰ ল'লেই গম পাব। তেওঁলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে, প্ৰশাসনৰ সৈতে যোগাযোগ কৰিব পাৰে, চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰে, যাতে প্ৰকৃততে যিসকল ক্ষতিগ্ৰস্ত তেওঁলোকে যাতে এইখিনি সহযোগ পায়, নহয়নে? বন্দিতা গোস্বামী, আমি সকলোৱে একেলগ হৈ বানত আক্ৰান্ত লোকসকলক সহায় কৰিব লাগে, যিয়ে যেনেকৈ সহায় কৰিব পাৰোঁ তেখেতসকলক সহায় কৰা উচিত। মই উৎসুক হৈ আছোঁ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে। বন্দিতা গোস্বামী। চিত্তৰঞ্জন মেধি, অপ্ৰত্যাশিতভাৱে শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাৰ বিভিন্ন গাঁৱত বানপানী হৈ যি অৱৰ্ণনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, মানুহৰ লগতে পোহনীয়া জীৱ জন্তুৰ প্ৰাণহানি কৰিলেই সঁচাকৈ দুখজনক। মই এই বানত মৃত্যু হোৱা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি মানুহৰ কথা কৈ আছোঁ, কিন্তু জীৱ জন্তু তেওঁলোকে অলপ আমাৰ সৈতে থাকি সহবাস কৰি তেওঁলোকে কি কৰে, যে যিসকলৰ সৈতে থাকে তেওঁলোকে খোৱা অলপ আহাৰ যোগান ধৰিব, অলপ থাকিবলৈ ঠাই দিব, তাতকৈতো বেছি একো নিবিচাৰে সেই জীৱ জন্তু। সেই পোহনীয়া জীৱ জন্তুৱেই হওক বা ৰাস্তাৰ দাঁতিতে থকা আপোনালোকে মৰমতে কোনোবাই সিহঁতক খুৱায়, সিহঁতে আপুনি অহাৰলৈকে বাট চাই থাকে। কিন্তু আজি এনেকুৱা এটা অৱস্থা হৈছে, কেৱল মানুহেই নহয় সেই জীৱ জন্তুসমূহৰো বহুত ক্ষতি হৈছে। গতিকে আপোনালোকে যিসকলে সহযোগ আগবঢ়াব, তেওঁলোকে কেৱল আমাৰ মানুহৰ লগতে জীৱ জন্তুসমূহকো যাতে কিবা অলপ সকাহ দিবৰ কাৰণে আপোনালোকে সকলোৱে যাতে ব্যৱস্থা কৰে, নিশ্চয়কৈ তেতিয়াহ'লে ভাল হ'ব, নহয় জানো? সুব্ৰত সাহা, মই শিলিগুৰিৰ পৰা কৈছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, বানপানীৰ ফলত বিপদগ্ৰস্তসকলৰ বিপদ যেন অতি সোনকালেই দূৰ হয়, সেয়া আমি সকলোৱে আচলতে কামনা কৰিছোঁ। আমি আৰু এটা গান শুনি লওঁ শ্ৰোতাসকল, এই কথাখিনি পাতি যাম। ৰমেন চৌধুৰীৰ সুৰ, মালবিকা বৰাৰ কণ্ঠৰ, কীৰ্তিকমল ভূঞানেৱে লিখা এটি গান আমি শুনি লওঁ সকলে, তাৰপিছত আকৌ কথা পাতিম। সুব্ৰত সাহালৈকে আমি বাৰ্তা পঢ়িলোঁ, ৰুমি ভট্টাচাৰ্য আপোনাৰ বাৰ্তাটো আমি গানটো শুনাৰ পাছতে পঢ়িম।

0: মালবিকা বৰা কণ্ঠত কীৰ্তিকমল ভূঞাদেৱে লিখা এটি গীত আপোনালোকে শুনিলে। এইখিনি সময়তে মোৰ ব্যক্তিগতভাৱে মাধৱী নাথ চিপাঝাৰৰ পৰা বাইদেৱে মোক এটি বাৰ্তা দিছে, শ্ৰব্য বাৰ্তা। তেওঁ ফোন লাইনত সংযুক্ত হ'ব বিচাৰিছে। বাইদেউ, আপুনি 03612661876 অথবা 03612662325 নম্বৰটোতে জানেই ফোন কৰিব পাৰে, মই আপোনাৰ ফোনটো গ্ৰহণ কৰিম, আপুনি ফোন কৰিব পাৰে। ধনজিৎ বেজবৰুৱা, বানপীড়িত লোকক মোৰ ফালৰ পৰা অলপ টকা দিব লাগিছিল, কেনেকৈ দিম, কিবা দিব পৰা নম্বৰ আছে নেকি? মই এই মুহূৰ্তত ব্যক্তিগতভাৱে মই ধৰি লওক আপুনি অমুককে দিব বুলি ক'ব নোৱাৰোঁ, আপুনি অলপ খবৰ লৈ লওক বা ব্যক্তিগতভাৱে আপোনাক মই পিছত জনাব পাৰোঁ, কিন্তু ৰাজহুৱাকৈ এনেকৈ মই কাৰোবাক দিবই লাগিব দিব পাৰে বুলি এনেকৈ কোৱাটো উচিত নহ'ব, সেইকাৰণে মই এই মুহূৰ্তত আপোনাক নকওঁ। ৰুমি ভট্টাচাৰ্য বান সাহাৰ্যৰ বাবে সেই বিংশ শতিকাৰ সপ্তম দশকত আকাশ বতাহ নিনাদিত কৰি গীত গাই ওলাই অহা সুৰ বাহিনীৰ সেই সজাগতা যেন আজিও সোঁৱৰাই আছে। যা হওক, আকাশবাণীত শুনি থকা কথাখিনি কিমান যে প্ৰেৰণাময়, আমি সেই ৰেডিঅ' শুনি আহিছোঁ সেই উপজি পোৱাৰ পৰাই। ৰেডিঅ' একমাত্ৰ মাধ্যম যি মানুহক বিভ্ৰান্ত কৰা খবৰ বা আতংকৰ সৃষ্টি কৰা নাই। বাইদেউ, আপোনাৰ বাৰ্তাটি পঢ়িম। হয়তো মাধৱী নাথ বাইদেউ আমাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিছে, মই তেখেতৰ ফোনটো লৈছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হেল্ল'
1: হেল্ল' হেল্ল'
0: হেল্ল'
1: হয়, মই শুনি আছোঁ।
0: আমি শ্ৰোতাগৰাকীৰ ফোনটো সংযোগ স্থাপন কৰিছোঁ, কিন্তু এই মুহূৰ্তত পোৱা নাই। যদি মাধৱী নাথ বাইদেৱে ফোন কৰিছে তেতিয়াহ'লে আপুনি মোৰ ব্যক্তিগত নম্বৰটোতে ফোন কৰক, তেনেকৈ আমি সংযোগ স্থাপন কৰি ইয়াত আমি সংযোগ স্থাপন হোৱা নাই, কিবা হয়তো অসুবিধা হৈছে। আমি পঢ়ি আছিলোঁ ৰুমি ভট্টাচাৰ্য বাইদেউৰ বাৰ্তাটো, আমি কিছু অংশ পঢ়িছিলোঁ। আমি যোৰহাট চহৰৰ বাসিন্দা হিচাপে কাহানিও বান দেখা নাছিলোঁ, মাত্ৰ দেউতাহঁতে খবৰ কাকত পঢ়ি আলোচনা কৰা সেইখিনি সময়ত তেতিয়া খবৰবোৰ পাইছিলোঁ, আৰু ৰেডিঅ'টো বাজি থাকেই। যা হওক, এতিয়া যোৰহাট, শিৱসাগৰ ইত্যাদি ঠাইবোৰ ডুবি থকা মানুহৰ আলাই আথানি খবৰবোৰে ইমান দুখ দিছে কি ক'ম। এতিয়া আমাৰ ঘৰবোৰৰ অৱস্থাই মন ভাৰাক্ৰান্ত কৰিছে, কিন্তু গুৱাহাটীলৈ অহাৰ পৰা বিংশ শতিকাৰ অষ্টম দশকত অৱৰ্ণনীয় অৱস্থা দেখি ভাবিছিলোঁ আমাৰ যোৰহাটৰ বালিগাঁও বা চাৰিগাঁও, বৰিগাঁওটো এনে দেখা নাই, অথচ ভোগদৈ এইকেইখন নৈ এইকেইখন গাঁৱৰ নিচেই কাষৰ। এতিয়া ঘৰবোৰ এৰি এৰি অহা দৃশ্য কি ক'ম। মাধৱীনাথ বাইদেউ, আপুনি

0: স্বাধীনতাই সংযুক্ত হৈ থাকক, মই বাৰ্তাটো সম্পূৰ্ণ কৰি লৈছোঁ। ৰুমি ভট্টাচাৰ্য বাইদেউ বাৰ্তাটো মই সম্পূৰ্ণ কৰিলোঁ, তাৰপিছত আপোনাৰ কথাখিনি শুনিম। আপুনি লাইনতে থাকক, আপুনি নিশ্চয় শুনি আছে, আপুনি মোৰ নম্বৰত ফোন কৰিছে। আগৰ বানপানীত অসম লেখিকা সংস্থাৰ সাহায্য বহুখিনি দি আহিছোঁ, এইবাৰ যোৰহাট শাখাই নিজাববীয়াকৈ দি আছে, আমিও কৰিবলৈ সাজু। আমাৰ ছোৱালীহঁতেও সুদূৰৰ পৰা আগবঢ়াইছে, কিন্তু মনৰ অস্থিৰতাই কি কৰিছে সেয়া মনৰ ৰণ। আমাৰ মধুচন্দা শইকীয়া বাইদেউ অতি আহুকালত সময় পাৰ কৰিছে চৰাইদেউত, তেওঁৰ খবৰ লৈছোঁ। আমাৰ এতিয়া বাৰ্তা লৈ লওঁ। মাধৱী নাথ বাইদেউ ফোন কৰিছে, তেখেতৰ পৰা কথাখিনি শুনিব বিচাৰিছোঁ। বাইদেউ, আপোনাক অনুষ্ঠানৰ মাজলৈ আদৰিছো, কওকচোন আপোনাৰ কবলগীয়া কথাখিনি, আমি শুনিবলৈ ৰৈ আছো।
1: হয়, নমস্কাৰ, মই মধুচন্দা বাইৰ বিষয়ে অলপ ক'ব বিচাৰিছো। আজি ৰাতিপুৱা মধুচন্দা বাই মোক মেছেজ দিলে যে তেখেতে কৈছে, বহুত কথাই কৈছে, কৈছে মোৰ এতিয়া একো নাই, মোৰ সকলো শেষ, আনকি মই ডকুমেণ্টছো ওলাব নোৱাৰিলো। আজি চাৰি পাঁচ দিন হ'ল তেখেতে ভাত বোলা বস্তুটো দেখিয়ে পোৱা নাই, কাৰণ কোনোবাই যদি এপেকেট বিস্কুট দিছে তাকে খাই জীয়াই আছে, কোনোবাই পানী বটল এটা দিছে তাকে খাই জীয়াই আছে। মই এতিয়া অনুৰোধ কৰিব বিচাৰিছো আপোনালোকৰ জৰিয়তে, যিসকল লোকে মানে তাত বান সাহাৰ্য দিবলৈ গৈ আছে, তেখেতসকলে তেখেতৰ লগত কিবাকে যোগাযোগ কৰি পেলাই তেখেতক যদি অলপ বেছিকে খোৱা বস্তুৰ যোগান ধৰে, মই তাৰ কাৰণে আহ্বান জনাইছো। আমি ক'বহে পাৰো, মানে একো কৰিব নোৱাৰো এনেকুৱা অৱস্থা তথাপিতো। আৰু মই আপোনালোকৰ জৰিয়তে জনাওঁ যে যিসকল লোকে বেলেগক দোষাৰোপ কৰি আছে, তেখেতসকলে বেলেগক দোষাৰোপ নকৰি যাতে এই দুৰ্যোগত ভুগি থকা লোকসকলক যাতে সহায় সহযোগ কৰে, মই সেইটোৱে কামনা কৰিছো আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে। আৰু মধুচন্দা বা আপোনালোকৰ নিয়মীয় শ্ৰোতা, আপোনালোকে জানেই, গতিকে তেখেতক যিমান পাৰে কোনোবাই যদি সহায় কৰে মই নথৈ সুখী হ'ম।
0: ধন্যবাদ জনাইছো মাধৱী নাথ বাইদেউ, ধন্যবাদ জনাইছো আপুনি কথাখিনি ক'লে। আৰু ধনজিত বেজবৰুৱা, আপুনি কৈছে যে আপুনি আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, মধুচন্দা বাইদেউ এগৰাকী নিয়মীয়া শ্ৰোতা, তেওঁৰ এতিয়া কেইবাদিনো ধৰি তেখেতে ভাত এসাঁজো পোৱা নাই, কোনোবাই বিস্কুট দিছে, পানী বটল দিছে। গতিকে আপোনালোকে আমাৰ শ্ৰোতাসকলে যিহেতু শুনি আছে, তেনেকুৱা এগৰাকী শ্ৰোতা যদি আমাৰ এনেকুৱা এটা দুৰ্যোগত আছে, তেতিয়াহ'লে আপুনি অনুৰোধ জনাম, মাধৱীনাথ বাইদেউৰ সৈতেও যোগাযোগ কৰিব পাৰে, অন্ততঃ বাইদেউক আমি যদি কিবা দিয়াৰ ব্যৱস্থাটো কৰা হয় তেতিয়াহ'লে বেয়া নহ'ব নহয় জানো, আমি এগৰাকী শ্ৰোতাই আন এগৰাকী শ্ৰোতাক যদি এই বিপদৰ সময়ত সহায় কৰিব পাৰোঁ। দিলীপ ডেকা, আপুনি খগেন মহন্তদেৱৰ এই বান বাৰিষাৰ বান বাৰে বাৰে সহিম কিমান গীতটি বজাবলৈ অনুৰোধ কৰিছে। আমাৰ অনুষ্ঠান আচলতে সময় শেষ হৈ আহিছে। আমাৰ জীৱনটো আমি সদায় হাঁহি থাকিব বিচাৰোঁ। আমি যেতিয়া পথেৰে গাড়ী এখন চলাই গৈ থাকোঁ, তেতিয়াহ'লে আমিতো কেতিয়াও এইটো আশা কৰাটো ভুল হ'ব যে গোটেই পথ মসৃণ, আমি বৰ ধুনীয়াকৈ গাড়ীখন গৈ থাকিব পাৰিম, ক'ৰবাত খলা বোমা থাকিবই। গতিকে জীৱনত এনেকুৱা খলা বোমাসমূহ থাকেই, আৰু এইখিনি সময়ত আচলতে এই পৰিস্থিতি আৰু বেছি গুৰুতৰ হৈছে, কাৰণ অনাকাংক্ষিত আছিল এই পৰিস্থিতিটো। কেতিয়াও বানে গৰকি নোযোৱা ঠাই কিছুমান বানৰ কবললৈ আহিল, এনেকুৱা সময়ত কোনো আচলতে ৱাদি পোৱা নাই কি কৰিব। এইখিনি সময়ত আহক আমি সকলোৱে সমভাগী হওঁ তেওঁলোকৰ দুখৰ, আমি সকলোৱে কিবা নহয় কিবা প্ৰকাৰে আমি তেওঁলোকক সহায় কৰোঁ। ধন্যবাদ জনাইছোঁ ৰুচেং, ধন্যবাদ জনাইছোঁ গীতালী ভট্টাচাৰ্য, কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰ, যিসকলে দায়িত্ব এতিয়া 10 বজাৰ পাছত লৈছে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু এইখিনি মুহূৰ্তত জুলেখা আখতাৰ আপোনাৰ বাৰ্তা আহিছে, উত্তম কুমাৰ ৰয় আপোনালোকৰ বাৰ্তা আহিছে, আপোনালোক প্ৰত্যেকেই এটা কথা মনত বান্ধি লওক যে মই এগৰাকী হ'লেও ব্যক্তি কিবা এটা সহায় কৰিম, আৰু সেই হিচাপে আপোনালোকে আগবাঢ়ক। আকাশবাণীৰ পৰা এই এনেকুৱা এটা কঠিন পৰিস্থিতিত সকলোলৈ আহ্বান জনাইছোঁ। শেষত, হাঁহিৰে আমি জীৱন সুন্দৰ কৰিব লাগিব, যিমান আমাৰ জীৱনটোত দুখ নাহক কিয় আমি হাঁহিৰেই জীৱন সুন্দৰ কৰিব লাগিব। লোকনাথ গোস্বামীৰ কণ্ঠৰ গীতটি আপোনালোকলৈ আগবঢ়াই মই ইন্দ্ৰজিৎ দাসে আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি ইয়াতেই সামৰিব বিচাৰিছোঁ এটি গীতেৰে। আশা কৰিম আপোনালোক ভালে কুশলে থাকক। মোক যিটো বাৰ্তা মাধৱীনাথে পঠিয়াইছিলে, শ্ৰব্য বাৰ্তা, তাত তেওঁ কৈছিলে যে প্ৰভাতী তৰংগ শুনি আছোঁ কিন্তু অনুষ্ঠানটি শুনি ভাল লগা বুলি মই ক'ব নোৱাৰোঁ, এইকাৰণে ক'ব নোৱাৰোঁ যে সকলো আৱেগিক হৈ আছে, এটা কঠিন পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে। গতিকে আপোনালোক প্ৰত্যেকেই

সামাজিক মাধ্যমতো সক্ৰিয় হৈ আপোনালোকে কাক কেনেকৈ সহযোগ কৰিব পাৰি সেইখিনি কৰক। এতিয়া আমি অকণমান ইতিবাচক কাম কৰিবলৈ আগবাঢ়ি আহকচোন, সেইটো কথাই কৈছোঁ। এতিয়া কাকো ট্ৰোল কৰা, এতিয়া কাকো সমালোচনা কৰাৰ সময় নহয়। সবিতা কলিত আপোনাৰ শেষৰ বাৰ্তাটি পঢ়ি দিছোঁ, প্ৰাকৃতিক দুৰ্যোগ হঠাতেই আহে যাৰে মানুহে বিপদত পৰিবলগীয়া হৈছে। এতিয়া মাথো সকলোৱে লগে ভাগে বানপীড়িতসকলক সহায়ৰ হাত আগবঢ়াওক। মানুহে যদি মানুহক সহায় নকৰে কোনে কৰিব? বানপীড়িত জিলাসমূহৰ ভিডিঅ' আৰু নিউজ দেখিলেই চকুপানী ওলাই গৈছে। সভা সমিতি, এন জি অ', বিভিন্ন গ্ৰুপৰ মেম্বাৰসকল আজি সকলো আহক।

অসমৰ ব্যৱসায়ী চাকৰিয়ালসকলক বানত ক্ষতিগ্ৰস্তসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছো। জুলেখা আখতাৰ, হয় মানুহৰ মানুহ মানুহৰ বাবে, জীৱন জীৱনৰ বাবে। সকলো ভালে থাকিব, সকলোৱে আমি একেলগে হাতে হাত ধৰি আগবাঢ়িম। এই বিপদৰ সময়তো আমি অকলশৰীয়া নহয়, আমি সকলোৱে একেলগে থাকিম আৰু হাঁহিৰে আমি জীৱন সুন্দৰ কৰিম। এই দুখৰ মাজৰ পৰা আমি সকলো ওলাই আহিম। ধন্যবাদ জনাইছোঁ, ভালে থাকিব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 883খন গাঁৱৰ 7,21,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰ অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 103টা আশ্ৰয় শিবিৰ আৰু 255টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰ অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। জিলা তিনিখনৰ পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 300খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,75,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত কালি বানত পৰি 4জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনৰ 5,197 হেক্টৰৰ অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 124টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শিবিৰসমূহত 14,788 লোকে আশ্ৰয় লৈ আছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে। জিলাখনৰ কেইবাখনো নৈ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নেৰানেপেৰা বৰষুণৰ ফলত দিখৌ নৈ জলপৃষ্ঠ বৃদ্ধি পোৱালৈ চাই জনসাধাৰণক নৈখনৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। জিলাখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে এয়া আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলী।
2: শিৱসাগৰ জিলাৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ প্ৰধান নদীসমূহৰ জলৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। দিখৌৰ জলৰ স্তৰ বাঢ়ি আছে। ব্ৰহ্মপুত্ৰও বিপদসীমাৰ ওপৰে প্ৰবাহিত হৈ আছে। দিহিং নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈ আছে। জিলা প্ৰশাসনৰ পৰা আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্য অনুসৰি শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰ ক্ৰমে নাজিৰা, শিৱসাগৰ, সোণাৰী, আমগুৰি আৰু ডিমৌ এই বানত আক্ৰান্ত হৈছে আৰু এই বানত প্ৰায় 300খনৰ অধিক গাঁও প্লাৱিত হৈছে আৰু বানত জিলাখনৰ 3,75,000ৰ অধিক লোক আৰু 5,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত 44টা সাহায্য শিবিৰ আৰু 124টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে আৰু ইতিমধ্যে এই বানত 4জন লোকৰ মৃত্যু নিশ্চিত হৈছে বুলি প্ৰশাসনে আমাক জনাইছে।
1: চৰাইদেউ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও 1,86,000 লোক বানৰ কবলত আছে। জিলাখনত কালি বানৰ ফলত 2জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতা নবুল কুঁৱাৰে।
3: যোৱা 19 জুলাইৰ পৰা চৰাইদেউ জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছে যদিও বৰ্তমানো বহু লোক বানত আবদ্ধ হৈ আছে।

0: বিগত 5 দিন ধৰি চৰাইদেউ জিলা প্ৰশাসনে প্ৰাণকান্তসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাম তীব্ৰতৰ কৰি তুলিছে। জিলা উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে 69টা নিৰ্দিষ্ট সাহায্য শিবিৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু কালিৰে পৰা 16টা NDRF আৰু SGRFৰ দলে সাহায্য বিতৰণত সহায় কৰিছে। বিশেষকৈ টেঙাপুখুৰী, চলাপথাৰ আৰু লাকুৱাৰ দৰে ক্ষতিগ্ৰস্ত অঞ্চলত 9টা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বানৰ পিছত হ'ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে কমিউনিটি হেলথ অফিচাৰৰ নেতৃত্বত আগন্তুক 15 দিনৰ বাবে 2-3খন গাঁও সামৰি বিশেষ চিকিৎসা দল নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সেনাবাহিনীৰ 2টা দলে পানী, বিস্কুট, ঔষধ জাতীয় সামগ্ৰী বিতৰণৰ লগতে ফগিং আৰু ব্লিচিং ছটিওৱাৰ কাৰ্যও আৰম্ভ কৰিছে।
1: গোলাঘাট জিলাত নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী পুনৰ বৃদ্ধি পাইছে। নিশা 1 বজাৰ তথ্য অনুসৰি প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জলধাৰৰ পানী এৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈকে নামনিৰ ঠাইসমূহত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা নাই। একেদৰে যোৰহাট জিলাত বানৰ ফলত 115,000ৰ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাছাৰ স্বাস্থ্য বিভাগে শিলচৰৰ ট্ৰাংক ৰোডত থকা নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 24 ঘণ্টাই সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বান স্বাস্থ্য নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। বানৰ সময়ত জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা আৰু জৰুৰী চিকিৎসা সাহায্য নিশ্চিত কৰাৰ উদ্দেশ্যে এই কক্ষটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIRৰ মোবাইল এপত। এতিয়া ষ্টুডিঅত আছো মই লোভিতা, ডিউটি ৰুমত চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, তিলক চন্দ্ৰ দাস, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ, অনুষ্ঠানটি আগবঢ়াইছে পুনম বৰুৱাই।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনালোকক আদৰণি জনাইছো। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত আগবঢ়াইছো গীতৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড, আহকচোন শুনো।
1: নমস্কাৰ, গীতেৰে কথাৰে অনুষ্ঠানটিলৈ মই প্ৰাঞ্জী প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আধুনিক বিশ্বৰ এক যুগান্তকাৰী আৱিষ্কাৰ ৰেলগাড়ী, কাৰণ ৰেলৰ জৰিয়তে অতি বিপুল পৰিমাণৰ সামগ্ৰী স্থলপথেদি কঢ়িওৱাটো সম্ভৱ হৈছে। আনহাতে অতি বিপুল সংখ্যক মানুহ নামমাত্ৰ খৰচতে বিভিন্ন স্থানলৈ একেলগে যাতায়াত কৰাটো ৰেলগাড়ীয়ে সম্ভৱ কৰি তুলিছে। স্থল পৰিবহণৰ ক্ষেত্ৰত ৰেলগাড়ীৰ অনিবাৰ্যতাৰ বাবেই আমি আজি দেখা পাইছোঁ পৃথিৱীৰ প্ৰায় সকলো দেশতে গঢ়ি তোলা হৈছে সু ৰেল পৰিবহণ ব্যৱস্থা। ৰেলগাড়ী উদ্ভাৱনৰ মাত্ৰ 175 বছৰৰ ভিতৰতে সমগ্ৰ পৃথিৱীতে স্থল পৰিবহণৰ ক্ষেত্ৰত ই হৈ পৰিছে অবিচ্ছেদ্য গুৰুত্বপূৰ্ণ মাধ্যম।

0: ওঠৰ শতিকাৰ শেষভাগ আৰু ঊনৈশ শতিকাৰ প্ৰথম ভাগত ইংলেণ্ড আৰু ইউৰোপকে ধৰি পশ্চিমৰ কিছুমান দেশত উদ্যোগৰ উৎপাদন প্ৰণালীৰ ক্ষেত্ৰত হোৱা যুগান্তকাৰী পৰিৱৰ্তনসমূহক শিল্প বিপ্লৱ বুলি অভিহিত কৰা হয়। আনহাতে ৰেল ইঞ্জিনৰ আৱিষ্কাৰ আৰু ৰেলগাড়ীৰ বহুল প্ৰচলন সম্ভৱ হৈছিল উদ্যোগ বিপ্লৱৰ ফলতে। কিন্তু এই কথাও স্বীকাৰ কৰিবই লাগিব, ৰেলগাড়ীয়ে উদ্যোগ বিপ্লৱ সফল হোৱাত যাতায়াত আৰু স্থল পৰিবহণৰ প্ৰধান মাধ্যম হিচাপে অৱদান আগবঢ়াইছিল, আৰু যাৰ ফলত মানুহৰ সামাজিক সম্পৰ্ক আৰু সম্পদসমূহৰ বিতৰণৰ ক্ষেত্ৰতো সাধন কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন।
1: आओ बच्चों खेल दिखाएं, छुक छुक करती रेल चलाएं, सीटी देकर सीट पर बैठो, एक दूजे की पीठ पर बैठो, आगे पीछे पीछे आगे लाइन से, लेकिन कोई ना भागे, सारी सीधी लाइन में चलना, आंखें दोनों नीचे रखना, बंद आंखों से देखा जाए, आंख खुले तो कुछ ना पाए, आओ बच्चों रेल चलाएं। सुनो रे बच्चो, टिकट कटाओ, तुम लोग नहीं आओगे तो रेलगाड़ी छूट जाएगी, आओ सब लाइन में खड़े हो जाओ, मुन्ने तुम्हें इंजन, डब्बू तुम्हें कोयले का डिब्बा, चुन्नू मुन्नू लीला शीला मोहन सोहन जादो माधो, सब पैसेंजर सब पैसेंजर, रेडी, एक

ভাপ ইঞ্জিনৰ আৱিষ্কাৰৰ লগত জড়িত হৈ আছে ৰেল ইঞ্জিনৰ ইতিহাস। ভাপ ইঞ্জিনৰ ৰূপান্তৰ সাধন আৰু উন্নয়নৰ জৰিয়তে ভাপচালিত ৰেল ইঞ্জিন নিৰ্মাণ কৰা হৈছিল। 1736 চনত ইংলেণ্ডৰ এটি মধ্যবিত্ত পৰিয়ালত জন্ম লাভ কৰা জেমছ ৱাটে 1769 চনত ভাপ ইঞ্জিনৰ কাম আৰম্ভ কৰে। 19 শতিকাৰ প্ৰথম দশকৰ ভিতৰত ই ভাপ শক্তি হৈ পৰিল যন্ত্ৰৰ ইন্ধন হিচাপে এক প্ৰধান শক্তি। জৰ্জ ষ্টিফেনছনেও কিছু পৰিমাণে উন্নত ভাপ ইঞ্জিনেৰে ৰেলগাড়ী চলাবলৈ সক্ষমতা অৰ্জন কৰিলে 1814 চনত।

জৰ্জ ষ্টিভেনছনৰ মনত দুটা বস্তুৰ প্ৰতি সীমাহীন আগ্ৰহ ফুটি উঠিছিল শৈশৱৰে পৰা। এটা হ'ল প্ৰকৃতি, আনটো হ'ল ইঞ্জিন। এটা দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰা জৰ্জে জীৱনৰ প্ৰথম অধ্যায়তে ভাত কাপোৰৰ সন্ধানত হৈ পৰিছিল গৰখীয়া খেতি পথাৰৰ সহায়কাৰী বনোৱা। অতি কম বয়সতে কয়লা খনিৰ কয়লাৰ মাজৰ পৰা শিল বুটলা পিকাৰ হৈছিল ষ্টিভেনছন। 17 বছৰ বয়সত তেওঁ এটা কয়লা খনিত ইঞ্জিনমেন পদলৈ উন্নীত হয়। এই সুযোগেই যেন ইঞ্জিনৰ প্ৰতি থকা প্ৰবল আগ্ৰহী জৰ্জক ৰেলগাড়ীৰ আৱিষ্কাৰক হোৱাৰ পথৰ সন্ধান দিলে। তেওঁ এই কথা গভীৰভাৱে উপলব্ধি কৰিছিল যে ইঞ্জিনৰ ক্ষমতা আৰু গতিৰ মাজতে লুকাই আছে ঔদ্যোগিক প্ৰগতিৰ সঁচাৰ কাঠি।

জৰ্জ ষ্টিভেনছন এনে এটি নাম যি শিক্ষা দীক্ষা নথকা ডাল দৰিদ্ৰৰ মনতো আশাৰ সঞ্চাৰ কৰিব পাৰে। নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে সন্মুখত পোৱা সাধাৰণ সা সুবিধাকে ব্যৱহাৰ কৰি ষ্টিভেনছনে দুৰ্ভাগ্যক জয় কৰিছিল। তেওঁ অকল কাৰ্যক্ষম আৰু ব্যৱসায়িকভাৱে সফল ৰেল ইঞ্জিন আৱিষ্কাৰেই কৰা নাছিল, এই ইঞ্জিনৰ চলোৱাৰ উপৰি প্ৰথম ৰেলপথ নিৰ্মাণ কৰা, ইঞ্জিন উৎপাদনৰ কাৰখানা স্থাপন কৰা, ৰেল পৰিবহণ জনপ্ৰিয়কৰণৰ দৰে কষ্টসাধ্য কামৰ নেতৃত্ব বহন কৰিছিল।

0: ইমানপুৰে শ্ৰোতাসকলে গীতৰে কথাৰে অনুষ্ঠানটি শুনিলে। যোগতে আগবঢ়ালে প্ৰাণজিৎ প্ৰীতম কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰ।

0: धर्मेंद्र प्रधान के इस्तीफे की मांग की। विपक्ष के हंगामे के कारण सदन को दोपहर 12 बजे तक के लिए स्थगित कर दिया गया। दिन में 11 बजे राज्यसभा की कार्यवाही शुरू होने पर भी सदन में करगिल युद्ध के शहीदों को श्रद्धांजलि अर्पित की गई। सभापति सीपी राधाकृष्णन ने कहा कि करगिल विजय दिवस 1999 के करगिल युद्ध में भारत की विजय का स्मरणोत्सव है। राज्यसभा की कार्यवाही 2 बजे तक स्थगित हो गई है। लोकसभा की कार्यवाही जारी है। भारत ने कल हरारे में 3 मैचों की T20 क्रिकेट श्रृंखला के पहले मैच में जिम्बाब्वे को 7 विकेट से हरा दिया। वैभव सूर्यवंशी ने 19 गेंदों में 50 रन की शानदार पारी खेली। भारत ने महज 14वें ओवर में 126 रन का लक्ष्य आसानी से हासिल कर लिया। घरेलू शेयर बाजार के संवेदी सूचकांक में आज दोपहर के कारोबार में 1% से अधिक की गिरावट दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 719 अंक गिरकर 75,672 जबकि निफ्टी 196 अंक गिरकर 23,673 पर पहुंच गया। मौसम विभाग ने आज पूर्वी राजस्थान, गुजरात और मध्य महाराष्ट्र में तेज बारिश का रेड अलर्ट जारी किया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, নিহতৰ সংখ্যা 47লৈ বৃদ্ধি, বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন, অসম অৰুণাচলৰ সীমান্তৱৰ্তী জিলাৰ বনাঞ্চলত অব্যাহত অবাধ দখল বন ধ্বংস প্ৰতিৰোধিত লোৱা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশ আৰু গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ভূমিস্খলন, ঠায়ে ঠায়ে কৃত্ৰিম বান। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 883খন গাঁৱৰ 721,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 103টা আশ্ৰয় শিবিৰ আৰু 255টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। জিলা তিনিখনৰ পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 300খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 375,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত কালি বানত পৰি 4জন লোকে প্ৰাণ হেৰুৱায়। 5,197 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 124টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শিবিৰসমূহত 14,788জন লোকে আশ্ৰয় লৈ আছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় লোকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। জিলাখনৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নেৰানেপেৰা বৰষুণৰ ফলত দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱালৈ চাই জনসাধাৰণক নৈখনৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও 186,000 লোক বানৰ কবলত আছে। জিলাখনত কালি বানৰ ফলত 2জন লোকে প্ৰাণ হেৰুৱায়। গোলাঘাট জিলাত নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী পুনৰ বৃদ্ধি পাইছে। নিশা 1 বজাৰ তথ্য অনুসৰি প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জলধাৰৰ পানী এৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈ নামনিৰ ঠাইসমূহত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। একেদৰে যোৰহাট জিলাত বানৰ ফলত 115,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন কৰা হৈছে বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত কয় যে যোৰহাট জিলাৰ বাবে অতিৰিক্তভাৱে 1 কোটি আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে 4 কোটি টকাকৈ আবণ্টন কৰা হৈছে। জিলাকেইখনলৈ অতিৰিক্ত খাদ্য সামগ্ৰীও আবণ্টিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: যোৰহাট জিলাত বস্তু 66 লাখ আছিল, তাৰ আজি দুদিন আগত আমি তাত থাকোঁতেই আৰু 1 কোটি টকা অতিৰিক্তভাৱে মোকলাই দিয়া হৈছে। শিৱসাগৰ

0: জিলাত 1.9 আছিল, তাত আৰু 4 কোটি টকা মোকলাই দিয়া হৈছে। চৰাইদেউ জিলাত বোধকৰো 56 লাখ এডভান্স আছিল, এতিয়া আমি আৰু 4 কোটি টকা তাত ইতিমধ্যে তেখেতসকলে পাইছে, আমি মোকলাই দিছো। ইয়াৰ উপৰিও যি আমাৰ চাউলৰ এলটমেণ্ট FCI-ত, আমি সেই চাউলৰ এলটমেণ্ট নৰ্মেলি আগত যিমান দিয়া আছিল এতিয়া 1000 মেট্ৰিক টন দিয়া হৈছে, আৰু এতিয়া অতিৰিক্তভাৱে আৰু চাউলৰ এলটমেণ্ট বঢ়াই দিবলৈ যোৱাকালি আমি সিদ্ধান্ত লৈছো, আজি সেইখিনি পোৱা হ'ব। তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ ইনিচিয়েটিভ লৈ তেখেতসকলৰ ৰিলিফৰ কাৰণে আমি গুৱাহাটীত এতিয়া পেকিং কৰি আছো, ডিব্ৰুগড়ত পেকিং কৰি আছে, তিনিচুকীয়াত পেকিং কৰি আছে, যাতে পোনপটীয়াভাৱে লৈ গৈ তাত এইখিনি সাহায্য ভাল ধৰণে দিব পৰা যায়।
1: আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত থকা অবাধ দখল, বন ধ্বংস আৰু বেআইনী নিৰ্মাণ কাৰ্য প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰ দুখনক নিৰ্দেশ দিছে। এই প্ৰতিবেদন অহা 5 ছেপ্টেম্বৰৰ পূৰ্বে ন্যায়ালয়ক দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে বিশ্বনাথ জিলাকে ধৰি অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী 4খন জিলাৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা দখল, বন ধ্বংস আৰু বেআইনী নিৰ্মাণ কাৰ্য প্ৰতিৰোধ তথা বেদখল উচ্ছেদ কৰাৰ আৰ্জিৰে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে কালি এই নিৰ্দেশ দিয়ে। আবেদনখনত জিলা 4খনৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা দখলৰ প্ৰসংগ উত্থাপন কৰি আবেদনকাৰীয়ে বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চল তথা বন্যপ্ৰাণী অভয়াৰণ্য আৰু বন্যহস্তীৰ বিচৰণথলী হিচাপে খ্যাত শিংলিজান সংৰক্ষিত বনাঞ্চলৰ বন ধ্বংস কাৰ্যৰ উদাহৰণ দিছে। গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ স্বৰ্গপুৰত আজি ভূমিস্খলনৰ ফলত মেঘালয়ৰ পাহাৰৰ পৰা খহি অহা মাটিয়ে অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ ক্ষতি কৰে। এই ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। আনহাতে মহানগৰীৰ ৰুক্মিণী গাঁৱকে ধৰি একাধিক অঞ্চল আজিও কৃত্ৰিম বানত বুৰ গৈ আছে। ৰুক্মিণী গাঁৱৰ মূল পথৰ লগতে পদপথো একঁকাল পৰ্যন্ত পানীত ডুব গৈ থকাত জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। ভুক্তভোগীসকলক ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে যাতায়াতৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়ে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগান শৰণীয়াই আজি উলুবাৰী, বিৰুবাৰী, আমবাৰী, লাচিতনগৰ, আৰ্যনগৰ, ছাত্ৰীবাৰী, বিষ্ণুপুৰ, অনিলনগৰ, নবীনগৰ, ভঙাগড়, বৰচলা বিল, ভৰলুমুখ, স্লুইচগেট অঞ্চল পৰিদৰ্শন কৰি বৰষুণত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শনকালত মেয়ৰ শৰণীয়াই গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীসকলক জলমগ্ন আৰু লেতেৰা হৈ পৰা অঞ্চল আৰু নলা নৰ্দমাসমূহ শীঘ্ৰে পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাছাৰ স্বাস্থ্য বিভাগে শিলচৰৰ ট্ৰাংক ৰোডত থকা নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 24 ঘণ্টাই সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বান স্বাস্থ্য নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। বানৰ সময়ত জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা আৰু জৰুৰী চিকিৎসা সাহায্য নিশ্চিত কৰাৰ উদ্দেশ্যে এই কক্ষটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। কক্ষটো পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে কাৰ্যক্ষম হৈ থাকিব বুলি জিলাখনৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকে জনাইছে। ডিব্ৰুগড়ত কালি জিলা পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা পৰিষদৰ সভাপতি পুষ্পাঞ্জলি সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ সামগ্ৰিক বিকাশ, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন, চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু স্থানীয় ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ সমাধানৰ বাবে ল'বলগীয়া উপায় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম কাজ, গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ আৰু মেৰামতি, খোৱাপানী যোগান নিশ্চিত কৰা আৰু মহিলা আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। ৰাজ্যৰ 3খন টোলগেটত যান বাহনৰ পৰা সংগ্ৰহ কৰা কৰৰ পৰিমাণ শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে। মদনপুৰ, ৰহা আৰু নাজিৰাখাত টোলগেটত কাৰ্যকৰী কৰিবলৈ লোৱা এই নিৰীখ বৃদ্ধিৰ ব্যৱস্থাৰ ফলত প্ৰতিখন যান বাহনৰ আহ যাহৰ নামত অতিৰিক্ত মাচুল আদায় দিব লাগিব। সেই অনুসৰি মদনপুৰ টোল প্লাজাত সৰু গাড়ীৰ বাবে একক যাত্ৰাত 145 টকা আৰু এদিনৰ ভিতৰতে উভতি অহা গাড়ীৰ ক্ষেত্ৰত 215 টকা মাচুল ধাৰ্য কৰা হৈছে। লঘু বাণিজ্যিক বাহন, সামগ্ৰী কঢ়িওৱা লঘু বাহন, মিনি বাছৰ একক যাত্ৰাৰ বাবে 235 টকা আৰু এদিনতে ঘূৰি অহা গাড়ীৰ ক্ষেত্ৰত 350 টকা ধাৰ্য কৰা হৈছে। আনহাতে বাছ বা ট্ৰাকৰ ক্ষেত্ৰত একক যাত্ৰাৰ বাবে 490 টকা আৰু অহা যোৱা কৰা গাড়ীৰ বাবে এদিনত 730 টকা নিৰিখ ধাৰ্য কৰা হৈছে। ৰহা আৰু নাজিৰাখাত টোলগেটতো অনুৰূপ ধৰণে পথকৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। উজনি মাজুলীৰ জেংৰাই

0: সুখ মহাবিদ্যালয়ত কালি লোকপিয়ল 2027ৰ গৃহগণনাৰ প্ৰথমটো প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ শিবিৰত উজনি মাজুলীৰ ৰাজহ চক্ৰৰ বিষয়া কমলজ্যোতি বৰাই লোকপিয়ল 2027ৰ গৃহগণনা সন্দৰ্ভত আলোকপাত কৰে। প্ৰশিক্ষণৰ প্ৰথম দিনটোত কালি ঘৰে ঘৰে যাবলগীয়া প্ৰশিক্ষকসকলক গৃহতালিকা প্ৰস্তুত আৰু গণনা সম্পৰ্কীয় বিভিন্ন দিশ, ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহৰ নিয়ম, মোবাইল এপ আৰু পৰ্টেল ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, নিহতৰ সংখ্যা 47লৈ বৃদ্ধি, বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন, অসম অৰুণাচলৰ সীমান্তৱৰ্তী জিলাৰ বনাঞ্চলত অব্যাহত অবাধ দখল, বন ধ্বংস প্ৰতিৰোধ হেতু লোৱা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশ আৰু গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ভূমিস্খলন, ঠায়ে ঠায়ে কৃত্ৰিম বান। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আজি শুনাবলৈ লৈছো আপ মুঝে অচ্ছে লগ্নে লগে চিনেমাখনৰ গীত। প্ৰথমে শুনো আহক অলকা য়াগ্নিক আৰু অভিজিতৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে শুনিছে হিন্দী সিনেমাৰ গীত, আজি শুনিছে আপ মুঝে অচ্ছে লগ্নে লগে সিনেমাখনৰ গীত।

চনু নিগম আৰু সংগীসকলৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল আপ মুঝে আছে লগ্নে লগে চিনেমাখনৰ পৰা। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক আইডিঅ'ৰ বুলনি।

0: আইডিয়াৰগুলো নিয়ে সমশ্রোতালৈ প্রীতি আর সম্ভাষণ জানাই মই ভাস্বতী কলিতাই আজির বুলনি মুকলি করেছো। শ্রোতা আইডি সকল, আজি আমার বুলনিত উপস্থিত হয়েছে এগৰাকী আদর্শ খেতিয়ক জয়া ডেকা। বাইদেউ নমস্কার।
1: নমস্কার,
0: আপনার আমার বুলনিলৈ স্বাগতম জানাইছো।
1: ধন্যবাদ।
0: হাই বাইদেউ, আমি সকলোৱে জানো আৰু আমি যদি অতীতৰ কথা চাও, আগৰ দিনৰ কথাসমূহ চাও, আমি খেতিয়ক বুলিলে সদায় পুৰুষকে প্ৰাধান্য দিওঁ, নহয় জানো বাইদেউ? কিন্তু আজি অকণমান ব্যতিক্ৰম, আৰু সেয়া হৈছে আপুনি এগৰাকী মহিলা আৰু আপোনাক আদৰ্শ খেতিয়ক হিচাপে আমি জানো, সকলোৱে সমাজত জানে, আৰু আপুনি আদৰ্শ খেতিয়ক হিচাপে। প্ৰথমতে বাইদেউ, আমি আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি খেতিৰ লগত কেনেকে জড়িত হৈ পৰিল? এগৰাকী মহিলাই সাধাৰণতে বোৱা কটা বা অন্যান্য যিখিনি কাম আছে সেইখিনিৰ লগত জড়িত হয়। খেতিৰ লগতো আমাৰ মহিলাসকল জড়িত অন্যান্য কামত, কিন্তু আপুনি এগৰাকী এনেকুৱা খেতিয়ক যি আপুনি খেতি পথাৰৰ সকলোখিনি কামেই আপুনি সুন্দৰকে কৰিব পাৰে। এতিয়া আপুনি আমাক কওকচোন, আপুনি কেনেকে জড়িত হ'ল?
1: হয়, আমাৰ ককা আজোককা দিনৰ পৰা আমাৰ খেতি ঘৰখনত খেতিৰে খেতি পথাৰৰে কাম আছে। মা দেউতাই সাধাৰণ হিচাপে সৰু চাকৰি এটা কৰিলেও আমি সৰুৰ পৰা খেতিপথাৰত মনোনিৱেশ কৰিছিলোঁ, আৰু এতিয়াও আমাৰ ছাৰ্নী খেতিপথাৰ বৰ সুন্দৰকৈ কৰিব পাৰে, যিকোনো খেতি তেওঁ বৰ সুন্দৰকৈ কৰে, আৰু মোৰো যিহেতু নিচা আছে সেইকাৰণে তেওঁৰ লগত মই সহযোগ কৰি ময়ো খুব উৎসাহেৰে তেওঁৰ লগত কাম কৰোঁ।
0: আপুনি মানে আগৰ পৰা ছোৱালীকালৰ পৰাই আপুনি খেতি বাতিৰ লগত জড়িত, আৰু পিছত বিয়া হৈ আহি, আৰু আমি জানো আপোনাৰ স্বামী তেওঁ এগৰাকী আদৰ্শ খেতিয়ক, মই জানো বাইদেউ। নিশ্চয় আপুনি বিয়া হৈ আহি সেই ঘৰখনত সেইটো পৰিৱেশ
1: পাইছো, খেতিৰ পৰিৱেশটো পাইছো, আৰু সেইকাৰণে ভালো লাগে। মুকলি আকাশৰ তলত তেনেকৈ দুয়ো কাম কৰি আমি বহুত আনন্দ অনুভৱ কৰোঁ, তেনেকৈ আগবাঢ়ি গৈ আছো।
0: এতিয়া বাইদেউ, আপোনাক সকলে আদৰ্শ খেতিয়ক বুলি জানে, এতিয়া আপুনি কি কয় আপোনাক যে আদৰ্শ খেতিয়ক বুলি আপোনাক গাঁৱত কয়? আপোনাৰ বিভিন্ন ধৰণৰ জীৱনী বাতৰি কাকতত প্ৰকাশ হৈছে, আলোচনীত প্ৰকাশ হৈছে, আৰু প্ৰায়ে আপোনাক উজনি নামনিৰ প্ৰায়ে খেতিয়কসকলে মহিলা খেতিয়ক এগৰাকী আদৰ্শ খেতিয়ক জয়া ডেকা বুলি কয়। আপুনি কি ভাবে বাইদেউ?
1: এতিয়া সাধাৰণতে আমাৰ গাঁৱৰ মানুহবিলাকে ধান খেতিটোৱে প্ৰাধান্য দিয়ে, বা এতিয়া পু খেতিৰ দিনত ধৰক মূলা লাই এইবিলাক মানে সাধাৰণ এইবোৰ খেতিতে কেৱল মনোনিৱেশ কৰে। আমি এটা নতুনত্ব আনিবলৈ সদায় চেষ্টা কৰি থাকোঁ, দুয়ো স্বামীস্ত্ৰীয়ে এটা নতুনত্ব যাতে খেতিত আনিব পাৰি। নতুনত্ব আনিলেহে আমাৰ নতুন প্ৰজন্মই খেতিৰ প্ৰতি আগ্ৰহী হ'ব, আৰু সেই কথা লক্ষ্য কৰিয়ে আমাৰ অঞ্চলত যিবিলাক খেতি কৰা নাই, যিবোৰ মানুহে খেতি মানে সেইবোৰ বীজৰ লগত বা ফলৰ লগত পৰিচয় হোৱা নাই, তেনেকুৱা খেতিবোৰ কৰিবলৈ আমি সদায় চেষ্টা কৰি আহিছোঁ। আৰু সেইটো কাৰণে আমাৰ এতিয়া ধৰক বাতৰি কাকত বা অন্যান্য টিভি অনুষ্ঠানত এইবিলাক আমাৰ খেতিবিলাক প্ৰচাৰ হৈ আহিছে, সেইটো কাৰণে আমাক আদৰ্শ কৃষক বুলি সকলোৱে আখ্যা দিয়ে।
0: আৰু এটা প্ৰশ্ন বাইদেউ, আমি জানো আপুনি কৈছে যে আপুনি ছোৱালীকালৰ পৰাই খেতি কৰে, তাৰপিছত আপুনি

0: হৈ আহিলে,
1: আপুনি
0: ইয়াতে আপোনাৰ স্বামী গৃহত আপুনি খেতি কৰাৰ পৰিৱেশটো পালে, এতিয়া আপুনি বাইদেউ প্ৰশিক্ষণ লৈছে নেকি যে খেতি বাতি কেনেকে বিভিন্ন ধৰণৰ, আপুনি ইতিমধ্যে কৈছে আলুৰ খেতি বা ধানৰ খেতি, ষ্ট্ৰবেৰীৰ খেতি, এইসমূহৰ কথা আমি পিছলৈকে পাতিম, কিন্তু এইটো কথা কওকচোন বাইদেউ, আপুনি কিবা ট্ৰেইনিং বা প্ৰশিক্ষণ লৈছে নেকি এইবিলাক আমাক কওকচোন।
1: আমি বহুত প্ৰশিক্ষণ লৈছো, কি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ লৈছোঁ বহুতবাৰ, আৰু কৃষি বিভাগৰ ফালৰ পৰাও লৈছোঁ, আৰু আমাৰ স্বামী পৰমেশ্বৰ ডেকাই অসমৰ বাহিৰতো দুইবাৰ গৈছে কৃষি প্ৰশিক্ষণ লোৱাৰ কাৰণে। এনেকৈ আমি বহুত প্ৰশিক্ষণ লৈহে এনেদৰে কৃষি কৰ্মত মই আগবাঢ়ি আছো।
0: আজি যদি আমাৰ অনুষ্ঠান কোনোবা মহিলাই শুনি আছে, আমাৰ আইডিয়াসকলে আমাৰ অনুষ্ঠান শুনি আছে, আৰু তেওঁলোকেও যদি বিচাৰে যে তেওঁলোকৰ ঘৰত নিজৰ এডৰা মাটি আছে আৰু তেওঁলোকে কৃষি কৰ্ম কৰি ভাল পায়, কিন্তু তেওঁলোকে আজিকালি যিহেতু বৈজ্ঞানিক ভিত্তিত কিছুমান কৃষি ক্ষেত্ৰত আমি আগবাঢ়িব লাগে, এই বিষয়ে তেওঁলোকে যদি বিচাৰে, তেওঁলোকে কেনেকে মানে প্ৰশিক্ষণটো কেনেকে ল'ব পাৰে এই বিষয়ে দিয়কচোন।
1: এতিয়া ধৰক এগৰাকী মহিলা আগবাঢ়ি কৃষি কৰ্ম বৈজ্ঞানিক পদ্ধতিৰে আগবাঢ়ি যাবলৈ হ'লে প্ৰথমে কৃষি প্ৰযুক্তি বিদ্যাটো শিকি ল'ব লাগিব, আৰু ইয়াৰ ব্যৱহাৰ, উন্নতমানৰ বীজ, মানে যিবিলাক বীজ ব্যৱহাৰ কৰিলে আমি অধিক লাভান্বিত হ'ব পাৰোঁ তেনেকুৱা বীজ ব্যৱহাৰ কৰিব লাগিব, আৰু চৰকাৰী প্ৰশিক্ষণ আমাক অতি আমাৰ অতি প্ৰয়োজন। মই ক'লোৱেই আপোনাক, আমি বহুত প্ৰশিক্ষণ লৈ আছোঁ আৰু লৈয়ো আছোঁ, আৰু ভৱিষ্যতে হয়তো শিকিব লাগিব। ওচৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ বা কৃষি বিশ্ববিদ্যালয় প্ৰশিক্ষণ ল'ব পাৰে যোগাযোগ কৰি, আৰু মাটি পৰীক্ষা কৰাটো বহুত প্ৰয়োজন, আৰু কৃষি কৰ্মত মহিলাসকলে যদি আগবাঢ়ি যাব বিচাৰে তেনেহ'লে মই এতিয়া ক'লোৱে কেৱল ধান খেতিৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব, আমাৰ অন্যান্য খেতি যিবিলাক ধৰক ফুল ফলৰ খেতি, শাক পাচলিৰ খেতি, মীন পালন বা পশুপালন, এইবোৰো কৰিব লাগিব, তেতিয়াহে আমাৰ মহিলাসকলে আগবাঢ়ি যাব লাগিব। এতিয়া ধৰক অতীজৰ পৰা আমাৰ ধান খেতিত কৃষকসকলে বেছি গুৰুত্ব দিছিলে, ফল মূলৰ খেতি কৰিবলৈ আমাক খেতিয়কসকলক আহ্বান জনাইছে, ফল মূল শাক পাচলি এইবোৰ খেতিৰ প্ৰতি বেছি গুৰুত্ব দিছে, গতিকে এইবিলাক খেতি কৰিলে আমাৰ মহিলাসকলেও আগবাঢ়ি যাব পাৰিব।
0: তেওঁলোকে যদি ইচ্ছা কৰে যে তেওঁলোকে প্ৰশিক্ষণ ল'ব বা আধুনিক মানে বিজ্ঞানসন্মত পদ্ধতিৰে খেতি বাতিত তেওঁলোক নিয়োজিত হ'ব বিচাৰে, তেতিয়াহ'লে চৰকাৰৰ বিভিন্ন আঁচনি আছে, প্ৰশিক্ষণ আছে, আৰু নিৰ্দিষ্ট ঠাইত গাঁৱত বা গাঁওসমূহত অঞ্চলসমূহত সেইবিলাক উপলব্ধ, নহয় জানো বাইদেউ, তেওঁলোকে তাত গৈ
1: হয় কেভিকে আৰু আমাৰ কৃষি বিভাগৰ লগত তেওঁলোক যোগাযোগ কৰিলে গোটেইখিনি
0: জানিব পাৰিব। হয় বাইদেউ, এতিয়া বৈজ্ঞানিক পদ্ধতিৰে আমাৰ মহিলাসকলে কেনেদৰে আগবাঢ়ি যাব পাৰে?
1: বৈজ্ঞানিক পদ্ধতিৰে মহিলাসকলে আগবাঢ়ি যোৱাটো এতিয়া মই ক'লোৱে, উন্নত কৃষি প্ৰযুক্তি বিদ্যাৰ প্ৰয়োজন, আৰু ধৰক উন্নতমানৰ বীজ ব্যৱহাৰ কৰিব লাগিব, যিবিলাক বীজ ধৰক ব্যৱহাৰ কৰিলে আমাৰ অতি বেছি ফুল ফল হয়। এতিয়া আমাৰ গাঁৱলীয়া কিছুমান বীজ আছে, গছজোপা এতিয়া ধৰক জিকা এটাই দিলোঁ, বহুত বগাই বহুত জেগা দখল কৰে আৰু বহুত পিছতহে ফল ফুল আহে, কিন্তু আমি এনেকুৱা বীজ মানে হেৰি দিব লাগিব যিবিলাক মানে নবগোৱাতেয়ে গছজোপা ওলোৱাৰ অকণমান এহাতমান হোৱাৰ পিছতে ফুল আৰু ফল দুয়োটাই আহে, বগাবলৈও আৰম্ভ কৰিব আৰু ফুল ফলো দি যাব, তেনেকুৱা গতিকে তেনেকুৱা বীজ ব্যৱহাৰ কৰিব লাগিব আমি। আৰু ক'লো, মইতো ক'লো চৰকাৰী প্ৰশিক্ষণটো বহুত প্ৰয়োজন আছে, তাৰোপৰি মাটি পৰীক্ষা কৰিব লাগিব, এইবিলাক
0: প্ৰশিক্ষণ যিবিলাক খেতি বাতিৰ লগত জড়িত প্ৰশিক্ষণ, ইয়াতে আমি কৈছোৱেই যে পুৰুষ মহিলাসকলে খেতি বাতি কৰে, এতিয়া মহিলাসকলক কিবা বিশেষ তেনেকুৱা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি?
1: সমান পুৰুষ মহিলা সকলোকে আজিকালি সমানে হেৰি কৰে, এতিয়া বাহিৰত আমাৰ স্বামী বাহিৰত লৈ গৈছিল, ধৰক অসমৰ বাহিৰত উৰিষ্যাত লৈ গৈছিলে, উৰিষ্যাত মহিলাও গৈছে পুৰুষো গৈছে, ট্ৰেইনিংটো
0: একেই প্ৰশিক্ষণ
1: নহয়।
0: হয় বাইদেউ, প্ৰথমতে আপুনি আমাক জনাওক আপুনি কি কি খেতি কৰে আৰু

0: এই যিমানখিনি আপুনি খেতি কৰে, খেতি বাতি কৰিলে, খেতি বাৰি কৰিলে, তাতে আটাইতকৈ বেছি আপুনি ক'ত লাভান্বিত হৈছিল? প্ৰথম প্ৰশ্নটো আপোনাৰ যে আপুনি কি কি খেতি কৰে সেইটো আমি জানিব
1: বিচাৰিম। মই আমি কৰোঁ ষ্ট্ৰবেৰী খেতি, ফলৰ খেতিৰ ভিতৰত ষ্ট্ৰবেৰী খেতি, ড্ৰেগন ফলৰ খেতি, এইবিলাক অমিতা বা অন্যান্য এইটো কবি কবি ছবি, এইটো গকুলি কবি, এই নীলা বন্ধাকবি বা আলু হেৰি, এইবিলাক আমি কৰি থাকোঁ। আলু, সৰিয়হ, এনেকুৱা খেতিবোৰ আমি কৰি থাকোঁ এই ঘৰত চলাৰ কাৰণে। কিন্তু আটাইতকৈ বেছি আমি ষ্ট্ৰবেৰী খেতিতে বেছি লাভান্বিত হৈছোঁ। ষ্ট্ৰবেৰী খেতিখন আটাইতকৈ
0: মানে আমি সকলোৱে জানো যে আপোনাক আপুনি নামনি অসমৰ বুলিয়ে কৈছোঁ মই, ইমান বেছি আপুনি ষ্ট্ৰবেৰী খেতিৰ লাভান্বিত হৈছে, ইমান উৎপাদিত হৈছে আপোনাৰ খেতি যে আপোনাক সকলোৱে ষ্ট্ৰবেৰী বাইদেউ বুলি নাম দিছে, নহয় জানো বাইদেউ? এতিয়া ষ্ট্ৰবেৰী খেতিৰ বিষয়ে অকণমান কওকচোন আপুনি।
1: হয়, মই ষ্ট্ৰবেৰী খেতি আমি কৰিয়ে থাকোঁ, বছৰি আমি কৰোঁ। ষ্ট্ৰবেৰী খেতিটো আমাৰ ভাৰতৰ খেতি নহয়, এইটো আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম আৱিষ্কাৰ হৈছিলে আৰু ই পিছত পৃথিৱীৰ অন্যান্য দেশবিলাকত কৰিবলৈ ধৰিলে। তাৰপিছত পিছলৈ আমাৰ ভাৰততো এই খেতিটো কৰিবলৈ ধৰিলে। এই খেতিটো শীতকালত হয়, য'ত যি ৰাজ্যত বেছি দীঘলীয়া শীতকাল তাতে বেছি আটাইতকৈ ষ্ট্ৰবেৰী খেতি ভাল হয়। আৰু ষ্ট্ৰবেৰী খেতি ধৰক অসমৰ জলবায়ুৰ ওপৰত লক্ষ্য ৰাখি এই খেতি অক্টোবৰ নৱেম্বৰ মাহত পুলি ৰোপণ কৰিব লাগে। আৰু এই পুলি পাবলৈ হ'লে আমাৰ নাৰ্চাৰীবিলাকৰ লগত যোগাযোগ কৰিব লাগে। হয়, আৰু ষ্ট্ৰবেৰী এতিয়া বহুতো জাত আছে, অসমৰ জলবায়ুৰ প্ৰতি লক্ষ্য কৰি আমাৰ ষ্ট্ৰবেৰী জাতবিলাক হ'ল ধৰক কামৰাজা, ফেয়াৰফক্স, চান্দালাৰ, অফ্ৰা, এলিষ্টা, চুইটবালি, ডগলাছ ইত্যাদি। হয়, ষ্ট্ৰবেৰী পুলি পাবলৈ হ'লে ক'লোৱে নাৰ্চাৰীত যোগাযোগ কৰিব লাগিব।
0: আৰু আপুনি যিহেতু ষ্ট্ৰবেৰী বাইদেউ হিচাপে আপুনি নাম অৰ্জন কৰিছে, সকলোৱে আপোনাক জনাজাত। এতিয়া ষ্ট্ৰবেৰী খেতিৰ কথাই যদি আমাৰ মহিলাসকলে বিচাৰে যে আমিও এই খেতি কৰিব বিচাৰোঁ, কেনেকেনো আমি বাইদেউৱে লাভান্বিত হৈছে, আমিও সেই পথটো বাছি ল'ব বিচাৰোঁ, তেতিয়া তেওঁলোকে কি কৰা উচিত? কাৰণ কিয় বাইদেউ, আমি জানো ধান খেতি বা অন্যান্য যিবিলাক খেতি আছে সেইবিলাক আমাৰ আগৰ পৰাই, কিন্তু ষ্ট্ৰবেৰী এটা ফল, সেইটো নিশ্চয় এটা পদ্ধতি আছে, প্ৰথমতে পুলিসমূহ ক'ৰ পৰা আনিব, কেনেকে কৰিব, এই গোটেইখিনি, বা ফলটো মিঠা হবলৈ কি কৰিব লাগিব, বা ফলটো যেতিয়া হৈ থাকিব পোক পৰুৱাৰ পৰা আমি ৰক্ষা কৰিবলৈ কি কি কৰিব লাগিব, আমি ভাবো নিশ্চয় তেনেকুৱা প্ৰশিক্ষণো চৰকাৰে দিয়ে। এই ক্ষেত্ৰত বাইদেউ মহিলা এগৰাকীয়ে যদি বিচাৰে তেওঁ কি কৰিব পাৰে?
1: ষ্ট্ৰবেৰী খেতি কৰিবলৈ হ'লে প্ৰথমে পানী নুডুবা জমা নোহোৱা জেগা লাগিব, জমা নোহোৱা হ'লে ভাল। আৰু ষ্ট্ৰবেৰী মাটিখিনি ভালকৈ চহাই তাতে আমি জৈৱিক সাৰ প্ৰয়োগ কৰোঁ, যি শুকান গোবৰ ধৰক পচন সাৰ এনেকুৱাবিলাক সাৰ প্ৰয়োগ কৰোঁ। আমি মাটিখিনি ভালদৰে প্ৰস্তুত কৰি সাৰবিলাক মিহলি কৰি প্ৰথমে বেড বনাব লাগিব, তাৰপিছত মালচিং ব্যৱহাৰ কৰিব লাগিব। বেড বনাই মালচিং ব্যৱহাৰ কৰিব লাগিব, আৰু মালচিংটো লাগিব। মালচিং কিছুমানে খেৰো দিয়ে, খেৰ আৰু কিছুমান
0: বাইদেউ যিটো কোনোবা মহিলাই কোনোবা আইডিয়াই যদি এই খেতি কৰিব বিচাৰে, তেওঁ এই গোটেইখিনি ষ্ট্ৰবেৰী খেতি কেতিয়াৰ পৰা আৰম্ভ হয়, কেতিয়া ফুল হয়, কেতিয়া ফল হয়, বা অন্যান্য কিবা যদি বেমাৰ লাগেও ফলবিধত কেনেকে তেওঁলোকে যত্ন ল'ব, এই গোটেই কথাখিনি আমি চৰকাৰী যিবিলাক প্ৰশিক্ষণ কেন্দ্ৰ
1: তাতে শিকিব পাৰিব,
0: এই সুবিধা আছে
1: আছে।
0: এতিয়া আমি জানো খেতি এডৰা ভাল হবলৈ সাৰৰ বহুত প্ৰয়োজন। এতিয়া সাৰ এটা ক্ষেত্ৰত ভাল, এটা ক্ষেত্ৰত বেয়া, আপুনি গম পাব। এতিয়া আপুনি কেনেধৰণৰ সাৰ ব্যৱহাৰ কৰে, বা কেনেধৰণৰ সাৰ ব্যৱহাৰ কৰিলে আমি ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ, সেই সাৰখিনি ব্যৱহাৰ কৰি মহিলা এগৰাকী আগবাঢ়ি যাব পাৰে, খেতিও ভাল হ'ল আৰু স্বাস্থ্যসন্মত ফল ফুল আমি

0: পালোঁ এই বিষয়ে কওক।
1: এতিয়া সাৰ বুলি ক'লে প্ৰথমে মাটিখিনি শোধন কৰি ল'ব লাগে, মানে চূণ ছটিয়াই 3-4 মাহমানৰ আগতে, কিছুমানে 6 মাহৰ আগতে চূণ ছটিয়াব লাগে, শুকান গুড়ি চূণ। তেতিয়া মাটিতে বীজাণু থাকে, বেমাৰৰ বীজাণু, তেতিয়া মাটিটো শোধন হয়। আৰু আমি ঘৰতে কিছুমান সাৰ তৈয়াৰ কৰি ল'ব পাৰোঁ, যেনে পচন সাৰ, ঘৰৰ আৱৰ্জনা, শুকান গছৰ পাত বা জাবৰ জোঁথৰ, বা আমাৰ ঘৰততো আমি পাচলি খায়ে থাকোঁ, পাচলিৰ বাকলি বা কিছুমান গেলিব ধৰা পাচলি, এইবিলাক জমা কৰি পচন সাৰ প্ৰস্তুত কৰা হয়। সেইবিলাক প্ৰস্তুত কৰি গেলিবলৈ দি আৰু সেইবোৰ আমি মাটিত ছটিয়াই দিলে ই এটা মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। তেনেকুৱা আৰু জৈৱিক সাৰ, জন্তুৰ পৰা প্ৰস্তুত কৰা সাৰ যিয়ে মাটিত প্ৰয়োজনীয় পুষ্টি যোগায়, জন্তুৰ পৰা যিবিলাক গোবৰ, ধৰক গোবৰ, পচা গোবৰ, তেনেকুৱা জৈৱাণু সাৰ আছে। জৈৱাণু সাৰ হ'ল গোবৰ, গোমূত্ৰ, গুড় আৰু মাহজাতীয় শস্যৰ গুড়ি আদি প্ৰাকৃতিক উপাদানেৰে ব্যৱহাৰ কৰি জৈৱাণু সাৰ প্ৰস্তুত কৰি ল'বও পাৰে। তেনেকুৱা কেঁচুসাৰো ব্যৱহাৰ কৰিব পাৰে, কেঁচুসাৰ ঘৰতে বনাব পাৰে, পকা টেংকি বনাই লৈ, বা আজিকালি চৰকাৰীভাৱেও পকা টেংকি দিয়ে, প্লাষ্টিক বেগ দিয়ে চৰকাৰীভাৱে কেঁচুসাৰ বনোৱাৰ কাৰণে, তেনেকৈ সেইটো বনাই লৈ ধুনীয়াকৈ তলত মাটি দি তাৰপিছত শুকান গোবৰ দিব লাগে। তাৰপিছত কলগছ যিবিলাক ধৰক কল লাগিল, সেই কলডাল কাটি দিলে তাৰে কলবোৰ পেলাই দিয়াতকৈ আমি কাটি কাটি তাতে জাপি দিব পাৰোঁ।
0: এই যিখিনি সাৰ প্ৰস্তুত কৰা, ঘৰুৱা সাৰ প্ৰস্তুত কৰা পদ্ধতি, এইখিনি বাইদেউ আপুনি ক'ত শিকিছে?
1: এইখিনি আমি কেভিকেত শিকিছোঁ, কেভিকেতো ট্ৰেইনিং লৈ, ট্ৰেইনিং দিয়ে কেঁচুসাৰ কেনেকৈ বনাব লাগে, হয় জৈৱিক সাৰ কেনেকৈ বনাব লাগে, এইবিলাক
0: তেওঁলোকে শিকায়। কোনোবা মহিলাই ইচ্ছা কৰে যে খেতি বাৰী তেওঁ আৰম্ভ কৰিব আৰু এনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিব যিটো যিটো আমাৰ স্বাস্থ্যসন্মত আৰু আমাৰ ফল ফুলো
1: বেছি,
0: তেতিয়া তেওঁ এই প্ৰশিক্ষণখিনিও ল'ব পাৰিব
1: কৃষি বিজ্ঞান কেন্দ্ৰত।
0: হয়, আৰু এটা প্ৰশ্ন বাইদেউ, যে মহিলাসকলে কেনেধৰণৰ খেতি বাতি কৰি স্বাৱলম্বন হ'ব পাৰে?
1: মই ক'লোঁ, ইতিমধ্যে কৈ আহিছোঁ, বা ষ্ট্ৰবেৰী খেতি কৰিও স্বাৱলম্বী হ'ব পাৰে। আৰু তাৰোপৰি এটা সহজ উপায় আছে, কৃষি বিজ্ঞান কেন্দ্ৰত অলপতে ট্ৰেইনিং হৈ গৈছে, এই মাছৰুম খেতি। মাছৰুম খেতিটো কৰিব পাৰে আমাৰ মহিলাসকলে, বহি বহিয়ে কৰিব পাৰে মাছৰুম খেতি। মাছৰুম খেতিটো একো টান নহয়, খেৰখিনি বইল কৰি ল'ব লাগিব, খেৰ বইল কৰি লৈ তাৰপিছত খেৰখিনি কাটি ল'ব লাগিব। আজিকালি খেৰ কটা যন্ত্ৰও পায়, খেৰ কটা যন্ত্ৰ কাৰেণ্টত চলোৱা, খেৰখিনি কাটি কাটি লৈ তাৰপিছত বইল কৰি, তাৰমানে বইল কৰিলে তেতিয়া তাত খেৰত যিটো বীজাণু আছে ধ্বংস হ'ব। আৰু তাৰপিছত ৰ'দত অলপ শুকুৱাই, কমপ্লিট শুকুৱাব নালাগে, মানে অলপ তিতা তিতা ভাৱটো থাকিব লাগে, সেইটো তেনেকৈ কৰি কেৰি বেগ, প্লাষ্টিক কেৰি বেগ আছে নহয়, প্লাষ্টিক কেৰি বেগত তেনেকৈ তৰপে তৰপে জাপি দি বীজটো চাইডে চাইডে ছটিয়াই দিব লাগে। আমাৰ বীজটো কৃষি বিজ্ঞান কেন্দ্ৰবিলাকতে পায়, হয় যোগাযোগ কৰিলে কৃষি বিজ্ঞান চাইডে চাইডে বীজটো ছটিয়াই আৰু খেৰ জাপি দিব লাগে তেনেকৈ, আৰু যাতে মানে বায়ুটো চলাচল কৰিব পাৰে বেগটোত, এইটো মানে ফুটা ফুটা দিব লাগিব। তৰপ দিলোঁ আৰু ফুটা ফুটা কৰিলোঁ আৰু বীজটো ছটিয়াই দিলোঁ, আকৌ খেৰটো জাপি দিলোঁ, তেনেকৈ প্লাষ্টিক তেনেকুৱা কেৰি বেগ কৰি আমাৰ ধৰক ঘৰতে আমি এইটো ওলমাই ওলমাই থ'ব পাৰোঁ, কৰিব পাৰোঁ।
0: মহিলাসকলে ঘৰুৱা কাম বনখিনিও কৰিলে আৰু এইখিনি কাম,
1: সেইটো এটা স্বাৱলম্বীৰ পথ তেনেকুৱা। আৰু ধৰক বীজ উৎপাদন কৰিব পাৰে আমাৰ মহিলাসকলে, আমাৰ বীজ কেনেকৈ উৎপাদন কৰিব লাগে এই ট্ৰেইনিংবিলাক আমাৰ দি থাকে কৃষি বিজ্ঞান কেন্দ্ৰত, কৃষি বিভাগত দি থাকে। তাৰ পৰা শিকি ল'লে বীজ উৎপাদন কৰিলেও ধৰক আমাৰ সাধাৰণতে ধানবিলাকৰ ধৰক 1 কেজি ধানত যদি 10 টকা হয়, তেতিয়া আপুনি বীজ হিচাপে যেতিয়া উৎপাদন কৰিব সেই 1 কেজি ধানত তেতিয়া 30 টকা হ'ব তেনেকুৱা। আৰু তেনেকৈ বীজ উৎপাদন কৰিও মহিলাসকলে আমাৰ এটা স্বাৱলম্বীৰ পথ বাছি ল'ব পাৰে। আৰু তাৰোপৰি পশুপালনো কৰিব পাৰে, আজিকালি উন্নত ধৰণৰ

0: ময়ে এতিয়া 150 মুরগি রাখিছো, উন্নত ধরনের আড়াইয়ার সোণালী মুরগি, এনেকা মানে গোটাই বছরটো কণী পারে। হয় মানে গোটাই বছরটো কণী পারিলে তিমা ধর এশটা মুরগি কণী পারিলে ডেইলি কিমান পয়সা আহি থাকিব, এই তেনেকা। গতি প্রতিটি ক্ষেত্রে সবতে কষ্ট আছে, কষ্ট কষ্ট করলেহে যে কিবা একটা ফল পাই।
1: আৰু এটা প্ৰশ্ন যে আপুনি, আমি জানো খেতি বাতিত উৎপাদিত যিবিলাক ফল মূল পাচলি সেইবিলাকৰ কাৰণে এখন বাইদেউ বজাৰৰ প্ৰয়োজন
0: হয়।
1: এটা এই বজাৰখন কেনেকে আপোনালোকে পায় বা কেনেকুৱা ধৰণৰ মানুহ আহে বা ঘৰতে লৈ যাব পাৰে? কাৰণ কিয়, মহিলাসকলে আমি ঘৰুৱা কাম বন কৰিব লাগে আৰু মানে বিভিন্ন কামত ব্যস্ত হ'ব লাগে, কিন্তু যিখিনি উৎপাদিত সামগ্ৰী সেইখিনিও আমি বিক্ৰী কৰিব লাগিব যদি এগৰাকী মহিলা খেতিয়ক হয়। এই ক্ষেত্ৰত তেওঁ কি কৰা উচিত?
0: এতিয়া আমি ধৰক তৰবৰী খেতিখন কৰোঁ, আমি খেতিখন কৰোঁ কাৰণে 2-4 জন মানুহে জানে, আৰু জানে কাৰণে আমাৰ ঘৰত নিবলৈ আহে, ফলটো ঘৰৰ পৰাই নিব আহে, আৰু ওচৰৰ দোকানবিলাকত আমি দিওঁ, আৰু তাৰোপৰি আমি কেতিয়াবা আমি গুৱাহাটীতো দিওঁ, বা কেতিয়াবা নলবাৰীত দিওঁ, কেতিয়াবা বৰপেটাত দিওঁ, এনেকৈ আমি দিওঁ। কিন্তু আমি বজাৰৰ অভাৱ পোৱা নাই, এনেকৈ আমি দি থাকোঁ। আৰু যিহেতু মই এইখিনি আৰু এটা কথা কওঁ, আমি যিহেতু জৈৱিক খেতি কৰোঁ, গতিকে আমাৰ যিবিলাক এই চব্জি, যিবিলাক তাৰমানে হেৰি শাক পাচলি ধৰক, সেইবিলাক বজাৰৰ শাক পাচলিতকৈ আমাৰটো খাই মানুহে টেষ্ট বেছি পায়। গতিকে সেই টেষ্ট পোৱাৰ পিছতে তেতিয়া আমাক আৰু আমাৰ তাৰমানে খেতি কৰিছোনে নাই এইটো আমাক খবৰহে লৈ থাকে,
1: সোৱাদযুক্ত হয়,
0: স্বাস্থ্যসন্মত হয়, এইটো খালে গম পায় মানুহবিলাকে তেতিয়া আমি খেতি কৰিছোনে নাই এই খবৰটো ৰাখিহে থাকে তাৰমানে। গতিকে তেনেকৈ আমি একো অভাৱ পোৱা নাই বজাৰখনৰ কাৰণে, ঘৰতে আমাৰ বহুত বিক্ৰী যায়, আৰু তাৰোপৰি আমি বাহিৰতো দি থাকোঁ।
1: হয় বাইদেউ, এতিয়া আপুনি বহু বছৰ ধৰি খেতি বাতিৰ লগত জড়িত, এতিয়া বাইদেউ আপুনি কওকচোন, আপোনাৰ অঞ্চলৰে হওক বা আপোনাৰ চিনাকিয়ে হওক, অন্যান্য বহুত মহিলাইতো এনেকে স্বাৱলম্বী হৈছে, তেওঁলোকে কেনেকে আগবাঢ়ি গৈছে, আপুনি কেনেধৰণে, আপুনি যিহেতু এগৰাকী মহিলা আদৰ্শ খেতিয়ক আৰু আপুনি আমাৰ মহিলাসকলৰ বাবে প্ৰেৰণা, আপুনি এগৰাকী আদৰ্শ মহিলা, এই ক্ষেত্ৰত আপুনি কেনেধৰণে সহায় কৰে বা তেওঁলোকক আপুনি কেনেকে আগবঢ়াই দিয়ে?
0: হয়, তাৰমানে আমি যিহেতু কৃষি বিজ্ঞান বা কৃষি বিভাগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে আমাৰ কৃষি বৈজ্ঞানিকসকলে আমাৰ লগত যোগাযোগ কৰে আৰু আমাৰ খেতিপথাৰত তেওঁলোকে ট্ৰেইনিং দিয়ে, আৰু তেওঁলোকে বৈজ্ঞানিকবিলাক আহিলে আমি ওচৰৰ মহিলাবিলাক মাতোঁ, তো ট্ৰেইনিং শিকিবৰ কাৰণে মাতোঁ। অলপতে মাছৰুমৰ ট্ৰেইনিং গ'ল, খেতি মানে ষ্ট্ৰবেৰী খেতি কেনেকৈ কৰিব লাগে এইবিলাকৰ ট্ৰেইনিং, মানে বহুত ট্ৰেইনিং ইতিমধ্যে আমাৰ খেতিপথাৰত গৈছে। আৰু তাৰোপৰি আজিকালি বিদ্যালয়টো খেতি এটা বিষয় কৰি লৈছে, আৰু তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীও আমাৰ খেতিপথাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ খেতিপথাৰ দৰ্শন কৰিবৰ বাবে তেওঁলোকক লৈ আহে, তেনেকৈ আৰু আগবাঢ়ি আছো।
1: এতিয়া মহিলাসকল আগ্ৰহী নে বাইদেউ?
0: আগ্ৰহী, তেওঁলোকে মিটিং কৰিলে আহে, তেওঁলোকেও কৰে।
1: আপোনাৰ লগতে আন বহুগৰাকী মহিলা এই কৃষি কৰ্মৰ জৰিয়তে স্বনিয়োজিত হৈছে আৰু আগবাঢ়ি গৈছে, নহয় জানো বাইদেউ? আমি এটা কথা জানো বাইদেউ, আমি যেতিয়া সমাজত ভাল কাম কৰোঁ, এটা প্ৰেৰণাদায়ক কাম কৰোঁ, এটা আমাৰ নিজৰ ঠাইখিনিৰ কাৰণে, আমাৰ দেশখনৰ কাৰণে কাম কৰোঁ, তেতিয়া আমাক সমাজে এটা সন্মান দিয়ে, মৰম দিয়ে, আৰু আপুনিও তেনেকুৱা বহু সন্মান আৰু মৰমৰ অংশীদাৰ হৈছে। কওকচোন বাইদেউ, আপুনি কেনেধৰণৰ বঁটা বাহন লাভ কৰিছে, আমাৰ আইডিসকলেও শুনি অনুপ্ৰাণিত হ'ব।
0: আমাৰ এই পথৰুঘাটত 2017 চনত আমাৰ চাৰ্মিকো বহুত বঁটা দিছে আৰু লগতে মোকো দিয়ে। 2017 চনত আদৰ্শ কৃষক বঁটা প্ৰদান কৰিছিলে মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, লগতে 50,000 টকা উপহাৰো দিছিলে। আৰু তাৰোপৰি এতিয়া সদৌ অসম কৃষি বিভাগে দিছে, বা আন্তৰ্জাতিক নাৰী দিৱসতো মোক মাতে, 3-4 বাৰ মাতিছে, তাতেও প্ৰেৰণামূলক বঁটা তেওঁলোকে প্ৰদান কৰিছে, আৰু পৰাকস্মৰণ বঁটা তেনেকৈয়ে দিছে।

0: আৰু বিভিন্ন বিহু হয় বিহু মঞ্চতো দিয়ে আৰু গ্ৰন্থমেলাতো কৰাকুচি গ্ৰন্থমেলাত জাকিৰ হুছেইন ছিকদাৰ তেখেতে আছিল নহয় বিধায়ক তেখেতে এবাৰ আমাৰ এওঁক দিছে বঁটা এনেকৈ কিমান বঁটা মানে আছে সেইটো আৰু কৈ শেষ কৰিব নোৱাৰোঁ
1: অনুষ্ঠানৰ শেষত আমাৰ আইডিয়াসকলক আপুনি কি কয় এগৰাকী আদৰ্শ শিক্ষক হিচাপে কয় বা আমাৰ আইডিয়াসকলে কেনেকৈ স্বাৱলম্বনৰ পথ বাছি লৈ আগবাঢ়ি যাব এই বিষয়ে আপুনি কি কয়
0: মই তেওঁলোকক সকলোকে বা নতুন প্ৰজন্মক এইটো কওঁ যে বা খেতি কৰাটো একো বেয়া কথা নহয় কাৰণ খেতি নকৰিলে আমি কি খাম জন্ম এটা শিশু জন্মৰ পিছতে খাদ্য লাগে গতিকে আমাৰ খাদ্যটো আমি যিবিলাক বাহিৰৰ পৰা আমাৰ যিবোৰ শাক পাচলি আহে সেইবিলাক কিমান ঔষধযুক্ত কিমান কীটনাশক ঔষধ দিয়ে কিমান সাৰ দিয়ে তাৰ যিটো প্ৰকৃত যিটো সোৱাদ সেই সোৱাদটো আমি নাপাওঁ কিন্তু আমি যদি নিজেই খেতি কৰোঁ নিজেই এটা বেঙেনা বা জলকীয়া বা কবি দিনত আমি নিজেই অলপ কবি চবি নিজে ঘৰত খোৱাখিনি যদি আমি নিজেই কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ নিজৰ স্বাস্থ্য পাতি ভালে ৰখাৰ লগতে আৰু আনেও দেখি তেওঁলোকেও কৰিবলৈ আগ্ৰহী হ'ব মই সেইটোৱে ক'ব বিচাৰোঁ খেতিয়ক বুলি ক'লে যে অকল পুৰুষেই কৰিব লাগে এইটো নহয় মহিলাসকলেও কৰিব পাৰে আজিৰ যুগত মহিলাই কৰিব নোৱাৰা কাম একো নাই গতিকে মহিলাসকলেও খেতি কৃষি কৰ্মত আগবাঢ়ি যাব লাগে তেতিয়াহে আমাৰ ধৰক আমাৰ আমি এটা ভাল বস্তু খাম বা আমাৰ প্ৰজন্মক আমাৰ নিজৰ ল'ৰা ছোৱালীক ভাল বস্তু খোৱাবলৈ আমি সক্ষম হ'ম
1: হয় বাইদেউ আমি আপোনাৰ এইখিনি কথা শুনিলোঁ এতিয়া আপুনি ভৱিষ্যত পৰিকল্পনা কি ৰাখিছে আৰু কেনেকুৱা ধৰণৰ খেতিৰ বাবে আপুনি সাজু হৈছে
0: হয় এতিয়াতো ধান খেতিৰ ছিজন এতিয়া ধান ৰোৱাতে আমি অলপমান ধান খেতিও কৰিছোঁ ধান ৰোৱাতে অলপ ব্যস্ত আছোঁ তাৰপিছত শাক পাচলিৰ খেতি আহিব তাৰপিছত ষ্ট্ৰবেৰী খেতি আহিব লগতে ষ্ট্ৰবেৰী খেতিখন কৰিবলৈ আমি কৰিম বুলি ভাবি আছোঁ ইয়াৰোপৰি এটা পুলি হাউচো আমাৰ বনাবলৈ আমি সেই যুঁজা কৰি আছোঁ পুলি হাউচ মানে হয় তাতে মানে ষ্ট্ৰবেৰী খেতি কৰিবলৈ পুলি হাউচত বহুত ভাল মানে ষ্ট্ৰবেৰী খেতিত বেছি ৰ'দ হ'লে পুলিবিলাকে কষ্ট পায় আৰু বেছি বৰষুণ হ'লেও ফলবিলাক পচি যায় তেনেকুৱা পুলি হাউচ হ'লে ভাল এনেকৈ বেট কৰি কৰি মালচিং ব্যৱহাৰ কৰি তাতে পুলিবোৰ ৰুলে তেতিয়া বেছিদিন লাষ্টিং কৰে এই পৰিকল্পনা আমাৰ বৰ্তমান চলি আছে আমি বনাম আৰু পুলি হাউচটো হয় তেনেকুৱা
1: হয় বাইদেউ আজি আপোনাৰ পৰা আমি বহুখিনি কথাই গম পালোঁ যে অকল পুৰুষেই নহয় মহিলা এগৰাকীও সুন্দৰকৈ খেতি বাতি কৰি সমাজক আদৰ্শ দেখুৱাই আগবাঢ়ি যাব পাৰে স্বাৱলম্বনৰ পথ বাছি ল'ব পাৰে আৰু আপুনি এই ক্ষেত্ৰত সফল হৈছে নিজেও আগবাঢ়ি গৈছে আৰু আন বহু মহিলাক আপুনি আপোনাৰ পথেৰে আগবঢ়াই লৈ গৈছে আপুনি যিবিলাক ভৱিষ্যত পৰিকল্পনা ৰাখিছে খেতি বাতিৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশতে হওক সেইসমূহ পৰিকল্পনা আপোনাৰ সফল হওক আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ
0: হয় ধন্যবাদ
2: ইমান পৰে শ্ৰোতাসকলে আদৰ্শ খেতিয়ক জয়া ডেকাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে ভাস্বতী কলিতাই প্ৰিয় শ্ৰোতা ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ নমস্কাৰ।

0: India's Anahat Singh has entered the semi-finals of the World Junior Squash Championships after beating Egypt's Habiba Rizk in the quarterfinals. With this win, Anahat has become the first Indian to reach back-to-back semi-finals in the championship. Five-time world champion Vishwanathan Anand has taken charge of the International Chess Federation as interim president after its Russian head was placed on the latest European Union sanctions list. And with that, we end this news bulletin.
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হৈছে ৰাজশ্ৰী বৰদলৈৰ কণ্ঠৰ গীতেৰে, পুনতে সূৰ্য বৰাৰ ৰচনা।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে ৰাজশ্ৰী বৰদলৈৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ হীৰেণ ভট্টাচাৰ্যৰ ৰচনা

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল ৰাজশ্ৰী বৰদলৈৰ কণ্ঠৰ গীতেৰে, গীতিকাৰ সূৰ্য বৰা আৰু হীৰেণ ভট্টাচাৰ্য। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব ৰাজশ্ৰী বৰদলৈৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে বাবুল বৰা আৰু সংগীসকলে গোৱা ওজাপালি।

0: পারি খন ওজা গৈলাই মহতে হা হৰি গৈ কোজাও কি কৰো উপায় কি মতে জিয়াও আবে মহৰ
1: ওজা পালি শুনিলে বাবুল বৰা আৰু সংগীসকলৰ কণ্ঠত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক সুনীল গাংগুলীৰ হাৱাইন গীটাৰ বাদন।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: নিটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষৰ সৃষ্টি কৰা অচল অৱস্থাৰ পৰিপ্ৰেক্ষিতত আজি একেৰাহে পঞ্চম দিনৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ভাৰতে মুক্ত, সৰ্বাত্মক, স্বচ্ছ আৰু নিয়মাধাৰিত বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পাকিস্তান অধিকৃত কাশ্মীৰৰ দমনৰ ঘটনাক আওকাণ কৰাৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। নিটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই সৃষ্টি কৰা অচল অৱস্থাৰ পৰিপ্ৰেক্ষিতত আজি একেৰাহে পঞ্চম দিনৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। প্ৰথমবাৰ সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নিটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টোক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰথমটো দিনৰ পৰাই প্ৰস্তুত হৈ আছে। কংগ্ৰেছ দলে উত্থাপন কৰা কেইবাটাও চৰ্তৰ বাবে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বিষয়টোক লৈ অৰ্থপূৰ্ণ আলোচনা সম্পন্ন কৰিবলৈ হলে প্ৰতিগৰাকী সদস্যই প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত কঠোৰ আইন প্ৰৱৰ্তন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক নিশ্চয়তা দিয়াৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। নিটৰ প্ৰসংগত প্ৰতিবাদত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলেও আলোচনাৰ পোষকতা কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰিজিজুৱে কয় যে ইয়াৰ বিপৰীতে সাংসদসকলে আলোচনা অনুষ্ঠিত হ'বলৈ নিদিলে ই দেশবাসীৰ মাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই নিনিয়ে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আজিৰ বৈঠকত প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত কঠোৰ ব্যৱস্থা লোৱাৰ লগতে কঠোৰ আইন প্ৰণয়নৰ বিষয়েও সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰি সদনত গঠনমূলক আলোচনাৰ পথ প্ৰশস্ত কৰিবলৈ তেওঁ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীক অনুৰোধ জনায়। তেনে সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালে বিৰোধীৰ সদস্যসকলক সদনৰ কাম কাজ আগবঢ়াই নিয়াত সহযোগ কৰিবলৈ আহান জনায় যদিও হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত তেওঁ দিনটোৰ বাবে কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ কথা ঘোষণা কৰি অহা সোমবাৰে সদন পুনৰ মিলিত হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱা সময়তে কাৰ্গিল যুদ্ধত প্ৰাণাহুতি দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ 26 জুলাইৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ 27 সংখ্যক বাৰ্ষিকী পালন কৰা হ'ব। এই দিনটো জোৱানসকলৰ অদমনীয় সাহস, শৌৰ্য আৰু চৰম ত্যাগৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰোৱা বুলি উল্লেখ কৰি তেওঁ ভৌগোলিক তথা পাৰিপাৰ্শ্বিকতাৰ দিশৰ পৰা অতিশয় প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশৰ সাৰ্বভৌমত্বক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱানসকলে প্ৰদৰ্শন কৰা অতুলনীয় সাহসৰ শলাগ লয়। মাতৃভূমিৰ সেৱা জীৱন আহুতি দিয়া এই অমৰ শ্বহীদসকলৰ প্ৰতি সমগ্ৰ দেশবাসীয়ে চিৰদিন কৃতজ্ঞ হৈ থাকিব বুলি শ্ৰীবিৰলাই মত প্ৰকাশ কৰে।
1: দিনাক 26 জুলাই 2026 কো কাৰ্গিল বিজয় দিৱস কি 27ৱীঁ বৰ্ষগাঁঠ হে। ইয়ে সভা ভাৰতীয় সশস্ত্ৰ বলো কে উন বীৰ জৱানো কো শ্ৰদ্ধাপূৰ্বক নমন কৰতি হে, জিনহোনে অত্যধিক দুৰ্গম পৰ্বতীয় ক্ষেত্ৰ, বিষম পৰিস্থিতিও और प्रतिकूल मौसम की परवाह न करते हुए अद्वितीय वीरता और अटूट संकल्प का परिचय दिया।
0: কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সদনে 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত লোকসভাৰ অধ্যক্ষগৰাকীয়ে সদনৰ প্ৰশ্নকাল আৰম্ভ কৰিবলৈ লোৱা সময়তে বিৰোধী পক্ষৰ সাংসদসকলে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে। শ্ৰীবিৰলাই সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিৰোধী পক্ষৰ সাংসদসকলক আহান জনায় যদিও তেওঁলোকে সেই আহানলৈ কৰ্ণপাত নকৰি হুলস্থূলীয়া পৰিৱেশ অব্যাহত ৰাখে। ইয়াৰ ফলত সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাটো আজি দ্বিতীয়বাৰৰ বাবে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতেই সভাপতি চি পি ৰাধাকৃষ্ণনে প্ৰশ্নকাল আৰম্ভ কৰিবলৈ লোৱা অৱস্থাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগৰ দাবীত বিৰোধী পক্ষই পুনৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত সদন পুনৰ বিয়লি 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে আজি দিনৰ 11 বজাত সদন মিলিত হোৱাৰ লগে লগে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে কাৰ্গিল বিজয় দিৱসে 1999 চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ জয়লাভৰ স্মৃতি কঢ়িয়াই আনে। এই দিনটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনীৰ বিষয়া আৰু জোৱানসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক

0: সাহস, সৌর্য তথা কর্তব্যনিষ্ঠা সোঁৱৰাই বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অত্যন্ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মুখামুখি হৈও অদমনীয় সাহস, দৃঢ় সংকল্পবদ্ধতা আৰু নিস্বাৰ্থ উচৰ্গাৰ মনোভাৱ প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ প্ৰতি সদনে কৃতজ্ঞতা প্ৰকাশ কৰে।
1: On this occasion, this house pays its respectable homage to the gallant martyrs who made the supreme sacrifice in service of the nation. We also express our profound gratitude to all the members of the armed forces whose indomitable courage, steadfast determination and selfless dedication in the face of extraordinary challenges continue to inspire the nation and reaffirm our collective resolve to uphold the unity, sovereignty and integrity of the country.
0: উচ্চ সদনেও শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছত সভাপতিগৰাকীয়ে সদনৰ শূন্যকাল আৰম্ভ কৰিবলৈ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বক্তব্য আগবঢ়াবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গেই নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো সদনত উত্থাপন কৰে। সেই সময়তে বিষয়টোক লৈ উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সভাপতিগৰাকীয়ে সদন দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ভাৰতে মুক্ত, সৰ্বাত্মক, স্বচ্ছ আৰু নিয়মাধাৰিত বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। জেনেভাত কালি ভাৰতৰ অষ্টম বাণিজ্য নীতি পৰ্যালোচনাৰ চূড়ান্ত সত্ৰত অংশগ্ৰহণ কৰি বাণিজ্য সচিব ৰাজেশ আগৰৱালে কয় যে বিশ্ব বাণিজ্য সংস্থাৰ সংস্কাৰ উন্নয়নমুখী হোৱা উচিত আৰু এনে সংস্কাৰ প্ৰক্ৰিয়াত উন্নয়নশীল দেশসমূহৰ স্বাৰ্থক গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে শুল্ক সংস্কাৰ, সীমা শুল্ক ব্যৱস্থাৰ সৰলীকৰণ আৰু মুক্ত বাণিজ্য চুক্তিৰ কৌশলে গোলকীয় অৰ্থব্যৱস্থাৰ সৈতে দেশৰ একত্ৰীকৰণৰ প্ৰক্ৰিয়া সুদৃঢ় কৰি তুলিছে। ইয়াৰ উপৰি দেশৰ উন্নয়নৰ লক্ষ্যসমূহৰো প্ৰসাৰ ঘটিছে। পৰ্যালোচনা বৈঠকত বিশ্ব বাণিজ্য সংস্থাৰ 68খন সদস্য ৰাষ্ট্ৰই ভাৰতৰ বাণিজ্য নীতি সন্দৰ্ভত মতামত প্ৰকাশ কৰে। শ্ৰী আগৰৱালে সদস্য ৰাষ্ট্ৰসমূহক সক্ৰিয় অংশগ্ৰহণ আৰু ভাৰতৰ বাণিজ্য নীতিৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 883খন গাঁৱৰ 7,21,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 103টা আশ্ৰয় শিবিৰ আৰু 255টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। ভাৰতে বিশেষকৈ পাকিস্তান অধিকৃত কাশ্মীৰৰ দমনৰ ঘটনাক আওকাণ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে কালি পাকিস্তান অধিকৃত কাশ্মীৰ তথা দেশখনৰ বিভিন্ন প্ৰান্তত ইছলামাবাদ মহলৰ মানৱ অধিকাৰ হনন আৰু স্বাধীনতা খৰ্ব কৰাৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি কয় যে সংস্থাটোৱে পাকিস্তানৰ ঘটনাসমূহক আওকাণ কৰিছে যদিও অন্য ঠাইৰ অনুৰূপ ঘটনাক গৰিহণা দি আহিছে। ইছলামাবাদ মহলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কাশ্মীৰৰ বিষয়ে উত্থাপন কৰাৰ প্ৰত্যুত্তৰত শ্ৰীহৰিশে কয় যে পাকিস্তানত কিদৰে কাশ্মীৰীসকলৰ বুনিয়াদী অধিকাৰ, অভিব্যক্তিৰ স্বাধীনতা আৰু মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে সেয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভাৰতীয় এথলীটসকলে প্ৰতিযোগিতাত উৎসাহ, দৃঢ়তা আৰু উদ্যমেৰে অৱতীৰ্ণ হ'ব বুলি আস্থা প্ৰকাশ কৰে। দেশৰ এথলীটসকলৰ দক্ষতা আৰু নিষ্ঠাৰ মনোভাৱে অগণন ভাৰতীয়ক উদ্বুদ্ধ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰতৰ দলটো সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7 উইকেটত পৰাস্ত কৰে। দলটো বৈভৱ সূৰ্যবংশীৰ আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত আজি একেৰাহে 5ম দিনৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ভাৰতে মুক্ত, সৰ্বাত্মক, স্বচ্ছ আৰু নিয়ম আধাৰিত বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পাকিস্তান অধিকৃত কাশ্মীৰৰ দমনৰ ঘটনাক আওকাণ কৰাৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু

0: প্ৰধানমন্ত্ৰীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হৰেন্দ্ৰনাথ দাসৰ কণ্ঠৰ লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে।

0: নহয়ও শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা শ্ৰোতাসকলে লোকগীত শুনিছে হৰেন্দ্ৰনাথ দাসৰ কণ্ঠত।

0: লোকগীত শুনিলে হৰেন্দ্ৰনাথ দাসৰ কণ্ঠত।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: खबर का ये अंक समाप्त हुआ। नमस्कार।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 883খন গাঁৱৰ 7,21,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা

অধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 103টা আশ্ৰয় শিবিৰ আৰু 255টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। সাম্প্ৰতিক বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 300খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,75,000 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 5,197 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 124টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও 1,86,000 লোক বানৰ কবলত আছে। ইপিনে নিপকুৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমশঃ বৃদ্ধি পাইছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। আজি দিনৰ 1:30 বজালৈ প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ 323.16 মিটাৰলৈ বৃদ্ধি পোৱাত 4খন স্পিলৱে গেট খুলি দিয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 209 ঘনমিটাৰ পানী এৰি দিয়া হৈছে। গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে। প্ৰকল্পটোৰ জলস্তৰ ঘনে ঘনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়ত পানী নিৰ্গমনৰ পৰিমাণ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি উলুবাৰী, আমবাৰী, বিৰুবাৰী, লাচিত নগৰ, আৰ্যনগৰ, ছাত্ৰীবাৰী, বিষ্ণুপুৰ, অনিল নগৰ, নবীন নগৰ, ভঙাগড়, বৰচলা বিল আৰু ভৰলুমুখ স্লুইচগেট পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ প্ৰবল বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মেয়ৰগৰাকীয়ে জলমগ্ন আৰু অপৰিষ্কাৰ হৈ পৰা অঞ্চলসমূহ শীঘ্ৰে চাফা কৰাৰ লগতে নলা নৰ্দমাসমূহেৰে পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰিবলৈ গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে। ইপিনে ৰূপিনী গাঁৱৰ বিভিন্ন অঞ্চলত এতিয়াও পানী জমা হৈ থকাত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে নাৱেৰে স্থানীয় লোকক সহায় কৰা পৰিলক্ষিত হৈছে। বানৰ মাজতে গুৱাহাটীৰ বশিষ্ঠৰ স্বৰ্গপুৰত ভূমিস্খলন হৈ কেইবাটাও বাসগৃহৰ ক্ষতি হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। ভূমিস্খলনত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। নাগালেণ্ডত বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত ডিমাপুৰ কোহিমা সংযোগী 29 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ভূমিস্খলন হয়। পাহাৰ খহি পথছোৱা শিল আৰু মাটিৰে ভৰি পৰাত কিছু সময়ৰ বাবে এই পথছোৱাৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ তৎপৰতাৰ পাছত পথছোৱা যান বাহন চলাচলৰ বাবে মুকলি কৰা হয়। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা আজিও অব্যাহত থকা বুলি জানিব পৰা গৈছে। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাছাৰ স্বাস্থ্য বিভাগে শিলচৰৰ ট্ৰাংক ৰোডত থকা নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 24 ঘণ্টাই সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বান স্বাস্থ্য নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। বানৰ সময়ত জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা আৰু জৰুৰী চিকিৎসা সাহায্য নিশ্চিত কৰাৰ উদ্দেশ্যে এই কক্ষটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। কক্ষটো পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে কাৰ্যক্ষম হৈ থাকিব বুলি জিলাখনৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকে জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্কটলেণ্ডৰ গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে এই প্ৰতিযোগিতাত ভাৰতীয় এথলীটসকলে দৃঢ়তা আৰু ক্ৰীড়াসুলভ মানসিকতাৰে অৱতীৰ্ণ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভাৰতীয় এথলীটসকলে প্ৰতিযোগিতাত উৎসাহ, দৃঢ়তা আৰু উদ্যমেৰে অৱতীৰ্ণ হ'ব বুলি আস্থা প্ৰকাশ কৰে। দেশৰ এথলীটসকলৰ দক্ষতা আৰু নিষ্ঠাৰ মনোভাৱে অগণন ভাৰতীয়ক উদ্বুদ্ধ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 4 বজাত শুনিবলৈ পাব।

FM ব্যান্ডৰ 101.6 মেগাহৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহৰ্জত এয়া অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে

0: মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠৰ গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ আধুনিক গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

শ্ৰোতাসকলে ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 6 বজাত দিল্লী কেন্দ্ৰযোগে ক্ৰমে হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত তুলিকা বৰা আৰু সংগীসকলৰ কণ্ঠত জিকিৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। খন্তেক পিছতেই শ্ৰোতাসকলে শুনিবলৈ পাব গীতালী। আজিৰ গীতালী অনুষ্ঠানত শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শ্ৰোতালৈ আগবঢ়োৱা হ'ব ভদাই চোতালৰ মেল। 7:50 আজিৰ দিনটোৰ ওপৰত আধাৰিত আমাৰ পোনপচীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 সংসদ সমীক্ষা শ্ৰোতাসকলে শুনিবলৈ পাব। 8:15 খেল জগত। 8:30 অসমীয়া আধুনিক গীতৰ অনুষ্ঠান। আজি আধুনিক গীতৰ শিল্পী মিতালী চৌধুৰী। 8:45 দিল্লী কেন্দ্ৰ যোগে সমাচাৰ সন্ধ্যা। নিশা 9:00 প্ৰচাৰিত News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শ্ৰোতাসকলে শুনিবলৈ পাব

সংসদত আজিৰ দিনটোৰ বিধানসভাৰ পৰ্যালোচনা 9:30 বৰ্ণালী নিশা 10 বজাত শ্ৰোতাসকললৈ আগবঢ়োৱা হ'ব সংসদত আজিৰ দিনটোৰ প্ৰশ্নোত্তৰ শিতান আৰু নিশা 11 বজাত আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

0: এয়া আকাশবাণী তেজপুৰ, এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ গীতালি। গীতালি অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছোঁ তেজাব বোলছবিত অলকে আগ্নিক আৰু মাধুৰী দীক্ষিতৰ কণ্ঠৰ এই গীতটি।
1: किसी का इंतजार।
2: कौन है वो?
1: वो जिससे मैं करती हूँ प्यार और जिससे करती हूँ मिन्नतें बार बार।
2: कैसे?

গীতালী অনুষ্ঠানৰ পিছতেই শ্ৰোতাসকলে 6:45 গুৱাহাটী কেন্দ্ৰযোগে সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰযোগে হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। বানত 2023খন গাঁৱৰ 10 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মুখ্যমন্ত্ৰীৰ বৈঠক। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল আৰু উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 25খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 2023খন গাঁৱৰ 10,63,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে 8জন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 162টা আশ্ৰয় শিবিৰ আৰু 1,072টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 41,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। ইপিনে নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমে বৃদ্ধি পাইছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। আজি দিনৰ 1:30 বজালৈ প্ৰকল্পৰ জলধাৰৰ জলস্তৰ 323.16 মিটাৰলৈ বৃদ্ধি পোৱাত 4খন স্পিলৱে গেট খুলি দিয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 209 ঘন মিটাৰ পানী এৰি দিয়া হৈছে। গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ ইতিমধ্যে বিপদ সীমা অতিক্ৰম কৰিছে। প্ৰকল্পটোৰ জলস্তৰ ঘনে ঘনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়ত পানী নিৰ্গমনৰ পৰিমাণ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জিলা প্ৰশাসনে প্ৰকল্পটো নামনি অঞ্চলৰ বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। কাৰ্বি আংলং জিলাত বানত 2জন লোক মৃত্যুমুখত পৰাৰ লগতে 17,155জন লোক বানৰ কবলত পৰিছে। বানপীড়িত লোকসকলক উদ্ধাৰৰ বাবে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজৰ অভিযান অব্যাহত আছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। অৱশ্যে জিলাখনৰ মাজেৰে বৈ যোৱা দিখাৰু, হৰিণা, ধনশিৰি আৰু ডিফু নদীৰ জলস্তৰ বৰ্তমান কিছু হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে।

0: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি ভিডিও কনফারেন্সিং ব্যবস্থাৰে বান ক্ষতিগ্রস্ত জিলাসমূহৰ বিধায়ক জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বুজ লয়। ডক্টৰ শর্মায় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগ বিচ্ছিন্ন হোৱা অঞ্চল বিশেষকৈ নাজিৰা মহকুমাত পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায়ত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, ভ্ৰাম্যমান চিকিৎসা দল নিয়োগ আদি সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ বোকাময় পথবোৰ মুকলি কৰি যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। সাম্প্ৰতিক বান পৰিস্থিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আজি এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ তিনিটা ৰাজহ চক্ৰৰ 152খন গাঁৱৰ 133,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10 লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5 ৰাজহ চক্ৰৰ 333খন গাঁৱৰ 530,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। ডক্টৰ শৰ্মাই কয় যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে যদিও শিৱসাগৰ জিলাৰ নাজিৰাৰ 30% অঞ্চললৈ এতিয়াও বান সাহায্য প্ৰদান কৰিব পৰা হোৱা নাই।
1: আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছো, কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে, গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে, গাড়ীও যাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, 3-4 ফুটলৈকে লেয়াৰ পৰিছে, মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিছকানেক্টেড হৈ আছে। যদিও নিজৰ গাঁৱত পানী কমিছে কিন্তু তেওঁলোকে গাঁৱৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ পথাৰে হওক ৰাস্তাই হওক সকলো জেগাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁই জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে NDRF আৰু SDRFৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লখিমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে। ইপিনে পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: হেলথৰ দৃষ্টিভংগীৰ পৰা আমি চেষ্টা কৰিছো যাতে কোনো যাতে ডিজিজ আউটব্ৰেক নহয়। NHM আৰু হেলথ মিছনৰ ফালৰ পৰা মোবাইল এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি আমাৰ মেডিকেল টীম বনাই ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ পৰাও আমাক ডক্টৰ দিয়া হৈছে আৰু তেওঁলোকে যিমান পাৰে ৰাইজক সেৱা আগবঢ়াইছে। এতিয়ালৈকে আমাৰ কোনো ডিজিজ আউটব্ৰেকৰ বাতৰি এতিয়ালৈকে আমি পোৱা নাই।
0: বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন কৰা হৈছে বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত কয় যে যোৰহাট জিলাৰ বাবে অতিৰিক্তভাৱে 1 কোটি আৰু শিৱসাগৰ তথা চৰাইদেউ জিলাৰ বাবে 4 কোটি টকাকৈ আবণ্টন কৰা হৈছে। জিলাকেইখনলৈ অতিৰিক্ত খাদ্য সামগ্ৰীও আবণ্টিত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
2: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰে। শেহতীয়া বানত 47 লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত তেওঁ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আজি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।

0: অসমলৈ এটা উচ্চস্তৰৰ প্ৰতিনিধি দল বিভিন্ন বিভাগৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াক লৈ অসমলৈ যাব। তেখেতসকলে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব আৰু ক্ষয় ক্ষতি বুজ ল'ব আৰু ৰাজ্য চৰকাৰে যি প্ৰতিবেদন প্ৰস্তুত কৰিব ক্ষয় ক্ষতিৰ ওপৰত আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ সৈতেও মত বিনিময় কৰি সেই প্ৰতিবেদনৰ ওপৰতেই আগন্তুক দিনত ৰাজ্য চৰকাৰলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব।
1: সম্প্ৰতি প্ৰলয়ংকাৰী বানৰ কবলত পৰা উজনি অসমৰ লাখ লাখ ক্ষতিগ্ৰস্ত লোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ অসম সত্ৰ মহাসভাই সত্ৰ মহাসভাৰ প্ৰতিখন জিলা সমিতিক আহ্বান জনাইছে। অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত আৰু সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিযোগে জিলা সমিতিসমূহৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সত্ৰ মহাসভাই লগতে বৰ্তমান এই ভয়াৱহ পৰিস্থিতিত বানত আক্ৰান্ত লোকসকলৰ বাবে অতি প্ৰয়োজন হোৱা কাপোৰ আদি আগবঢ়াবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক কমলজিৎ ঠাকুৰে আজি যোৰহাট জিলাৰ কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বান সাহায্য শিবিৰ আৰু চিকিৎসা শিবিৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ছোৱাত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা কাৰ্যসূচী প্ৰবন্ধক আৰু খণ্ড কাৰ্যসূচী পৰিচালনা গোটৰ বিষয়াসকল উপস্থিত থাকে। সঞ্চালকগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য আৰু চিকিৎসা সেৱা ব্যৱস্থা অধিক সুদৃঢ় আৰু ক্ষিপ্ৰ কৰি তুলিবলৈ প্ৰয়োজনীয় পৰামৰ্শ দিয়ে। ইপিনে জিলাখনৰ টিপমীয়া স্বাস্থ্যখণ্ডৰ অধীনত স্থাপন কৰা সাহায্য শিবিৰ সমূহত আজি স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা সফলভাৱে অনুষ্ঠিত কৰা হয়। বাক্সা জিলা সদৰ মুছলপুৰত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তৰফৰ পৰা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকলক লৈ বাৰ্তা নামেৰে এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। লোকপিয়ল 2027ক অধিক প্ৰচাৰ আৰু প্ৰসাৰিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই কৰ্মশালাত জিলা আয়ুক্ত তথা বাক্সা জিলা লোকপিয়ল অধ্যক্ষ কিন্নেই চাংচন উপস্থিত থকাৰ লগতে লোকপিয়ল বিভাগৰ উপ পঞ্জীয়ক জেনেৰেল ভাৰতী চান্দা, প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ যৌথ সঞ্চালক পানভী গুপ্তাও উপস্থিত থাকে। কৰ্মশালাত অংশগ্ৰহণ কৰি উপ পঞ্জকগৰাকীয়ে লোকপিয়ল 2027ৰ বিভিন্ন দিশ সম্পৰ্কে বিতংভাৱে ব্যাখ্যা কৰাৰ লগতে এইবাৰ হ'বলগীয়া স্বগণনা পদ্ধতিৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে এই পদ্ধতিৰ জৰিয়তে ঘৰৰ মুৰববীজনে নিজৰ কৰ্মস্থলীত থাকিয়ে ঘৰৰ সবিশেষ তথ্য লোকপিয়ল বিভাগক অনলাইনযোগে প্ৰদান কৰিব পাৰিব। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় অভিযানৰ উদ্যোগত জিলাখনৰ নগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বাৰাদী আয়ুষ্মান মন্দিৰত নিক্ষয় শিবিৰ অনুষ্ঠিত হয়। দুয়োটা শিবিৰত শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হয়। শিবিৰত ৰোগীসকলক যক্ষ্মা ৰোগৰ স্ক্ৰীনিং কৰাৰ লগতে একাংশ লোকক অধিক স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে পৰামৰ্শ দিয়া হয়। আমাৰ পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: অসমৰ ৰাজ্যপাল তথা ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটি অসম শাখাৰ সভাপতি লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে অসমৰ শেহতীয়া প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সঁহাৰি আৰু সাহায্য বিতৰণৰ ক্ষেত্ৰত ৰেড ক্ৰছ ছচাইটিৰ অৱদানৰ বুজ লয়। বৈঠকত অসম শাখাৰ মুখ্য সচিব দেৱপ্ৰসাদ মিশ্ৰই শেহতীয়া বানত ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ উজনি অসমৰ জিলাসমূহত সাহায্য প্ৰদান আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ মঙলদৈ মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে শিক্ষা লাভ কৰা প্ৰায় 500গৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ ডিগ্ৰীৰ মূল প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা আৰু মুক্ত বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল। অসম চৰকাৰৰ 2026-2027 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত বজালী জিলা চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 50 কোটি টকা আবণ্টনৰ প্ৰস্তাৱক আদৰণি জনাই আজি পাঠশালাত বজালী জিলা বিজেপিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত জিলা বিজেপিৰ সভাপতি মুকুট কলিতাই ৰাজ্যিক বাজেটক জনকল্যাণমুখী, উন্নয়নমুখী আৰু দূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বজালী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তই সমগ্ৰ নামনি অসমৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। তেওঁ লগতে সহজ যোগাযোগ আৰু ভৱিষ্যৎ সম্প্ৰসাৰণৰ সুবিধাৰ বাবে চিকিৎসা মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্থাপন কৰাৰ দাবী জনায়। সংবাদমেলত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ 50 কোটি টকা আবণ্টনৰ প্ৰস্তাৱক এক ঐতিহাসিক পদক্ষেপ বুলি উল্লেখ কৰি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি, গৱেষণা আৰু উচ্চ শিক্ষাৰ মান উন্নয়নত ইয়াৰ বিশেষ ভূমিকা থাকিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰি বজালীৰ ভালুকী অঞ্চলত চৰকাৰী ভূমিত ঔদ্যোগিক পাম্প স্থাপন,

0: technical parks in the country.
1: Andhra aur Karnataka ko jodne wale.
2: The cabinet has approved the third and fourth railway lines on the important economic corridor connecting Andhra Pradesh and Karnataka. Secondly, a new scheme has been approved to develop India's chemical sector in an entirely new way. Like semiconductors, the chemical industry is a foundational industry, so it was very important to adopt a new approach for its development.
1: Isliye bahut important tha is industry ke liye ek naye tarike se sochna.
0: Bhavya Rasayan scheme will have a total financial outlay of 3,030 crore rupees. The scheme would run for a period of 5 years from 2026-27 to 2030-31. Mr. Vaishnav said centre will provide a grant of up to 1,000 crore rupees per park. This will be subject to minimum contribution of 500 crore rupees by the concerned state government. New Delhi today said that Indus Waters Treaty remains in abeyance until Islamabad abjures support for cross-border terrorism. Briefing media, New Delhi spokesperson and the Minister of External Affairs, Randhir Jaiswal, dismissed the Pakistan media reports that India is deliberately causing flooding in the neighbouring country. He added that the recent increase in flows in the river Chenab is a direct consequence of intense monsoon rainfall over Jammu and adjoining catchment areas during this week. In the Commonwealth Games in Glasgow, India's Srihari Nataraj advanced to the men's 50-metre backstroke semi-finals on the second day. The semi-finals would be held tonight. Earlier, Ravi Veeravenkat Bodigina and Ali Imam qualified for the final of the men's S13 100-metre freestyle para-swimming event. And that is the end of this news bulletin.
3: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত 5 দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদত উদ্ভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়। চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি চিজেপিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে। বিগত 12 বছৰত জন ঔষধি আঁচনিৰ জৰিয়তে ব্ৰেণ্ডেড ঔষধৰ ব্যয়ৰ তুলনাত দেশৰ জনসাধাৰণে প্ৰায় 45,000 কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই লোকসভাত প্ৰকাশ কৰে। আৰু উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত 5 দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়। আজি বিয়লি 2 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত ৰাষ্ট্ৰীয় গৌৰৱ অপমান নিবাৰণ সংশোধনী বিধেয়কখন উত্থাপন কৰে। চি পি আই এমৰ নেতা জন ব্ৰিকটাছ আৰু চি পি আইৰ নেতা সন্তোষ কুমাৰে বিধেয়কখনৰ বিৰোধিতা কৰে। সদনত বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধী দলসমূহে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰোধিতাৰে শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে এই পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সোমবাৰ পৰ্যন্ত সদন স্থগিতৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি দ্বিতীয়বাৰৰ বাবে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতেই সভাপতি চি পি ৰাধাকৃষ্ণনে প্ৰশ্নকাল আৰম্ভ কৰিবলৈ লোৱা অৱস্থাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত বিৰোধী পক্ষই পুনৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত সদন পুনৰ বিয়লি 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱা সময়তে কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ 26 জুলাইৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ 27 সংখ্যক বাৰ্ষিকী পালন কৰা হ'ব। এই দিনটো জোৱানসকলৰ অদমনীয় সাহস, শৌৰ্য আৰু চৰম ত্যাগৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰোৱা বুলি উল্লেখ কৰি তেওঁ ভৌগোলিক তথা পাৰিপাৰ্শ্বিকতাৰ দিশৰ পৰা অতিশয় প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশৰ সাৰ্বভৌমত্বক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱানসকলে প্ৰদৰ্শন কৰা অতুলনীয় সাহসৰ শলাগ লয়। মাতৃভূমিৰ সেৱাত জীৱন আহুতি দিয়া এই অমৰ শ্বহীদসকলৰ প্ৰতি সমগ্ৰ দেশবাসীয়ে চিৰদিন কৃতজ্ঞ হৈ থাকিব বুলি শ্ৰীবিৰলাই মত প্ৰকাশ কৰে। ৰাজ্যসভাতো দিনৰ 11 বজাত সদন মিলিত হোৱাৰ লগে লগে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে কাৰ্গিল বিজয় দিৱসে 1999 চনৰ

যুদ্ধত ভাৰতৰ জয়লাভৰ স্মৃতি কঢ়িয়াই আনে। এই দিনটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনীৰ বিষয়া আৰু জোৱানসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক সাহস, শৌৰ্য তথা কৰ্তব্যনিষ্ঠাক সোঁৱৰাই বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অত্যন্ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মুখামুখি হৈও অদমনীয় সাহস, দৃঢ় সংকল্পবদ্ধতা আৰু নিস্বাৰ্থ উচৰ্গাৰ মনোভাৱ প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ প্ৰতি সদনে কৃতজ্ঞতা প্ৰকাশ কৰে। উচ্চ সদনেও শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছত সভাপতিগৰাকীয়ে সদনৰ শূন্যকাল আৰম্ভ কৰিবলৈ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বক্তব্য আগবঢ়াবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো সদনত উত্থাপন কৰে। সেই সময়ত বিষয়টোক লৈ উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সভাপতিগৰাকীয়ে সদন দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধীয়ে সদনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে লোকসভায়ো আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 12 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আলোচনা কৰিবলৈ চৰকাৰ প্ৰথম দিনৰ পৰাই সাজু আছে, কিন্তু কংগ্ৰেছ দলে সৃষ্টি কৰা কিছু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা সম্ভৱ হোৱা নাই। তেওঁ লগতে কয় যে এই বিষয়টো সদনৰ সকলোৱে মিলি আলোচনা কৰিব লাগিব। সোনম ৱাংচুকৰ অনশনৰ বিষয়টো ৰিজিজুৱে সদনত উত্থাপন কৰে। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত সকলো দোষীৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আজি অনুষ্ঠিত কৰা কেবিনেট বৈঠকত আলোচনা কৰা হৈছে বুলি ৰিজিজুৱে উল্লেখ কৰে। বিৰোধী দলপতি ৰাহুল গান্ধী তথা তেওঁৰ দলক সদনৰ কাম কাজসমূহ সুচাৰুৰূপে চলাবলৈ তথা গঠনমূলক সিদ্ধান্ত লোৱাৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈও শ্ৰীৰিজিজুৱে অনুৰোধ জনায়। চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে কয় যে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 387ৰ পৰা 844লৈ বৃদ্ধি পাইছে। 2014 চনৰ পৰা বৰ্তমানলৈকে স্নাতকৰ আসনৰ সংখ্যা 51,348ৰ পৰা 139,489লৈ বৃদ্ধি কৰা হৈছে তথা স্নাতকোত্তৰ আসনৰ সংখ্যা 31,185ৰ পৰা 86,360লৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ লগতে MBBSৰ আসন বৃদ্ধি, চিকিৎসকৰ উপলব্ধতা বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত অধিক উন্নতি সাধন কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি CJPৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে আলোচনাত তেওঁলোকে পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ সন্দৰ্ভত CJPৰ দাবীসমূহ গুৰুত্ব সহকাৰে শুনে। CJPয়ে 3টা মূল দাবী উত্থাপন কৰাৰ উপৰিও পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে কিছু সংস্কাৰৰ পৰামৰ্শ আগবঢ়ায়। শ্ৰীনাড্ডাই লগতে কয় যে কাইলৈ চৰকাৰে CJPৰ প্ৰতিনিধি দলটোৰ সৈতে পুনৰ আলোচনাত ভাগ ল'ব। ইফালে CJPৰ মুখপাত্ৰ আশুতোষ ৰাংকাই কয় যে চৰকাৰে নীতিগতভাৱে তেওঁলোকৰ 2টা দাবীত সন্মতি প্ৰকাশ কৰিছে। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 25খন জিলাৰ বিস্তৃত অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 2023খন গাঁৱৰ 10,63,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে 8জন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 162টা আশ্ৰয় শিবিৰ আৰু 1,072টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 41,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। বিগত 12 বছৰত জন ঔষধি আঁচনিৰ জৰিয়তে ব্ৰেণ্ডেড ঔষধৰ ব্যয়ৰ তুলনাত নাগৰিকসকলে প্ৰায় 45,000 কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। লোকসভাত আজি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই লিখিত উত্তৰত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ খৰচ যথেষ্ট হ্ৰাস পাইছে আৰু সৰু চহৰ তথা গ্ৰাম্য অঞ্চলকে ধৰি সমগ্ৰ দেশতে সুলভ মূল্যৰ ঔষধৰ সুবিধা উন্নত কৰা হৈছে। চলিত বছৰৰ জুন মাহলৈকে সমগ্ৰ দেশতে মুঠ 20,149টা জন ঔষধি কেন্দ্ৰ মুকলি কৰা হয়। জন ঔষধি দৰৱসমূহৰ উপকাৰিতা সন্দৰ্ভত আলোকপাত কৰি সজাগতা অভিযানসমূহ নিয়মিতভাৱে চলোৱাৰ লগতে ঔষধৰ বিক্ৰী বৃদ্ধি কৰিবলৈ শ্ৰীনাড্ডাই আহ্বান জনায়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে মুকলি কৰা টেলিভিছন ৰেটিং নীতি 2026ত টেলিভিছন ৰেটিঙৰ নিয়ন্ত্ৰণ

0: বিস্তাৰিতভাৱে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে এই নীতিয়ে টিভি ৰেটিং সেৱা প্ৰদান কৰা সংস্থাসমূহৰ পঞ্জীয়ন, পৰিচালনা, হিচাপ গ্ৰহণ আৰু তদাৰকীৰ বাবে স্পষ্ট মানদণ্ড নিৰ্ধাৰণ কৰি দিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্কটলেণ্ডৰ গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে এই প্ৰতিযোগিতাত ভাৰতীয় এথলীটসকলে দৃঢ়তা আৰু ক্ৰীড়াসুলভ মানসিকতাৰে অৱতীৰ্ণ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভাৰতীয় এথলীটসকলে প্ৰতিযোগিতাত উৎসাহ, দৃঢ়তা আৰু উদ্যমেৰে অৱতীৰ্ণ হ'ব বুলি আস্থা প্ৰকাশ কৰে। দেশৰ এথলীটসকলৰ দক্ষতা আৰু নিষ্ঠাৰ মনোভাৱে অগণন ভাৰতীয়ক উদ্বুদ্ধ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত পাঁচ দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়। চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি চিজেপিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো ইতিপূৰ্বে প্ৰচাৰিত ধাৰাবাহিক ভদাই শ্ৰোতালৰ মেল।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
3: উহ ৰাম, এই কামৰ অন্তই নহয় দেখোন। এই ইমান দিন মানুহটো ঘৰখনত থাকিলে, বোলোৱে ভালকে কিবা চাফ চিকুণ কৰি থ নাই? এই জ'ৰ বস্তু ততে পৰি আছে দেখোন। মই মানুহজনীয়ে কোনফালে চাওঁ বাৰু হ? হেৰি, এই আপোনাৰ কামখিনি হৈছেগৈ নে নাই? এই মাষ্টৰ কাইটি মাত শুনিছো। মাষ্টৰ কাইটি, ইমান দিনৰ মূৰত দেখিছো, ভালনে তোমাৰ? আহা আহা, সোমাই আহা।
4: আহিছো আহিছো, তোক দেখিলো যে।
3: বহুত দিনৰ মূৰতে দেখিছা অ মাষ্টৰ কাইটি। এ তুমিতো গম পোৱাই, ল'ৰাৰ ছোৱালী এজনী হ'ল, নাতিনী এজনী হ'ল মোৰ।
4: এয়া খবৰকে সেই আহি আহি লৈ থকা হৈছে, বুজিছ? এবাৰ শুনিলো বোলে নাই, তই তাতে ব্যস্ত আছ, ইতিমধ্যে এই নাতিনী এজনী হ'ল। তাৰপিছৰ পৰা আহিলো বোলে নাতিনী এতিয়া আলপৈচন ধৰি শেষ হোৱাই নাই, আৰু কেইবামান লাগিব। এই ধৰণে আৰু তোৰ খা খবৰ কৰি আৰু ভদায়ে মই আৰু কথা বতৰা পাতি আৰু এই ঘৰলৈ ৰাওনা।
3: এ ভালেই কৰা দিয়া, এখেতৰো লগ এটা হয় তুমি আহিলে, নহ'লে গোটেই দিনৰ দিনটো মানুহটো অকলশৰে থাকে। বাৰু তুমি আহাচোন মাষ্টৰ কাইটি, বহি লোৱা বহি লোৱা।
4: বহি ল'ম বাৰু দে। এই ভদাই ক'ত আছে নো?
3: এ আছে, এখেতে পিছফালে এই নলা এটা কাটি আছে, এয়া এই বানপানীৰ সময় দেখি চাই, গতিকে অকণমান চাফ চিকুণ কৰি আছে আৰু।
4: এই চোতাল সোমাইছেহি ন?
3: পানী একে চোতাল সোমাইছেহি।
4: হেৰি নহয়, এই তই যে তাত থাকিলেগে, সিহঁতৰ মানে সেই ল'ৰাহঁতৰ আৰু নাতিনীহঁতৰ খবৰ কি বাৰু, ল'ৰা বোৱাৰী?
3: এ ভাল ভাল, সকলোৰে খবৰ ভাল। আৰু নাতিনীজনী হোৱাৰ পিছততো আৰু কথা ক'বই নালাগে, আনন্দৰ সীমাই নোহোৱা হৈছে। ময়ো বোলো কেইদিনমান থাকি সিহঁতক অকণমান সহায় সাৰথি কৰি দিওঁ, পিছে আকৌ সেইফালে চালেও নহ'ব, এইফালে ঘৰখনো আছে নহয়, গতিকে ভাবিলো এই তিনিমাহ থাকিলে যেতিয়া লাহে লাহে সকলোখিনি ঠিক ঠাক হৈছে, যেতিয়া ঘৰৰ ফালে যাওঁ আৰু, সেই বুলি মই এই পৰহি গুচি আহিলো জানা।
4: এ ভালেই কৰিলে দে, বুজিছ, এই ভদায়ো বহুত দিন অকলে অকলে থাকি থাকি এই আমনি পাইছে, মই মাজে সময় আহি সংগ দিওঁ আৰু এই ভদায়কো সেই 2-4 বাৰমান সেই মাটি ঘৰলৈ নিছো।
3: ভালেই কৰিছা,
4: এই এনেদৰে কথা বতৰা পাতি থাকিলে মনটো ভাল লাগে নে কি ক?
3: এ ঠিকেই কৈছা, ঠিকেই কৈছা।
4: এ শুন পাহি, বাংগালোৰৰ ফালেতো বতৰ নিশ্চয় ভাল, বৰ ভাল এটা পৰিৱেশ বুলিয়েই জানো।
3: তাৰ পৰিৱেশ বৰ অনুকূল মাষ্টৰ কাইটি, থাকিও ভাল লাগে, চাফ চিকুণ সকলো ফালে, গতিকে তাত থাকি ভালেই পালো।
4: গৰমো নহয় আৰু একেবাৰে ঠাণ্ডাও নহয়, এনেধৰণৰ এটা পৰিৱেশ তাত নহয় জানো।
3: তাকে,
4: আগতে যাওঁতে তেনেকুৱা এটা পৰিৱেশ পাইছিল। ভদাই হোৱাই নে এনেই কাম?
5: মাষ্টৰ আহি পালাহি।
4: এই ভালেই হ'ল দিয়া, হা সোনপাইও আহি পালে। তোমাৰ মনটো নিশ্চয় অলপ এতিয়া ভাল ভাল।

0: কামৰ হেঁচা কমিব।
1: এই কামৰ হেঁচাহে কমিব নে মনটো অলপ ভাল লাগিব?
0: দুয়োটাই বুলিয়ে ভাবি ল'ব পাৰে।
1: লগ ভাগ এটা হ'ল কথা পাতিবলৈ হয়নে নহয়?
0: আচ্ছা
1: শুন পাহি, ল'ৰা বোৱাৰী আৰু নাতিনী নাহিব জানো?
2: এই তেওঁলোক এতিয়া নাহেও, ছোৱালীজনী ইমান অকণমানি হৈ আছে, একেবাৰে তোমাৰ এই বিহুত আহিবগৈ।
1: মাঘৰ বিহুৰ সময়ত আহিব নহয় জানো?
2: তাকে
0: হেৰি নহয় মাষ্টৰ, গোটেইখন একেবাৰে পেনা পেন পানী পানী পানী, একেবাৰে তোমাৰ যে মোৰ ঘৰলৈ যেন হয় বানপানীয়ে সোমাব, চোতালখনো হে ঘূৰাই পেলালে বুজিছানে, নলা নৰ্দমা অকণমান চাফ চিকুণ কৰি দিছো, নহ'লে পানী আহি ভেটি পাব যেন লাগিছে হে মাষ্টৰ।
1: এই অৱশ্যে হয়, এইখিনি সময়ত এই বাৰিষাৰ বতৰত এই বানপানী হয় হয়নে নহয় বাৰু?
0: তাকেতো, আহাৰ মাহৰ শেষ পৰ্যায় পালেহি, এতিয়া আকৌ বানপানী হ'বলৈ আছে, আকৌ এইফালে শাওন ভাদতো আছে মাষ্টৰ।
1: তুমি দেখিছো গোটেইখন একেবাৰে হাত ভৰি লেতেৰা হৈ আছে, চাফ চিকুণ অকণ হৈ লোৱা নহয় জানো?
0: মই চাফ চিকুণ কৰি আহিছো, এই অকণমান সেই বেলেগ কিলাকুটিৰ ফালে অকণমান দুই এটা এচপৰা সেই বোকা লাগি থকাটো হয়, গামোচাখনেৰে মচি দিম নহয় মাষ্টৰ।
1: ঠিক আছে দিয়া, মুচি লোৱা হা। এই শুন পাহি, তই আহি চাগে গোটেইখন একেবাৰে এতিয়া চাফ চিকুণ কৰিব লগা হৈছে হয়নে নহয়?
2: গোটেইখন চাফ চিকুণ কৰিবলগীয়া হৈছে, এই ইমান দিন ঘৰখন এখেতে ধৰি ৰাখিছে, যদিও মাইকী মানুহগৰাকীয়ে ভালদৰে চাফ চিকুণ নকৰিলে আকৌ মনটো ভাল নালাগে নহয়।
0: নহয় মাষ্টৰ, মই সেই ৰুম কেইটা কিন্তু একেবাৰে মকৰা জাল এটালৈ গুচোৱা নাই বুজিছা, মই শুনিছো হে মকৰা জাল থাকিলে বোলে সেই মহ মাখিবিলাক তাতেই লাগি মৰিব, গতিকে মহ মাখিৰ উপদ্ৰৱৰ পৰা তুমি হাত সাৰিবলৈ মকৰা জাল সোপাহে লাগি থাকিবলৈ দিছো।
2: দেখিছানে মাষ্টৰ কাইটি, এই কামৰ পৰা হাত সাৰিবলৈ এখেতৰ চিন্তা কিছুমান
1: ভদায়ে এইটো বৰ উত্তম উপায় লৈছে যেন পাইছো নহয় জানো? চাফ চিকুণ নকৰাৰ এটা আওতা লৈ তুমি এনেধৰণৰ কিছুমান সেই প্ৰবচন গাইছা হয়নে নহয়?
0: নহয় নহয় মাষ্টৰ, মহ মাখিৰ যিহে উপদ্ৰৱ, তোমাৰ সেই ডেংগিয়ে ক'বানে জাপানীজ এনকেফেলাইটিছ ফালে মেলেৰিয়া, এইবোৰ সেই মাখিয়ে নিবিয়পে আহি জানো মাষ্টৰ, সেইকাৰণে সেই মহ মাখি নিধন কৰাৰ সেই জালবিলাক মৰণ ফান মই সেই ঘৰতেই পাতি থৈছোঁ।
1: সেয়া বাৰু উত্তম উপায় নহয় বুজিছা, এই তুমি যদি মহ মাখি এই ধৰণে যদি মৰাৰ ব্যৱস্থা কৰা তেতিয়াহ'লে আকৌ গোটেই ঘৰখনে তোমাৰ সেই মকৰা জালেৰে আৱৰি পৰিব, সেইটো এটা সমস্যা হৈ পৰিব। যি কি নহওক বাৰু, এই বানপানী আমি জানো যে প্ৰত্যেক বছৰে আমাৰ অসমত বানপানী হয়, অসম বুলিয়ে নহয় বিভিন্ন ৰাজ্যত এনেদৰে বানপানী হয়, কাৰণ আমাৰ এই অঞ্চলখিনি নামনি অঞ্চল, পাহাৰৰ পৰা বৰষুণ হৈ আমাৰ নদীবিলাক ভৰি পৰে, তাৰ ফলত সেই বাৰিষাত এই ধৰণৰ সেই বানপানী হয় আমাৰ এই নামনি অঞ্চল বা অসমৰ দৰে অঞ্চলসমূহত।
0: পাহাৰৰ পৰা নদীয়ে ধাহি মুহি অনা তোমাৰ সেই গোটেই আৱৰ্জনাবিলাকে নদীৰ সেই বুকুখন তোমাৰ সেই বাম কৰি পেলাইছে ন, গতিকে সেই নদীবিলাকৰ তোমাৰ সেই পানী ধাৰণ ক্ষমতাও সেই কমিছে, সেইকাৰণে সেই বানপানী আৰু গৰাখহনীয়াই আমাৰ সেই ৰাজ্যত প্ৰতি বছৰে সেই জুৰুলা কৰে হে মাষ্টৰ।
1: এতিয়া কথাটো হৈছে, আমি সকলোৱে জানো বানপানী প্ৰাকৃতিক দুৰ্যোগ, পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই বানপানী হয়, এনেকুৱা ঠাই খুব কমহে থাকে যে বানপানী নহয়। আমাৰ অসমতো বাৰিষা কালত হে বানপানী হয়, এটা স্বাভাৱিক পদ্ধতি। গুৱাহাটীৰ দৰে মহানগৰী কিছুমানতো বৰ্তমান সময়ত এই বানপানীয়ে যেনেধৰণৰ এটা সমস্যাৰ সৃষ্টি কৰিছে এটা ভাবিবলগীয়া হৈছে, কাৰণ এই যে মহানগৰসমূহত বা নগৰসমূহত এনেধৰণৰ বানপানী কিন্তু আগত নাছিল, কিন্তু বৰ্তমান সময়ত কৃত্ৰিম বানৰ সৃষ্টি হৈছে, বিশেষকৈ এই নলা নৰ্দমাবিলাক কোনো ধৰণৰ নিয়ম মতে নথকাৰ বাবে, য'তে ত'তে ঘৰ আদি বনোৱাৰ বাবেই হওক বা আমাৰ বৰ্তমান সময়ত এই উদ্যোগ কল কাৰখানা এইবিলাক যেনেদৰে গঢ়ি উঠিছে, এই নলা নৰ্দমাবিলাক সেইবিলাক একেবাৰে তোমাৰ নথকা হ'ল, সেইকাৰণে এনেধৰণৰ বানপানীৰ সৃষ্টি হৈছে।
0: তাতে আকৌ আমাৰ জনসাধাৰণেও সেই নলা নৰ্দমাবিলাকত সেই প্লাষ্টিক জাতীয় সেই জাবৰ জোথৰে জানো সেই আৱৰ্জনাৰে সেই ভৰাই তোলা নাই।
1: এই বাৰিষাৰ লগে লগে অসমৰ গাঁৱে ভূঞে বানপানীৰ তাণ্ডৱ বাঢ়ি যায়। বানৰ সময়ত অসমৰ প্ৰায়ভাগ অঞ্চল একেবাৰে পানীয়ে বুৰাই ৰাখে। এই বানপানী হোৱাৰ কাৰণে কিমানখিনি সমস্যা আমি ভোগ কৰিব লগা হয়, যদিও কিছু ঠাইত বানপানী নহয় কিন্তু সেই বানপানীৰ সমস্যাখিনি সেই তাতো কিন্তু দেখা দিয়ে। কেনেধৰণৰ সমস্যা হ'ব পাৰে নিশ্চয় জানিছা, যেনে ধৰা তোমাৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি হ'ব, খেতি বাতি ধ্বংস হোৱাৰ কাৰণে খোৱা বস্তুৰ বা অত্যাৱশ্যকীয় যিখিনি সামগ্ৰী জুই চাই একে দাম বাঢ়িব, তাৰ ফলত তোমাৰ কি হয় মানুহৰ খাদ্যৰ নাটনি হয়, থকা লোৱাৰ ব্যৱস্থা নোহোৱা হয়, এনেধৰণৰ বিভিন্ন সমস্যা দেখা
0: দিয়ে। বানাক্ৰান্ত অঞ্চলবিলাকত তোমাৰ পানী পানী আৰু পানী চাৰিওফালে পানী, কিন্তু তুমি খাবলৈ এটুপিহে বিশুদ্ধ পানী
1: নাই নাই। এই সময়ত দূষিত বীজাণুযুক্ত আমি পানী খোৱাৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ মহামাৰী বা ৰোগ হয়।
2: তোমাৰ এই টাইফয়েড, ডায়েৰিয়া, ডিচেণ্ট্ৰি, কলেৰা, জণ্ডিচ,

0: ইত্যাদি বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হয়।
1: বৰ্তমান সময়ত সেইখিনি দেখাৰ উপৰিও কিছুমান আন ৰোগেও এইখিনি সময়ত ধৰা দিয়ে বা দেখা দিয়ে। সেয়া হৈছে তোমাৰ সেই মহৰ তাণ্ডৱ বৃদ্ধি হোৱাৰ কাৰণে আমাৰ মেলেৰিয়া হওক
0: বা ডেংগু, তাৰ উপৰি তোমাৰ এই জাপানিজ এনকেফেলাইটিছ,
1: সেইবিলাক ৰোগ এইখিনি সময়ত বেছিকে হয়। তাৰ ফলত তোমাৰ সেই মহামাৰীৰ দৰে এটা ৰূপ ল'ব পাৰে এই বেমাৰসমূহ। তাৰ উপৰিও কি হয়, এই বানপানীৰ সময়ত মানুহৰ এই যিবিলাক আমাৰ কেঁচা লেট্ৰিন থাকে মানুহৰ, বা য'ত ত'ত মানুহে যদি শৌচ পেচাব কৰে, এইবিলাকো কি হয়, পানীখিনি দূষিত কৰি পেলায়। আমাৰ খোৱা পানীৰ যিবিলাক উৎস, সেই উৎসবিলাকত এই বেয়া পানী লগ লাগি সেই খোৱা পানীৰ উৎসসমূহ একেবাৰে আমাৰ বীজাণুযুক্ত হয়।
0: আৰু এনে পানীবোৰত তোমাৰ এই বীজাণুবোৰ মিহলি হোৱাৰ লগতে এনে দূষিত পানীকে যদি খোৱা যায়, তেনে জলজনিত সোঁচৰাৰ ৰোগবোৰে আকৌ মহামাৰী ৰূপ ধাৰণ কৰে।
1: আৰু এই যে এইখিনি সময়ত কি হয়, এই পুখুৰীত আমাৰ বাহিৰৰ পানী সোমায়, আমি যে মাছ পালন কৰোঁ বা মীন পালন কৰোঁ, এই কি হয়, এই দূষিত পানী সেই মাছসমূহে খোৱাৰ কাৰণে মাছসমূহো বীজাণুযুক্ত হয়, আৰু তেনে মাছ খোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে।
0: এই মাষ্টৰ কাইটি, এইখিনি কথা বাৰু গম পাইছোঁ, কিন্তু এই বানপানী হোৱাৰ সময়ত আমিতো বহুতো সাৱধানতা অৱলম্বন কৰিব লাগিব, গতিকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, কি কি কৰিলে আমি ৰক্ষা পাব পাৰিম, নিৰাপত্তা পাম, বা আমাৰ লগতে জীৱ জন্তু পক্ষীকুলেও কি ধৰণে নিৰাপত্তা পাব, সেই বিষয়েও আলোচনা কৰিব লাগিব।
1: সেইখিনি আচলতে বানপানী অহাৰ আগতে আমি সাৱধান হ'ব লাগিব যে এই বানপানীৰ সময়ত কেনেধৰণৰ কি হ'ব পাৰে, কি কি সমস্যা হ'ব পাৰে, সেইখিনিৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, সেইখিনিৰ বিষয়ে কিন্তু আগতীয়াকৈ সাৱধানতা ল'ব লাগিব, নে কি কোৱা বদাই?
2: হে লাগিব লাগিব, তুমি হে আমাৰ হৈ শুৱনি কথালৈহে চাই পঠোৱাচোন, হে টোপোলা এটা দেখা পাবা, হে কাপোৰৰ হে ডাঙৰ টোপোলা, তাৰ কাষতে তোমাৰ এটা সৰু কাপোৰৰ টোপোলা, সেই দুইটা টোপোলাত কি আছে তুমি কোৱাচোন বাৰু মাষ্টৰ।
1: মইতো নাজানিম, তুমিয়ে কোৱাচোন বাৰু।
2: সোনবাহিও তোমাৰ দুমাহ তিনিমান আছিল, তথাপি ভদায়ে অকলে তোমাৰ সেই ডাঙৰ টোপোলাটোত তোমাৰ চিৰা কেইটামান, মুড়ি কেইটামান, গুড় অলপ, এই ধৰণৰ সেই শুকান খাদ্য কিছুমান থৈছোঁ, লগতে তোমাৰ সেই টৰ্চ লাইট, আকৌ সেই ফাৰ্ষ্ট এইডৰ সেই প্ৰাথমিক চিকিৎসাৰ সেই বিভিন্ন ব্যৱস্থা, কেঁচি এখন, টৰ্চ লাইট দুটা, ৰেডিঅ' তোমাৰ সেই বান্ধি থৈছোঁ, লগতে তোমাৰ সেই সৰু টোপোলাটোত মোৰ সেই মাটি বাৰীৰ কাগজ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটৰ কাৰ্ড, সেই গোটেইবোৰ সেই টোপোলা বান্ধি
1: থৈছোঁ।
2: সেই বানপানীৰ আগতীয়া ব্যৱস্থাপনা এইটোও এটা।
1: হয় দিয়া, এইখিনি বিষয়ে কিন্তু তুমি বৰ ভালদৰে এটা ব্যৱস্থা কৰিছা।
2: আৰু হে গৰু মহৰ কাৰণে মই পিছফালে হে ওখ ঢিপ এটা বনাই থৈছো নহয়, হে বানপানী বেছি হলে হে মই গৰু মহাল তাতে বান্ধো।
1: ঠিকে কৰিছা, বুজিছা, এই বানপানীৰ আগত বা বানপানীৰ সময়ত আমাৰ প্ৰথম সাৱধানতা ল'বলগীয়া কথাটো হৈছে, বানপানীৰ সময়ত শুকান ঠাইত যাতে আমি আশ্ৰয় ল'ব পাৰোঁ, আমাৰ লগতে পশুধনো যাতে শুকান ঠাইত বা ওখ ঠাইত আশ্ৰয় ল'ব পৰাকৈ আগতীয়াকৈ ব্যৱস্থা কৰি থ'ব লাগে, যিদৰে তুমি ব্যৱস্থা কৰি থৈছা। তাৰোপৰি সেই সহজে বেয়া নোহোৱা খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰা, অৰ্থাৎ তুমি এই যে শুকান
2: চিৰা মুড়ি গুড় তোমাৰ
1: সেইবিলাক তুমি ৰাখি থৈছা ধুনীয়াকৈ।
2: সেই মই যিখিনি ৰাখিছোঁ, এই সোনপাহি মই আৰু হে তুমি তোমাৰ পৰিয়ালটোলৈ আমি এসপ্তাহমান খাই শেষ কৰিব নোৱাৰিম মাষ্টৰ।
1: আৰু এই বানপানীৰ সময়ত পানী দূষিত হয়, আমি অলপ আগতে ক'লোৱেই, এই তাৰ কাৰণে বিশুদ্ধ পানী, বিশেষকৈ উতলাই খোৱা পানী ব্যৱহাৰ কৰিব লাগে। আৰু পানী বিশুদ্ধিকৰণ টেবলেট কিছুমান থাকে,
0: এই তোমাৰ ক্লৰিন টেবলেট থাকে নহয় মাষ্টৰ কাইটি,
1: সেইখিনি আগতীয়াকৈ আনি আমি সেইখিনি মজুত কৰি ৰাখিব লাগে, যাতে বানপানীৰ সময়ত যদি আমি পানী দূষিত হয় তেতিয়াহ'লে এনেধৰণৰ ক্লৰিনযুক্ত টেবলেট হওক বা আমাৰ এই বিশুদ্ধিকৰণ টেবলেট ব্যৱহাৰ কৰি পানীখিনি আমি বিশুদ্ধ কৰি ল'ব পাৰোঁ।
2: অৱশ্যে এই ক্ষেত্ৰত আমি হে চৰকাৰ বা প্ৰশাসনে হে বানপানী হোৱা অঞ্চলত কিন্তু সেই খোৱা পানী বিশুদ্ধকৰণৰ সেই ব্যৱস্থাপনা সেই লগে লগে লয় হে মাষ্টৰ, এই খোৱা সামগ্ৰীৰ হৈ যা যোগাৰ দিয়ে, লগতে সেই উদ্ধাৰ অভিযানো সেই ক্ষিপ্ৰতাৰে চলাই নহয় মাষ্টৰ, এই প্ৰয়োজন সাপেক্ষে হে তোমাৰ মিলিটেৰী বাহিনীৰ তোমাৰ সেই হেলিকপ্টাৰো ব্যৱহাৰ কৰে নহয় মাষ্টৰ।
1: এই বানপানীৰ সময়ত বিভিন্ন ধৰণৰ সাহায্য শিবিৰলৈ যাতে আমাৰ ব্যক্তিসকলক বা মানুহক যদি উদ্ধাৰ কৰি অনাৰ যিটো ব্যৱস্থা, সেইখিনি ব্যৱস্থা চৰকাৰে লয়। এই যে তুমি অলপ আগতে কলা যে বানপানী হোৱাৰ আগতে আমি কিছুমান ব্যৱস্থা ল'ব লাগে, তাৰ ভিতৰত তুমি কোৱাৰ নিচিনাকৈ অন্যতম এটা ব্যৱস্থা হৈছে আমাৰ যিখিনি প্ৰয়োজনীয় নথি পত্ৰ, সেইখিনি শুকান পলিথিনত বান্ধি লৈ ওখ ঠাইত থোৱাৰ ব্যৱস্থা যিদৰে তুমি কৰিছা।
2: আৰু হে মাষ্টৰ, এই বানপানী হোৱাৰ সময়ত আমি হে সাৱধানতা ল'ব লাগে, লগতে পাৰিলে কলগছ কেইডালমান হে চাই থ'ব লাগে, যাতে হে বানপানী হোৱাৰ মুহূৰ্তত সেই কলগছ কাটি তোমাৰ সেই ভূৰ বনাই থ'ব লাগে হে মাষ্টৰ, যাতে সেইডালকে আমি নাও হিচাপে ব্যৱহাৰ কৰি আমি নিৰাপদ স্থানলৈ গতি কৰিব পাৰোঁ।

0: কাৰণে প্ৰত্যেক এনেধৰণৰ বান অধ্যুষিত অঞ্চলসমূহৰ মানুহে নিজৰ পৰিয়ালটো যাতে সযতনে ওখ ঠাইলৈ যাব পাৰে, শুকান ঠাইলৈ যাব পাৰে পানীৰ মাজেদি, তাৰ কাৰণে এনেধৰণৰ ভূৰৰ ব্যৱস্থা কৰি ৰাখিব লাগে। আৰু এটা কাম কৰিব লাগে এইখিনি সময়ত, এই ঘৰচীয়া জীৱ জন্তুবোৰ যাতে ওখ শুকান ঠাইত থাকিব পাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে জীৱ জন্তুবোৰক মুকলি কৰি ৰাখিব লাগে, অৰ্থাৎ বান্ধি ৰাখিব নালাগে।
1: তুমি হে ঠিকে কৈছা, বিপদ আপদ হলে যাতে সিহঁতে নিজেও নিজৰহে যতন ল'ব লাগে, তুমি হে ৰছীডালে বান্ধি থলেতো সিহঁতে সাঁতুৰি নাদুৰি হে পাৰো হ'ব নোৱাৰিব।
0: সেইকাৰণে ৰছী

0: টৰ্চ লাইটটোৰ সেই অসমীয়া নামটো কৈ তই কৈ দেচোন বাৰু।
1: এই টৰ্চ লাইটৰ অসমীয়াত কি কয়, এই পাহৰিলো নহয়, আমি সেই আগৰে পৰাই টৰ্চ লাইট কৈহে থাকো। এইটো আপুনি কৈ দিলে অৱশ্যে মই জানিব পাৰিম।
0: মাষ্টৰে জানে নে নাজানেহে চাই লওঁ একা।
2: এইটো নাজানিলেও এটা দুখ ধৰিব দিয়াচোন, হা, জানি লোৱাটো ভাল। আৰু শিক্ষক হিচাপে আমি আগতীয়াকে জানিবলৈ চেষ্টা কৰোঁ, এই টৰ্চক এই অসমীয়াত আমি চুঙা চাকি বুলি কওঁ।
0: মাষ্টৰৰ কিন্তু যথেষ্ট জ্ঞান আছে দে অসমীয়া।
2: এই জ্ঞান বুলিবলৈ কওঁতে আমি যিখিনি জ্ঞান লাভ কৰিছো সেইখিনি একেবাৰে সাধাৰণ জ্ঞান বা সেইখিনি সহজ জ্ঞান, হা, সকলোখিনি জ্ঞান আয়ত্ত কৰা সম্ভৱো নহয়। মানুহ হিচাপে যেতিয়ালৈকে আমি জীয়াই থাকিম বা মৃত্যু নহয় তেতিয়ালৈকে আমিতো জ্ঞান লাভ কৰিয়ে থাকো।
0: তথাপি টৰ্চ লাইটৰ অসমীয়া চুঙা চাকি বুলি ফটক কৰি কৈ দিয়া হে মাষ্টৰ।
2: আমি যদি এনেধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰোঁ, আচলতে আমাৰ ভাল অসমীয়াত এনেধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। কিন্তু কেতিয়াবা এনেধৰণৰ শব্দবিলাক আমাৰ উঠি অহা প্ৰজন্মই আকৌ শুনিলে হাঁহি মাতৰ পাত্ৰ হ'ব লগা হ'ব পাৰে।
1: পিছে মাষ্টৰ কাইটি, এটা কথা, মইতো এই তিনি মাহৰ মূৰত আহিছো, গতিকে তিনি মাহৰ পিছত আহিছো যেতিয়া একাপটো ভালদৰে চাহ খাব লাগিছিলে, এই কথা পাতিয়ে থাকিম দিয়াচোন।
2: তই ঠিকে কৈছ বাৰু, কিন্তু তই নথকা অৱস্থাতো এনেধৰণৰ এই খাদ্যৰ সম্ভাৰ যতনাই কিন্তু আমাৰ ভদায়ে দি আছিল, বুজিছনে?
1: দিয়ে এখেতেও সুন্দৰভাৱে সকলোকে আপ্যায়ন কৰে, কিন্তু মই আহিছো যেতিয়া মোৰ হাতৰ খাদ্যৰো জুতি লোৱা। এতিয়া
2: হওক দে,
0: যা বেছিকৈ কৈ থাকিব নালাগে, সুন্দৰকৈ চাহ তিনি কাপ বনাই আন, আমি তিনিওহে চাহৰো জুতি লওঁ, লগতে আমি গীতৰো জুতি লম।
1: এই বহুত দিনৰ মূৰত গীত এটিও শুনিবলৈ পাম নিশ্চয় আজি মাষ্টৰ কাইটি।
2: শুনিব পাম মানে আমি একেলগে এটি গীত শুনি লওঁ।

0: এ ভদাই এ শুন পাহি
1: মাষ্টৰ কাইটি,
0: শিশুসকলৰ কথা যে অলপ আগতে পাতি আছিলো, শিশুসকলৰ কাৰণে এইখিনি সময়ত আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে শিশুসকলৰ শাৰীৰিক যিখিনি ক্ষতি বানপানীৰ সময়ত হয় বা পেটৰ ৰোগ হওক বা বিভিন্ন ধৰণৰ জ্বৰ আদি হ'ব পাৰে সেইখিনিৰ কাৰণে কিন্তু আগতীয়াকৈ সাৱধানতা ল'ব লাগিব। আৰু কি হয় জানিছনে, এই যে পেটৰ ৰোগ বিভিন্ন ৰোগ হ'ব পাৰে এই বানপানীৰ সময়ত, কাৰণ এই পানী দূষিত পানী আমাৰ গ্ৰহণ কৰিব লগা হয় বা দূষিত খাদ্য গ্ৰহণ কৰিব লগা হয়, সেইকাৰণে আগতীয়াকৈ কিছুমান ঔষধৰ ব্যৱস্থা আমি কৰি থ'ব লাগে।
2: বিশেষকৈ তোমাৰ প্ৰাথমিক চিকিৎসাৰ সেই সামগ্ৰীখিনি, মূৰৰ বিষয়ে হওক, জ্বৰে হওক বা তোমাৰ সেই পেট চলা ৰোগেই হওক, এইবিলাকৰ সেই ঔষধ আগতীয়াকৈ মজুত ৰাখিব পাৰিলেহে ভাল।
0: এনেধৰণৰ ব্যৱস্থা কিন্তু আমি আগতীয়াকৈ গ্ৰহণ কৰিব লাগে শিশুৰ ক্ষেত্ৰত। তাৰোপৰি এই যাতায়াত

0: বাবে অলপ আগতে কৈছিলে যে বানপানী অধ্যুষিত অঞ্চলসমূহৰ ৰাইজে যাতায়াতৰ বাবে নাও হওক ভূৰ এনেধৰণৰ ব্যৱস্থা আগতীয়াকৈ কৰি থ'ব লাগে। লগতে এই বৃদ্ধ মানুহ প্ৰত্যেক গাঁৱত আমাৰ পৰিয়ালত থাকে, সহজে বানপানী হ'লে বৃদ্ধ মানুহ এটা ঠাইৰ পৰা এটা ঠাইলৈ যোৱাটো সম্ভৱ নহয়। সেইকাৰণে তেওঁলোকক কি কৰিব লাগে, বানপানী অহাৰ আগতেই বা এনেধৰণৰ সমস্যা হোৱাৰ আগতেই তেওঁলোকক পাৰিলে পৰিয়ালৰ যিসকল আমাৰ সম্পৰ্কীয় মানুহ আছে এই সম্পৰ্কীয় মানুহৰ ঘৰত আমাৰ থোৱাৰ ব্যৱস্থা কৰিব লাগে।
1: মুঠতে তোমাৰ এই বৃদ্ধসকলকে হওক বা শিশুসকলকে হওক এই বিশেষভাৱে যত্ন ল'ব লাগে, তেওঁলোকক ভালে ৰখাটো আমাৰ সকলোৰে দায়িত্ব। এটা কথা মাষ্টৰ কাইটি, এই বানপানীৰ সময়ত তোমাৰ এই বিষাক্ত সাপ, এই সাপবোৰৰ পৰাও কিন্তু সাৱধান থাকিব লাগে, কাৰণ কোন সময়ত ক'ত সাপ আহি যায় ঠিক নাই।
0: বানপানীৰ সময়ত এই গাঁতত বাস কৰা যিবিলাক জীৱ আছে সেইবিলাকে কি হয়, যেতিয়া পানী সোমাই যায় সেইবিলাক ওলাই আহে। ওলাই অহাৰ কাৰণে সাপ হওক এন্দুৰ হওক এইবিলাক আমাৰ এই ঘৰত আহি সোমায়। যেতিয়া এন্দুৰ সোমায় সেই এন্দুৰক খাবৰ কাৰণে খাদ্য বস্তু হিচাপে গ্ৰহণ কৰিবৰ কাৰণে এই সাপো আহি ঘৰত সোমাব পাৰে। আৰু বিষাক্ত সাপসমূহ এইখিনি সময়ত আমাৰ ঘৰতে সহবাস কৰে বুলি ক'লেও ভুল কৰা নহয়, হয়নে নবোধায়? সেইকাৰণে সাপ বিষাক্ত যিবিলাক কীটাণু পোক পৰুৱা সেইবিলাক যাতে ঘৰত সোমাব নোৱাৰে তাৰ কাৰণে চাৰিওফালটো এই DTT ছটিয়াই হওক বা ফিনাইল আদি যিবিলাক ঔষধীয় যিবিলাক বস্তু সেইবিলাক ছটিয়াই আমি সাৱধানতা ল'ব লাগে।
2: আৰু সেই বানপানীৰ সময়ত বিশেষকৈ তোমাৰ সেই শিশু বা সেই কিশোৰ কিশোৰীহঁতৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব লাগে সেই মাষ্টৰ, বিশেষকৈ সেই অভিভাৱকসকলে সেই সময়ত তোমাৰ সেই সজাগ সচেতন হৈ থাকে, সিহঁতক সেই মুকলি ঠাইলৈ সেই খেলা ধূলা কৰিবলৈ যাবলৈ সেই দিব নালাগে, কাৰণ সেই মুকলিত খেলা ধূলা কৰি থাকোঁতে সিহঁতৰ সেই বলটো গৈ পানীত পৰিলে সিহঁতে বলটো আনিবলৈ গৈ দেখিবা সেই পানীয়ে উটুৱাই লৈ গ'ল। এনেধৰণৰ ঘটনা পৰিঘটনা কিন্তু আজিকালি আমাৰ সমাজত সেই যথেষ্ট হোৱা দেখা যায় সেই মাষ্টৰ।
0: আৰু এটা বেছিকৈ দেখা যায় এই গা ধুবলৈ যায় বানপানীৰ সময়ত, সেই নদীত গা ধুবলৈ যাওঁতে সলিল সমাধি হোৱা বহু ঘটনা প্ৰায়ে শুনি থাকোঁ এই বানপানীৰ সময়ত।
2: সেইকাৰণেহে অভিভাৱকসকলে যথেষ্ট সজাগ সচেতন হৈ শিশু বা সেই কিশোৰ কিশোৰীহঁতক এইবোৰৰ পৰা সেই বাৰণ কৰাৰ চেষ্টা এটা কৰিব লাগে মাষ্টৰ।
0: আৰু এইখিনি সময়ত বানপানী অধ্যুষিত অঞ্চলসমূহত যেতিয়া আমি খোজকাঢ়ি হওক বা চাইকেল দি হওক বা যেতিয়া গৈ থাকোঁ, আমি চাব লাগে যে ইলেক্ট্ৰিকেল যিবিলাক খুঁটা ইলেক্ট্ৰিক পোষ্ট য'তে ত'তে উন্মুক্ত হৈ পৰি আছে নেকি বা তাঁৰসমূহ উন্মুক্ত হৈ পৰি আছে নেকি, কাৰণ তেনেধৰণৰ খুঁটা পৰি তাঁৰসমূহত
2: বিজুলীহে প্ৰবাহিত হৈ থাকিব পাৰে।
0: আৰু লগতে আমি জানো যে পানীত এই যে যিটো বিজুলী প্ৰবাহ বেছিকৈ হয় আৰু তাৰ মাজেদি আমাৰ শৰীৰলৈ এনেধৰণে বিজুলী আহিব পাৰে, প্ৰবাহ হ'ব পাৰে। সেইকাৰণে উন্মুক্ত এই ভাঙি পৰি থকা খুঁটা ইলেক্ট্ৰিকেলছ খুঁটা হওক বা তাঁৰ পৰি থকা দেখিলে বিভাগীয় কৰ্তৃপক্ষক, আমাৰ বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খুব সোনকালে যিমান পাৰি সোনকালে খবৰ দিব লাগে যাতে আমাৰ ধনজনৰ হানি নহয়, সেইকাৰণে তেনেধৰণৰ ব্যৱস্থা ল'ব লাগে। ইয়াৰ উপৰি আমাৰ কি হয়, চৰকাৰী যিখিনি নিৰ্দেশ সেইখিনি আমি শুনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বা আমাৰ পঞ্চায়তৰ মেম্বাৰসকলে বিভিন্ন ধৰণৰ উপদেশ দিয়ে বা গাঁওবুঢ়াৰ পৰা আমি উপদেশ পাওঁ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, চৰকাৰী যদি কিবা সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে সেইখিনি জনাৰো কিন্তু আমি আগতীয়াকৈ ব্যৱস্থা কৰিব লাগে।
1: আমি প্ৰতি মুহূৰ্ততে সজাগ সতৰ্ক হৈ থাকিব লাগিব মাষ্টৰ কাইটি।
0: সেইকাৰণে এই পান অধ্যুষিত অঞ্চলৰ লোকসকলে আগতীয়াকৈ হওক বা বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাবিলাক যদি লওঁ তেতিয়াহ'লে আমাৰ ধনজনৰ হানি নহয় লগতে পশুধনৰো হানি নহয়, বহুতখিনি আমি ৰক্ষা পাম। ইয়াৰ লগতে আমি আগতে আলোচনা কৰিছিলোঁ যে এসপ্তাহৰ খাদ্য আগতীয়াকৈ আমি মজুত কৰি ৰাখিব লাগে, যাতে এসপ্তাহ যদি আমি খাদ্য নাপাওঁ বা চৰকাৰী সাহাৰ্য পোৱাৰ আগতীয়াকৈ যদি আমি ভালদৰে থাকিব লাগে শুকান অঞ্চলত তেতিয়াহ'লে এইখিনি খাদ্যই আমাক সহায় কৰিব, তাৰ কাৰণে এসপ্তাহৰ খাদ্যৰ মজুত কৰি ৰখাৰ বৰ প্ৰয়োজন।
2: গতিকেহে মাষ্টৰ, আমি হে বানপানীৰ সময়ত হে বানপানীৰ আগত হে কিনো সাৱধানতা ল'ব লাগে এই বিষয়ে আমি হে যথেষ্ট কথা পাতিলোঁ। আমি ভাবিছোঁ হে আমিহে কটা কথাবোৰৰ পৰা আমাৰ সেই শ্ৰোতাসকলো হে উপকৃত হ'ব।
0: নিশ্চয় ইতিমধ্যে সকলো সচেতন, কাৰণ আমাৰ অসমত এই বানপানী প্ৰায়ে আহে, প্ৰতি বছৰে আহে, সেইকাৰণে আমাৰ অসমবাসীক দুনাই কোৱাৰ প্ৰয়োজন নাই, সকলো সচেতন। তথাপি আমি সময়ত এইবিলাকৰ বিষয়ে গুৰুত্ব নিদিওঁ, সেইকাৰণে আগতীয়াকৈ আমি যদি গুৰুত্ব দিওঁ আৰু যদি আমি সচেতন হওঁ তেতিয়াহ'লে যিখিনি আমাৰ ক্ষতি হ'ব পাৰে বানপানীৰ সেইখিনি ক্ষতিৰ পৰা বহুখিনি আমি ৰক্ষা পাব পাৰোঁ। এ ভদাই, এ শুন পাহি, এ আহোঁ দে, বুজিছ?
1: যোৱা নেকি মাষ্টৰ কাইটি?
0: ভদাই আহিছোঁ দেই, এতিয়া সেই লাঠিডাল আছেই, হয়নে নহয়? আৰু ছাতিটো আছে, লগতে টৰ্চটো, এই খুজি খুজি গৈ থাকিম।
1: যোৱা যোৱা যোৱা। শ্ৰোতাই ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে।

বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই অজিত চক্ৰৱৰ্তী, সোণপাহী ৰিমঝিম পতংগীয়া আৰু মাষ্টৰ চৰিত্ৰত শান্তনু শইকীয়াই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা ৰিমঝিম পতংগীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতাসকলে মেন পৰে ভদায় চোতালৰ মেল ধাৰাবাহিকখনি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজিৰ দিনটোৰ ওপৰত আধাৰিত আমাৰ পোনপটীয়া অনুষ্ঠান আজিৰ দিনটো। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ সাত তাৰিখ, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 24 তাৰিখ, আজি একাদশী তিথি, অনুৰাধা নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমে শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজি ৰাজ্যৰ বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান পোৱা গুৰুত্বপূৰ্ণ বাতৰিসমূহৰ মুখ্য বাতৰি। দিখৌ দিচাং ব্ৰহ্মপুত্ৰৰ পানী পুনৰ বৃদ্ধিক লৈ শিৱসাগৰ আতংক, তীব্ৰ খাদ্য সংকটত বন্যাত্যৰ আৰ্তনাদ, এটুপি পানীৰ বাবেও হাহাকাৰ অৱস্থা, বান সাহায্যত যোগান ধৰা হৈছে চিৰা গাখীৰৰ পেকেট, বহু ঠাই পোৱাগৈ নাই সাহায্য সামগ্ৰী, চলা নাই উদ্ধাৰ অভিযান, হেজাৰ হেজাৰ লোকে কঁকবোকাইছে বানত, শিৱসাগৰ চহৰত অবৰ্ণনীয় পৰিস্থিতি, বানত বুৰ গৈছে বহু পেট্ৰল পাম্প, ATM, চৰকাৰী কাৰ্যালয়, 4 জনৰ মৃত্যু, চৰাইদেউৰ অপৰিৱৰ্তিত বান পৰিস্থিতি। গোলাঘাটৰ বানপীড়িতৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পাহাৰত চলা উন্নয়নমূলক কামৰ বাবে বিপদজনক হৈছে অসমৰ পৰিস্থিতি, ফোনযোগে ৰাইজৰ বান পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে, শীঘ্ৰে প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল, বৰ্তমানলৈ বানত 40 জনৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছে প্ৰায় 70 গৰাকী লোক। মহানগৰীত আকৌ বান, যোৰাবাটেৰে গুৱাহাটীৰ যোগাযোগ বন্ধ, কেইবাস্থানতো ভূমিস্খলন। কক্ৰছৰ আন্দোলনলৈ সঁহাৰি উদ্বিগ্ন কেন্দ্ৰ, মধ্য দিল্লীত ইণ্টাৰনেট কৰ্তন, চৰকাৰৰ আলোচনাৰ প্ৰস্তাৱ নাকচ, কক্ৰছৰ আজি দেশজুৰি প্ৰতিবাদৰ আহ্বান। প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িতসকলৰ বিচাৰৰ বাবে গঠন হ'ব ফাষ্ট ট্ৰেক আদালত, এই ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, দিয়া হ'ব কঠোৰ শাস্তি। গুৱাহাটী, সচল, নগাঁও, ৰঙিয়া, ডুমডুমাত শ শ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ, যন্তৰ মন্তৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন। লালুকত কক্ৰছৰ তিনি সমৰ্থকক গ্ৰেপ্তাৰ। পাণবজাৰ BSNL কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ, 9 বছৰে বেতন সংশোধন নকৰাক লৈ তীব্ৰ ক্ষোভ, ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি নিশ্চয়তা প্ৰদান কৰিবলৈ সকিয়নি। চাৰিসৰীয়া পথ নিৰ্মাণত ব্যাপক বিসংগতি, কাকজানত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁত। নুমলীগড়ত মুখ্যমন্ত্ৰীয়ে ক'লে 2 এদিনতে প্ৰকাশ পাব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিবিদা, বেদখলমুক্ত কৰাৰ আৰ্জিৰে উচ্চ ন্যায়ালয়ত PIL নাগৰিকৰ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি সংৰক্ষিত বনাঞ্চলত ভয়াৱহ বেদখল, বেদখল মুক্ত কৰাৰ বাবে কি ব্যৱস্থা লোৱা হৈছে চৰকাৰ বন বিভাগক জনোৱাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। বিহালী সংৰক্ষিত বনাঞ্চলৰ 6,733 হেক্টৰ, চিংলিজান বনাঞ্চলৰ 450 হেক্টৰ ভূমিত অবৈধ বেদখল বনাঞ্চল স্থাপন কৰিছে স্কুল, গীৰ্জা, পকী দলং, পথ। উজনিৰ জলপ্ৰলয়ক লৈ অগ্ৰাহ্য সভা স্থগিত প্ৰস্তাৱ, কথা কোৱাত বাধা, অধ্যক্ষৰ প্ৰতিবাদত গৰ্জি উঠিল বিধায়ক অখিল গগৈ, উজনিৰ অভূতপূৰ্ব বানাক লৈ আলোচনা নহ'লে আধৰুৱা হৈ ৰ'ব সদন। পুনৰ বৃদ্ধি জাজি নৈৰ জলস্তৰ, প্লাৱিত বৃহৎ অঞ্চল, বানপীড়িতৰ হাহাকাৰ, টিয়কত বন্যাই মথাউৰিৰে সোমাইছে পানী, চৰাইদেউতো বান পৰিস্থিতি অপৰিৱৰ্তিত, সহস্ৰাধিক পৰিয়ালৰ ঘৰ দুৱাৰ, সা সম্পত্তি ধ্বংস, জনতাৰ সীমাহীন বিলাই বিপত্তি, নাজিৰাত চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে বান পীড়িত, চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাসক লৈ শিক্ষামন্ত্ৰীৰ মন্তব্য, আৰ্থিক অৱস্থা ভাল হ'লে অভিভাৱকে সন্তানক ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়াইছে, ৰাজ্যসভাত ৰণকৰুণা নাৰ্জাৰীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দুৰ্গাদাস উইকে ক'লে অসমৰ জনজাতি ছাত্ৰ ছাত্ৰীৰ পোষ্ট মেট্ৰিক জলপানীৰ বাবে কেন্দ্ৰৰ 175.1

10 কোটি টাকা। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ কিছু টুকুৰা খবৰ। আজি 24 জুলাই, ইজিপ্তৰ ৰাষ্ট্ৰীয় দিৱস। 1997 চনৰ আজি 24 জুলাইৰ দিনটোতে বিশিষ্ট বাংলা সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমান মেগাছেছ বঁটা ঘোষণা কৰা হৈছিল। 1997 চনৰ আজি 24 জুলাইৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গুজৰালীলাল নন্দ আৰু অৰুণা আছফ আলীলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হৈছিল। 1989 বফৰ্ছ কামান চুক্তি সন্দৰ্ভত কমট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল প্ৰতিবেদনৰ প্ৰতিবাদত লোকসভাৰ অধিকাংশ বিৰোধী সদস্যৰ পদত্যাগ আৰু পদত্যাগ পত্ৰ গ্ৰহণ। 1802 চনৰ আজিৰ দিনটোতে ফৰাচী ঔপন্যাসিক নাট্যকাৰ আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল। আলেকজেণ্ডাৰ ডুমা এগৰাকী ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ। 1802 চনৰ 24 জুলাইত ফ্ৰান্সৰ ভিয়েৰ কট্ৰেটত তেওঁৰ জন্ম হৈছিল। 1823 চনত জীৱিকাৰ অন্বেষণত তেওঁ পেৰিছলৈ যায় আৰু তাত কেৰাণীৰ চাকৰিত যোগদান কৰে। সমসাময়িকভাৱে তেওঁ নাটক উপন্যাস লিখিবলৈ লয় আৰু পৰৱৰ্তী কালত লেখামেলাই তেওঁৰ জীৱন নিৰ্বাহৰ প্ৰধান অৱলম্বন হৈ পৰে। ১৮২৯ চনত মাত্ৰ 27 বছৰ বয়সতে তেওঁ লিখি উলিয়াই হেনৰী থ্ৰী এণ্ড হিজ কোৰ্ট নামৰ নাটকখন। এইখন নাটক অভূতপূৰ্বভাৱে জনপ্ৰিয় হয় আৰু এনেদৰে পৰৱৰ্তী 200 বছৰ পৰ্যন্ত ডুমা আছিল আটাইতকৈ জনপ্ৰিয় ফৰাচী নাট্যকাৰ। ইয়াৰ পাছত ডুমা তেওঁৰ উপন্যাসবোৰৰ বাবে জনপ্ৰিয় হৈ উঠে। ডুমাৰ উপন্যাসবোৰত আছে অতীত ইতিহাসৰ প্ৰতি ৰোমান্টিক কৌতূহল, দুঃসাহসিক কাৰ্যাৱলী আৰু ৰোমাঞ্চকৰ ঘটনাৰ সাৱলীল বৰ্ণনা। ইয়াৰ বাবেই তেওঁৰ উপন্যাসবোৰ বহুপঠিত আৰু জনপ্ৰিয়। ডুমাই প্ৰায় 300 উপন্যাস ৰচনা কৰিছিল। ইয়াৰ ভিতৰত দ্য থ্ৰী মাস্কেটিয়াৰ্ছ, মূল ফৰাচী লেছ ট্ৰইছ মাস্কেটিয়াৰ্ছৰ অনুবাদ, দ্য কাউণ্ট অৱ মণ্টে ক্ৰিষ্টো, দ্য ব্লেক টিউলিপ ইত্যাদি বিশেষভাৱে জনপ্ৰিয় এইকেইখন নাটক। ডুমাৰ উপন্যাসবোৰৰ 16 শতিকাৰ পৰা আৰম্ভ কৰি ফৰাচী বিপ্লৱৰ সময়লৈকে ফ্ৰান্সৰ ইতিহাসৰ পটভূমিত ৰচিত। তেওঁৰ কেইবাখনো উপন্যাসৰ কাহিনীৰে কেইবাখনো প্ৰসিদ্ধ চলচ্চিত্ৰও নিৰ্মাণ কৰা হৈছে। 1870 চনৰ 5 ডিচেম্বৰত আলেকজেণ্ডাৰ ডুমাৰ মৃত্যু হয়। ১৮৫৭ চনৰ 24 জুলাইৰ দিনটোতে ডেনমাৰ্কৰ সাহিত্যিক হেনৰিক পেণ্টো বিডানৰ জন্ম হৈছিল। 1917 চনত তেওঁক যুটীয়াভাৱে লাভ কৰে সাহিত্যৰ নোবেল বঁটা। 1897 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত মহিলা বৈমানিক অমেলিয়া ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। 1932 চনত তেওঁ অকলেই উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল। 1980 চনৰ আজিৰ দিনটোতেই বাংলা ছবিৰ খ্যাতনামা অভিনেতা উত্তম কুমাৰ তথা উত্তম চট্টোপাধ্যায়ৰ মৃত্যু হৈছিল। 1983 চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত হিন্দী কবি মহাদেৱী বাৰ্মালৈ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছিল। শ্ৰোতাসকলে ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

শ্রোতাসকলে ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটিৰ পোনপটীয়া প্ৰচাৰ শুনিলে। আকাশবাণী তেজপুৰ এতিয়া 8 বজাত শ্রোতাসকলে সংসদ সমীক্ষা শুনিবলৈ পাব।

0: आज के कामकाज की सूची में सूचीबद्ध है। गृह राज्य मंत्री नित्यानंद राय ने आसन की अनुमति से राष्ट्र गौरव अपमान निवारण संशोधन विधेयक 2026 पेश किया। इस विधेयक के तहत 1971 के मूल अधिनियम में संशोधन का प्रावधान किया गया है। संशोधन विधेयक के विरोध में प्रस्ताव रखते हुए मार्क्सवादी कम्युनिस्ट पार्टी के जॉन ब्रिटस ने कहा कि संविधान में जो बात तय हो चुकी है, संसद उसे सामान्य अधिनियम के जरिए संशोधित नहीं कर सकती है। उन्होंने कहा कि ये संशोधन विधेयक पूर्णतः देश के प्रथम राष्ट्रपति डॉ. राजेंद्र प्रसाद की मंशा पर आधारित है, किंतु ये संविधान के उन संदर्भों की अनदेखी करता है जिनके आधार पर मूल कानून बनाया गया था। श्री ब्रिटस ने कहा कि संविधान सभा ने लगातार 3 वर्ष तक गहन विचार विमर्श करने के बाद राष्ट्रगान और राष्ट्रगीत को एक समान दर्जा नहीं दिया था। उन्होंने कहा कि किसी कानून के जरिए देशभक्ति और राष्ट्रवाद पैदा नहीं किए जा सकते। विधेयक की मंशा समाज का ध्रुवीकरण करना है। विधेयक को पेश करने के विरोध में प्रस्ताव पेश करते हुए भारतीय कम्युनिस्ट पार्टी के संतोष कुमार पी ने कहा कि वंदे मातरम का उद्देश्य समाज को एकजुट करना है, बांटना नहीं है। अभी आप संसद में हुई आज की कार्यवाही की समीक्षा सुन रहे थे।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো ক্ৰীড়াভিত্তিক অনুষ্ঠান খেল জগত।
2: আকাশবাণী তেজপুৰ খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। শ্ৰোতাসকল, আজিৰ খেল জগত অনুষ্ঠানত আমি বেডমিণ্টন খেলৰ বিষয়ে কিছু কথা আলোচনা কৰিম। এই আলোচনাত ভাগ লৈছে অসম তথা ব্ৰহ্মপুত্ৰ উত্তৰপাৰৰ এজন অভিজ্ঞ বেডমিণ্টন প্ৰশিক্ষক তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ শ্ৰীযুত বহনিমান বৰাৰ সৈতে। নমস্কাৰ শ্ৰীযুত বহনিমান বৰা, আপোনাক আমি পাই যথেষ্ট আনন্দিত হৈছোঁ। যোৱা 16 জুলাইৰ পৰা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ইনড'ৰ ষ্টেডিয়ামত আপুনি আমাৰ তেজপুৰৰ তথা ব্ৰহ্মপুত্ৰ উত্তৰপাৰৰ বহুতকেইখন জিলাৰ খেলুৱৈক আপুনি প্ৰশিক্ষণ প্ৰদান কৰি আছে বেডমিণ্টনৰ। প্ৰথমতে আমি আপোনাৰ জীৱন পৰিক্ৰমাটো জানিব বিচাৰিলোঁ, আপুনি কোন ক'ত ঘৰ আৰু আপুনি কি কি টুৰ্ণামেণ্ট খেলিছে?
3: নমস্কাৰ, মই মোৰ নিজৰ যদি খেলৰ বিষয়ে যদি ক'ব যাওঁ, মই নেশ্যনেল চেম্পিয়ন আছিলোঁ আণ্ডাৰ 13, আণ্ডাৰ 16 আৰু জুনিয়ৰ নেশ্যনেল চেম্পিয়ন হয়। আৰু ছিনিয়ৰটো মই বহুতখিনি খেল খেলিছোঁ কোৱাৰ্টাৰ ফাইনেললৈকে, কিন্তু মই নেশ্যনেল চেম্পিয়ন হ'ব নোৱাৰিলোঁ ছিনিয়ৰত। আৰু মই নেশ্যনেল চেম্পিয়ন ছিংগলছ, ডাবলছ আৰু মিক্সড ডাবলছ দুটাতে মই হয়। এতিয়া বৰ্তমান মই FCA-ত কাম কৰি আছোঁ আৰু বেডমিণ্টনৰ কোচিং লাইনত মই 2014ৰ পৰা মই কোচিং লাইন কৰি আছোঁ আৰু মই অলিম্পিক গ'ল্ড কোৱেষ্টৰ চাৰ্টিফাইড কোচ হয়। হয়
2: হয়, আপুনি তেজপুৰত আপুনি প্ৰশিক্ষণ প্ৰদান কৰি আছে, আমাৰ খেলুৱৈসকলৰ শাৰীৰিক সক্ষমতা কেনেকুৱা দেখিছে, কিমান দূৰ পাৰিছে তেওঁলোকে বা ভৱিষ্যতে তেওঁলোকৰ কিমান দূৰ উজ্জ্বল হ'ব আপুনি এনেকুৱা দেখিছে মনত?
3: মই প্লেয়াৰ্ছখিনিৰ লগত জড়িত হৈ আছোঁ এসপ্তাহ ধৰি আৰু মই দেখিছোঁ ইয়াতে সিহঁতৰ কেপেবিলিটি আছে আৰু সিহঁতি খেলিব পাৰিব। কিন্তু আপুনি যোনটো মোক প্ৰশ্ন কৰিছে যে শাৰীৰিক সিহঁতৰ কিমান ষ্ট্ৰেংথ আছে, সেইটো অলপ কম আছে। বিকজ মই ইয়াতে গম পাইছোঁ যে ৰাতিপুৱা কোনো মানে তেনেকৈ আহিব নোখোজে স্কুলৰ কাৰণে বা কিবা কাৰণে। চ' মই আমাৰ প্ৰভাত শইকীয়া ডাঙৰীয়াক কৈছোঁ যে ৰাতিপুৱা ছেশ্যনটো ল'বলৈ, চ' ডেট এনি স্পৰ্টত মই ভাবোঁ যে ফিজিকেল ফিটনেছ ইজ দ্য বেছ লাইন অফ এনি স্পৰ্ট। চ' যেতিয়া ফিটনেছ থাকিব তেতিয়াহে আপুনি কোৰ্টত খেলটো দেখা পাৰিব।
2: সেইটোৱে কথা। এতিয়া আমাৰ শিক্ষাৰ প্ৰতি, পঢ়া শুনাৰ প্ৰতি অভিভাৱকসকল, গাৰ্জেনসকল যথেষ্ট সষ্টম, তেওঁলোকে পঢ়া শুনাটো বেছি গুৰুত্ব দিয়ে, কিন্তু পঢ়া শুনাৰ লগতে যে খেলৰ পৰাও মানুহে মানুহ গঢ়ি হৈছে সেই বস্তুটো আমি অকণমান কমকৈ উপলব্ধি কৰোঁ অভিভাৱকসকলে। গতিকে আপুনি কেনেকুৱা পৰামৰ্শ দিব যে ৰাতিপুৱা 6টাত আহি বা 5:30ত আহি ছাত্ৰ ছাত্ৰীসকল 7টা বজাত গৈ পেলাই বিদ্যালয়ত যাব পাৰিব, বা এনেকুৱা কি ধৰণৰ ব্যায়াম দিব যে তেওঁলোকে কৰিলে তেওঁলোকৰ ফিজিকেল ফিটনেছ বা এণ্ডুৰেঞ্চটো বাঢ়ি থাকিব?
3: চাওক, এতিয়া প্ৰতিটো খেলুৱৈ এটা বেলেগ বেলেগ লেভেলত ট্ৰেইন কৰিব লাগে। কিছুমানৰ ধৰি লওক আপোনাৰ ষ্ট্ৰেংথ আছে, কিছুমানৰ এণ্ডুৰেঞ্চ লেভেল কম আছে, সিহঁতক আমি এণ্ডুৰেঞ্চৰ কাৰণে ট্ৰেইন কৰিব লাগিব। কিন্তু মই এইটোৱে কৈছোঁ যে খেলা আৰু পঢ়া একেলগে যাব লাগিব। মই বা আমি কোনো কোৱা নাই যে পঢ়াটো এৰি দিয়ক, কোনো কোৱা নাই। একচুৱেলি বস্তুটো হৈছে যে স্কুলটোতো যাবই, 9টা বজাত স্কুল থাকে, 7:30 বজাত স্কুল থাকে, যাবই। কিন্তু ৰাতিপুৱা বেলাটো যদি সোনকালে উঠি পেলাই, যদি চিনেমাত আহি পেলাই, যদি অকণমান যদি প্ৰেক্টিছ কৰিব পাৰে ফিটনেছ লেভেলে হওক বা অনকৰ্টে হওক, তেতিয়া বেচিকেলি আমি ভাবোঁ যে আমাৰ অসমৰ পৰা

0: কেৰিয়াৰ্ছ ওলাব। অকল তেজপুৰ বুলি কোৱা নাই, আমাৰ বহুত জেগাত আমি দেখিছোঁ যে ৰাতিপুৱা ছেশ্যনটো নহয় জেনেৰেলি বিকজ অফ স্কুল, অকল স্কুলৰ ইছ্যুটো লৈ পেলাই মই দেখিছোঁ। কিন্তু মই যেতিয়া খেলি আছিলোঁ তেতিয়াও মোৰ 7:15 স্কুল আছিলে, তেতিয়াওতো মই 5:30 আহিছিলোঁ। মই যদি কৰিব পাৰিছোঁ বেলেগে কি কিয় নোৱাৰিব, মোৰ পইণ্টটো হৈছে এইটো। আৰু এইটো এটা টীম ৱৰ্ক হয়, অকল কোচেছে নহয়, ইয়াত পেৰেণ্টছৰো বহুত ইনভলভমেণ্ট লাগে লাগিব। আৰু বিকজ পেৰেণ্টছে মেক্সিমাম সময় ল'ৰা ছোৱালীখিনিৰ লগত থকা যায়, আৰু পেৰেণ্টছে যদি কয় বা যদি চেষ্টা কৰে, মই ভাবোঁ যে তেওঁলোকে ৰাতিপুৱা আৰু গধূলি দুই বেলাতে প্ৰেক্টিচ কৰিবলৈ সক্ষম হ'ব। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়, বিকজ বাহিৰৰ প্লেয়াৰবিলাক মানে অসমৰ হওক বাহিৰত বা ইণ্ডিয়াৰ বাহিৰতে হওক, তেতিয়া কি হয়, সিহঁতিতো দুটা কিছুমানে তিনিটা টাইম প্ৰেক্টিচ কৰি আছে, কিছুমানে দুটা টাইম প্ৰেক্টিচ কৰি আছে। চ' দুটা টাইম প্ৰেক্টিচ কৰাটো অভিয়াছলি এনি আনডাউটেবলি ভালেই হ'ব। বিশেষকৈ
1: যদি মই
0: যদি টিউচন কৰোঁ এক্সট্ৰাকৈ, তো মই বেছি জানিম অভিয়াছলি। চ' কথাটো এনেকুৱা হয় যে এবেলা প্ৰেক্টিচ কৰি পেলাই আই ডোণ্ট থিংক ডেট কোনোবা এটা লেভেল পাবলৈ সক্ষম হ'ব।
1: মই দেখিছোঁ যে এনেকুৱা কিছুমানো ছাত্ৰ ছাত্ৰী থাকে, শৰাৰ পৰা উঠাই মুখখন ধুৱাই, গা পানী ধোৱাৰ কথা নাই, বেগটো ডিস্কুলত লৈ আহে। তাৰ ফলত কি হয়, তেওঁলোকৰ এচিডিটি হয়, কোনোবাই ভমিটিং কৰে বা কোনোবাই দুৰ্বল হৈ গৈছে ল'ৰা ছোৱালীবিলাক। এতিয়া আপোনাক মই এইটো কথা সুধিব বিচাৰিছোঁ, যিহেতু আপুনি কৈছে যে মৰ্ণিং ছেশ্যনটো খুবেই জৰুৰী, এই ক্ষেত্ৰত আপুনি আমাৰ যিমানসকল অভিভাৱক গাৰ্জেন আহিছে তেওঁলোকক কেনেকৈ আপুনি সৈমান কৰাব যে তেওঁলোকে ৰাতিপুৱা 5:30 বজাত বা 5টা বজাত তেওঁলোকৰ যিটো মৰ্ণিং ছেশ্যন সেইটোৰ কাৰণে আনিবই, আনিলেহে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী ওপৰ প্ৰতিযোগিতালৈ তেখেত যাবলৈ সক্ষম হ'ব।
0: চাওক, এইটো কিছুমান আপুনি অভিয়াছলি কিছুমান গাইডলাইনছ ক্ৰিয়েট কৰিব লাগিব, টি ডি এছ এ গাইডলাইনছটো এনেকুৱা হ'ব যে আপুনি বিগিনাৰ লেভেলত আপুনি একদম মানে ৰেকেট ধৰিবই নাজানে, তেওঁক আপুনি ৰাতিপুৱা আৰু গধূলি যদি আনিব যায় তেতিয়া সি এটা সময়ৰ পিছত সি ব'ৰ হৈ যাব, টু মাছ অফ এভৰিথিং স্পইলছ এভৰিথিং। কিন্তু এটা যেতিয়া মানুহ এটাই অকণ গম পায়, কোচ এজনে গম পায় খেলাৰ 3 মাহ 4 মাহ বা 6 মাহৰ ভিতৰত গম পাই যায় যে ল'ৰাটোৰ বা ছোৱালীজনীয়ে আঁকোৱালি লৈছে খেলাটো বা একচেপ্ট কৰিছে কিছুমান কিছুমান বস্তু বা জানে ষ্ট্ৰকবিলাক গ্ৰিপবিলাক ঠিকে আছে। চ' পেৰেণ্টছক মটিভেট কৰিব লাগিব যে আপুনি পঢ়া শুনা যেনেকৈ কষ্ট কৰে খেলাটো ছেইম কষ্ট কৰিব লাগিব। এইটো ইটছ নট লাইক মানে কোনোবাই দি দিব আপোনাক, পঢ়াটো আপুনি মেট্ৰিক পৰীক্ষাৰ আগত যেনেকৈ একদম পূৰা টিউচন চিউচন দি পেলাই এটা প্ৰিপেয়াৰ হৈ আছে। আমাৰ হেৰিয়াত হৈছে খেলাত কি, প্ৰতি বছৰে আমাৰ এটা মেট্ৰিক পৰীক্ষা হয়, ইণ্টাৰ ডিষ্ট্ৰিক্ট হয়, ৰেংকিং টুৰ্ণামেণ্টছ হয়। চ' আৰু টি ডি এছ এ ফালৰ পৰা মই এইটো বিচাৰিছোঁ যে ডিচিপ্লিন যদি নাথাকে কোনোবা, চ' ইউ কেনট কণ্টিনিউ কৰাটো মই নিবিচাৰোঁ। এইটো কাৰণে বিকজ কোচেছৰ আল্টিমেটলি কি হয়, ইমান দিন কষ্ট কৰাৰ পিছত লাষ্টত একো ফল নাপায়, চ' কোচবিলাক ডিপ্ৰেশ্যন গুচি যায় আল্টিমেটলি যে ইমান কষ্ট কৰি আছোঁ খেলাই আছোঁ। কিন্তু ৰাতিপুৱাটো ক'ব লাগিব যে যদি ভাল প্লেয়াৰ আছে ইউ হেভ টু কাম ইন দ্য মৰ্ণিং, যদি মৰ্ণিং নাহা তে ইভিনিং আহিব নালাগে, সেইটো এটা ষ্ট্ৰিকনেছ থাকিবই লাগিব। আৰু গাৰ্জেনক মটিভেট কৰিবই লাগিব যে আপোনালোকে পাৰিব আৰু কৰিবই লাগিব এই বস্তুটো, তেতিয়াহে হ'ব, পিছত কিন্তু নক'ব। আগতে ক্লিয়াৰ কাট কৰাটো বেছি বেটাৰ, কোনোবাই যদি কৈ আছে যে আবেলি আহিলে চেম্পিয়ন হ'ব বুলি,
1: এই বস্তুটো সেইটোতো হ'ব নোৱাৰে,
0: সেইটো মই নিবিচাৰোঁ যে এইটো কোনোবাই কওক।
1: প্ৰত্যেকটো ক্ষেত্ৰতে যিয়েই নেখেলক কিয়, যিয়েই ব্যায়াম নকৰক কিয়, যিয়েই নপঢ়ক কিয়, ফুড হেবিট খাদ্যাভ্যাসটো ভাল লাগিব।
0: হয়
1: যে আমাৰ বেডমিণ্টন খেলত বিশেষকৈ খেলুৱৈসকলক আপুনি অভিভাৱকসকলক কি পৰামৰ্শ দিব তেওঁলোকৰ খাদ্যাভ্যাসটো, বিশেষকৈ পানী খোৱাটো?
0: পানীটো বাৰু খায়েই, আৰু গৰম দিনতটো ইলেক্ট্ৰলাইট বস্তুটো লাগে বডিত। চ' কিছুমান সময়ত দেখিছোঁ যে মই দুটা বটল আনিব দিওঁ, এটা নৰ্মেল ৱাটাৰ আৰু এটা ইলেক্ট্ৰলাইট ৱাটাৰ, মানে গ্লুক'ন ডি হ'ব পাৰে, অকণ চল্ট লগাই দিয়ক বা গ্লুক'ন ডি লগত নেমু চেপি দিয়ক বা ইলেক্ট্ৰল দিব পাৰে, যিকোনো বস্তু অ' আৰ এছ দিব পাৰে। কিন্তু মই কিছুমান সময়ত দেখিছোঁ যে ল'ৰাটো সোধোঁ যে বটলটো ক'ত, যে অ' আৰ এছটো শেষ হৈ গ'ল, দেউতাক কৈছিল নানিলোঁ। চ' মোৰ মতে যদি সেই ছিৰিয়াছনেছটো ফেমিলি বা পেৰেণ্টছৰ ফালৰ পৰা
1: নাথাকে,
0: চ' আই ডোণ্ট থিংক সেইটো কণ্টিনিউ কৰাটো উচিত কোচটোৰ কাৰণে, কিয়কি কোচটোৱে যদি ভালকৈ প্ৰেক্টিছ নকৰায় অভিয়াছলি গাৰ্জেনে ক'ব পাৰফৰ্মেঞ্চ নাই বুলি। কিন্তু যদি মই এটা চাব যাওঁ, ইট ইজ অলৱেজ এ ষ্টেপ বাই ষ্টেপ পাৰফৰ্মেঞ্চ, এটা ষ্টেপ হোৱাৰ পিছতে ছেকেণ্ড ষ্টেপ যাব, এই জঁপিয়াইটো যাব নোৱাৰে ন, চব বস্তু কম্বাইন হৈ পেলাই এটা বস্তু বনোৱা যায়। চ' মই ভাবোঁ যদি সি ইলেক্ট্ৰলাইট নানে সেইদিনাখন ছেশ্যনত সি ডিহাইড্ৰেট হ'ব, ডিহাইড্ৰেট হৈ যোৱাৰ লগে লগে তাৰ বডিত ইলেক্ট্ৰলাইট কমি গ'ল, কমি যোৱাৰ লগে লগে সি ৰিকভাৰী মোডত কমি গ'ল, ইভিনিং ছেশ্যনটো সি কেনেকৈ কৰিব বা পিছদিনাখন কেনেকৈ কৰিব। চ' মোৰ এটা বটল ইলেক্ট্ৰলাইটৰ কাৰণে মোৰ দুটা ছেশ্যন হেম্পাৰ হৈ আছে। চ' কিছুমান বস্তুটো ইটোৰ লগত ইটো হেৰি হ'ব লাগিব। আৰু মই তেজপুৰৰ মানে মই শুনিছোঁ আৰু দেখিছোঁ, মই এটা মানে খেলাৰ পিছত পানীপুৰিটো খায়, পানীপুৰিটো বাৰু কেতিয়াবা খাইছে বেলেগ কথা, যিহেতু আমি ভাৰতৰ নাগৰিক পানীপুৰিটো আমাৰ ফেভাৰিট, কিন্তু খেলাৰ পিছত পানীপুৰি চা কলতা খোৱাটো বেছি বেটাৰ
1: হয়। সেইকাৰণে যে মই আপোনাক এইকেইটা প্ৰশ্ন

0: ভাবিলোঁ যে অকল খেলুৱৈটো লৈ পেলাই আমি গুৰুত্ব দিলে নহ'ব, যে অভিভাৱকে তেওঁ কেনেকৈ পৰিচালনা কৰিছে, প্ৰশিক্ষকৰ কথাটো আপুনিতো আহিছে গুৱাহাটীৰ পৰা আহিছে প্ৰশিক্ষণ দিবলৈ, ল'ৰা ছোৱালীয়ে খেলিব কিন্তু প্ৰপাৰ গাইডেঞ্চটো হ'ল অভিভাৱকে দিব।
1: মই সেইটোৱে ক'ব খুজিছোঁ, আপুনি এতিয়া পানীপুৰি নাখাবৰ কাৰণে সেইটো গাইডেঞ্চ দিব নালাগে,
0: নালাগে
1: পেৰেণ্টছক, পেৰেণ্টছ নোজ দেট পানীপুৰি ইজ বেড, কেতিয়াবা খাইছে বেলেগ কথা, কিন্তু যদি এতিয়া কল এটা নিদিয়ে, যদি আপেল এটা নিদিয়ে খেলাৰ পিছত বা মগু নাখায়, সেইটোতো ক'বলগীয়া কথা নহয় একচুৱেলি। এইটো চবতে আজিকালি আমি ডিজিটেল ইণ্ডিয়াত আছোঁ, ইনষ্টাগ্ৰাম ফেচবুক চবতে ৰীল আহিয়ে থাকে যে স্পৰ্টছমেনে কি খায় কি নাখায়, আৰু চব পেৰেণ্টছেতো এনেইতো বহি নাথাকে, ঘৰত থাকিলে মোবাইলটো চাই থাকে, কিন্তু চোৱাৰ পিছতো কিয় হেৰি নকৰে, ৰিয়েলাইজ নকৰে।
0: এতিয়া আপোনাক আৰু এটা কথা সুধিছোঁ, এইটো কাৰিকৰী কথা, এজন খেলুৱৈয়ে তেওঁৰ যিটো ড্ৰেছ, তেওঁ যিটো জাৰ্চি পিন্ধিব, যিটো পেণ্ট পিন্ধিব, যিযোৰ জোতা পিন্ধিব, জোতাটোৰ কেনেকুৱা হ'ব লাগে, আপোনাৰ কেনেকুৱা হ'ব লাগে, আৰু দ্বিতীয়তে তেওঁৰ ৰেকেটখন কেনেকৈ তেওঁ ছিলেক্ট কৰিব, বাছনি কৰিব যে এইখন ৰেকেটে খেলিলে তেওঁ আগবাঢ়িব পাৰিব বা ভাল খেলিব পাৰিব।
1: ৰেকেটৰ কথাটো কৈছোঁ, আজিকালি বহুত ধৰণৰ ৰেকেট, বহুত কোম্পানীৰ ৰেকেট আহিছে, চ' বিগিনাৰ লেভেলৰ ৰেকেট বেলেগ থাকে, ইণ্টাৰমিডিয়েটৰ ৰেকেট বেলেগ থাকে, ইলাইটৰ বেলেগ থাকে। মই ভাবোঁ যে পেৰেণ্টছে কেতিয়াও প্ৰথমতে চবতকৈ দামী ৰেকেটখন দিব নালাগে, বিকজ এখন দামী ৰেকেট মিনিমাম 15,000 ষ্টাৰ্টিং হয়, চ' 15,000 ৰেকেটখন দিলে ভাঙিব পাৰে, তেতিয়া আকৌ কষ্টিং আহি যায়,
0: প্ৰপাৰ ইউজটোতো নাজানিব,
1: নাজানিব সেইটো সময়ত। ত' সেইকাৰণে ভাবিছোঁ নৰ্মেল বিগিনাৰ ৰেকেট দিলে বেটাৰ হয়, ভাল ৰেকেট, ব্ৰেণ্ডেড ৰেকেট দিব লাগে, আৰু জোতাযোৰ নন মাৰ্কিং হ'ব লাগে, আৰু পাৱাৰ কুশ্বন হ'ব লাগে। পাৱাৰ কুশ্বন এইটো কাৰণে হ'ব লাগে বিকজ আমাৰ ফ্ৰিকশ্যন বহুত হয় আৰু জাম্প আমি বহুত কৰোঁ বেডমিণ্টন, এজিলিটি মুভমেণ্ট বহুত বেছি থাকে, চ' সেইটো কাৰণে পাৱাৰ কুশ্বন থকা, গুড কুশ্বনিং থকা শ্বুজ দিলে মই বেটাৰ পাওঁ। মানে মই ভাবোঁ যে স্পৰ্টছমেনে নন মাৰ্কিং শ্বুজ আৰু ভাল ব্ৰেণ্ডেড উইথ গুড কুশ্বনিং থাকিলে জোতাযোৰ ভাল হয়।
0: ইলেক্ট্ৰিক সন্ধ্যাৰ টিডিএছে কথাটো ক'লে যে তেওঁলোকে কেনেকুৱা কেনেকুৱা ব্যৱস্থা ল'ব লাগিব, আৰু এটা পৰামৰ্শ বিচাৰিছোঁ আপোনাৰ পৰা, যাতে আমাৰ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ পৰা প্ৰত্যেক বছৰে যাতে ভাল ভাল খেলুৱৈ ওলাই থাকে, ভাল ভাল বেডমিণ্টন খেলুৱৈ ওলাই থাকে, কাৰণ বেডমিণ্টনতে আমাৰ জিলা ক্ৰীড়া সন্থাৰ যথেষ্ট পইচা খৰচ, আৰু লগতে তেওঁলোকৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, ধৰক আপোনাৰ ইনড'ৰ ষ্টেডিয়ামেই হওক বা পানীৰ ব্যৱস্থাই হওক যিয়েই নহওক, গতিকে জিলা ক্ৰীড়া সন্থাক আপুনি এটা কি পৰামৰ্শ দিব?
1: মই এটাই পৰামৰ্শ দিব বিচাৰিছোঁ, মই যোৱাকালিও কথা পাতিছোঁ প্ৰবাল শইকীয়া ডাঙৰীৰ লগত, যে আমাৰ ফিজ ষ্ট্ৰাকচাৰটো অকণমান উঠাব লাগিব। ফিজ ষ্ট্ৰাকচাৰটো উঠাব এইটো কাৰণে লাগিব, এতিয়া আপোনালোকৰ আমাৰ টি ডি এছৰ ফিজ ষ্ট্ৰাকচাৰটো হৈছে আপোনাৰ 600 নেকি মাহেকে, চ' মই আপুনি এনেকৈ ভাবিব লাগিব যে মই এজন গাৰ্জেন, মোৰ ল'ৰাটো বা ছোৱালীজনী খেলিব হৈছে 600, ভাল খেলা হৈ গ'ল, ভাল খেলা হোৱাৰ লগে লগে মিনিমাম 15,000 খৰচা হৈ গ'ল মাহত, 600 পৰা এজন গাৰ্জেনে 15,000 খৰচ কৰিবনে, তেওঁটো ভাবিব লাগিব। চব বস্তুটো আগতে স্পেচিফিকেলি বুজাই দিয়াটো বেটাৰ হয়, যদি সেই ফিজ ষ্ট্ৰাকচাৰটো আজি যদি 8,000 থাকিলে হয়, তাত 10,000 মানুহে খৰচ কৰিবলৈ বেয়া নাপালে হয়, 2,000 বাঢ়িছে বা 3,000 আছিলে, 5,000 খৰচা হ'ব, কোনো প্ৰব্লেম নাছিলে। এই বস্তুটো বাহিৰত কিন্তু ফিজ ষ্ট্ৰাকচাৰটো বহুত বেছি, আমাৰ অসমত এই ফিজ ষ্ট্ৰাকচাৰটো কম, সেইটো কাৰণে কি হয় আমি শ্বাটল কক ইউজ কৰিব নোৱাৰোঁ, বুজিছে, শ্বাটল কক বহুত খৰচ হয়, এটা এটা বক্সৰ দাম 6,300 দাম, চ' সেই বস্তুটো আমি ইউজ নকৰিলে কি হয়, কম্পিটিশ্যন যেতিয়া খেলিব যায় আমাৰ ল'ৰা ছোৱালীবিলাকে নতুন শ্বাটল কক পায়, নতুন শ্বাটল কক পোৱালে ফেডাৰ শ্বাটল কক, চ' নতুন শ্বাটল ককৰ আপোনাৰ টাচটো বেলেগ হয়, তাৰ ফ্লাইট বেলেগ হয়, আৰু পুৰণা শ্বাটল কক ফ্লাইটটো বেলেগ হয় বা প্লাষ্টিক শ্বাটল কক ফ্লাইটটো বেলেগ হয়, চ' যদি গোটেইখিনি বস্তু বুজাই দিয়া যায় মানে এডমিশ্যনৰ সময়তে যে আপোনাৰ ফিজটো 600 নহয়, 3,000 মিনিমাম কৰিব লাগিব আপোনালোকে, তেতিয়া আপোনালোকে গম পাব। এইটো বস্তু চাওক, বেডমিণ্টন বা স্পৰ্টছ এইটো য়েছ চবেই খেলিব লাগে, ন' প্ৰব্লেম, চবেই খেলিব লাগে, আমিও বিচাৰোঁ চবেই খেলিবলৈ, কিন্তু বজাৰ কৰিব নালাগে, ছিলেকশ্যন
0: একদম সঁচা কথা কৈছে,
1: আপুনি এটা কোচে 100 ল'ৰা ছোৱালী কেতিয়া চম্ভালিব নোৱাৰে, আপুনি এটা এটা কোচে 100 ল'ৰা ছোৱালী কেতিয়া চম্ভালিব নোৱাৰে, আপুনি যদি 3,000 কৰি দিয়ে আপুনি তাতেই আপুনি স্কুল এটা ভাগ পাই যাব, আপুনি গ্ৰুপ ৱাইজ ছিলেকশ্যন কৰিব লাগিব, 600 গ্ৰুপটো বেলেগ, 3,000 গ্ৰুপটো বেলেগ, 1,500 গ্ৰুপটো বেলেগ, টাইমিংটো বেলেগ কৰি দিয়ক, তেতিয়া আপুনি গম পাব যে সেই ল'ৰাটোৱে খেলিব খুজিছে নে নাই খোজা, নে ঘৰত বদমাচি কৰি থাকে, ইফালে ইফালে ঘূৰি থাকে,
0: সেইটো
1: বাইফ্ৰিকেশ্যন লাগিবই, তেতিয়া আপুনি গম পাব যে অ' নাই পেৰেণ্টছখিনি কিন্তু বহুত একদম মানে চিনচিয়াৰ, তেওঁলোকে আজিকালি বহুত তেনেকুৱা পেৰেণ্টছ চিনচিয়াৰ আছেও, কিছুমানে কয় যে এনেই খেলিব দিছোঁ, কিছুমানে শকত হোৱাৰ কাৰণে খীণাবৰ কাৰণে পঠায়,
0: সেইটোৱে একদম স্পাইচি ফুড খাব, শকত হ'ব, শকতলৈ খীণালে মানে
1: এই বস্তুটো চাওক, এখন এছ'চিয়েশ্যন বা এখন চিনেমা চলিবৰ কাৰণে পইচাও লাগে, মই কোৱা নাই যে সেইবিলাক বেয়া আহিব নালাগে, সেইকাৰণে কৈছোঁ বাইফ্ৰেকেট কৰিব লাগিব, গতিকে বিগিনাৰ গ্ৰুপটো আৰু ইণ্টাৰমিডিয়েট গ্ৰুপ আৰু ইলাইট গ্ৰুপটো একেলগে কৰিব নোৱাৰে কেতিয়াও, কিয়নো ইলাইট গ্ৰুপত আপুনি পুৰা 1-to-1 কোচিং লাগিবই আপোনাৰ,

0: 20টা ষ্টুডেণ্ট, এটা কোচ অ'কে, কিন্তু তথাপি এটা কোচ নহয়, মিনিমাম 3টা কোচ বা 2টা কোচ লাগে।
1: শ্ৰীযুত বহনিমান বৰা, আজি একদম সাৰুৱা কথাৰে আজি আমাৰ আপোনালোকৰ হোৱা বাৰ্তালাপটো আমি শেষ কৰিব লাগিব, কাৰণ সময়ৰ নাটনি হয়। আৰু আপোনাক সুবিধা জনাইছোঁ আপুনি যে ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আহি পেলাই তেজপুৰ জিলা ক্ৰীড়া সন্থাত খেলুৱৈসকলে প্ৰশিক্ষণ দিছে, আৰু আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ।
0: নমস্কাৰ।
1: ইমানপুৰে শ্ৰোতাসকলে, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ তথা প্ৰশিক্ষক শ্ৰীযুত বহনিমান বৰাৰ সৈতে হোৱা বেডমিণ্টন খেলা সম্পৰ্কত এটি আলোচনা শুনিলে। ঠাইতে বাণীবদ্ধ কৰা অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
2: শ্ৰোতাসকলে, ইমান পৰে খেল জগত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ কেইটিমান আধুনিক গীত। আজি আধুনিক গীতৰ শিল্পী মিতালী চৌধুৰী। শিল্পীগৰাকীৰ কণ্ঠত পুনতেই শুনাবলৈ লৈছোঁ গীতৰ কথা, নিৰ্মল প্ৰভা বৰদলৈ, সুৰ জে পি দাসৰ এই গীতটি।

0: and exam malpractices. National Testing Agency terminates 47 officials. Union Ministers J.P. Nadda and Dr. Jitendra Singh meet CJP delegation in New Delhi. Cabinet Committee on Economic Affairs approves new rail lines in Karnataka, Andhra Pradesh and new chemical park scheme to boost industrial growth. Heavy rains continue to lash several parts of Gujarat affecting normal life. And in ISSF Shooting World Cup, Sanyam wins silver medal in women's 10-meter air pistol event in China. That is all in the news at 9. Good night.
1: প্রতিবেদন যুগুতাইছে সাংবাদিক মুকুট রয়ে
2: বানত বিধ্বস্ত হওয়া উজনি অসমৰ চৰাইদেউ শিবসাগৰ আৰু যোৰহাট জিলাৰ বাবে এছ ডি আৰ এফ শিতানৰ পৰা ইতিমধ্যে অতিৰিক্তভাৱে প্ৰয়োজনীয় পুঁজি মোকলাই দিয়া হৈছে। প্ৰয়োজনত জিলা তিনিখনৰ বাবে আৰু অধিক পুঁজি মোকলাই দিয়া হ'ব। ষোড়শ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ একাদশ দিনা কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত আজি ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে। তেওঁ কয় যে শেহতীয়া বানত বিধ্বস্ত হৈ পৰা উজনি অসমৰ তিনিখন জিলাত যাতে শীঘ্ৰে স্বাভাৱিক জীৱনযাত্ৰা উভতি আহে তাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। সম্ভাৱ্য সকলো ধৰণৰ দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাৰ নামত পূৰ্বেই প্ৰয়োজনীয় পুঁজি মোকলাই দিয়া হৈছিল। সেইমৰ্মে চলিত বিত্তীয় বৰ্ষত চৰাইদেউ জিলাত এছ ডি আৰ এফ শিতানৰ 56 লাখ টকা জমা আছিল। একেদৰে শিৱসাগৰ জিলাত 1,90,000 টকা আৰু যোৰহাট জিলাত 66 লাখ টকা জমা আছিল। কিন্তু শেহতীয়া প্ৰলয়ংকাৰী বানে জিলা তিনিখনত যি পৰিৱেশৰ সূচনা কৰিলে সেয়া সঁচাকৈ অভাৱনীয় আৰু অকল্পনীয়। সেইবাবে জিলা তিনিখনলৈ যাতে কম সময়ৰ ভিতৰতে স্বাভাৱিক জীৱনযাত্ৰা উভতি আহে তাৰ প্ৰতি লক্ষ্য ৰাখি এছ ডি আৰ এফ শিতানৰ পৰা অতিৰিক্তভাৱে যোৰহাট জিলাৰ বাবে 1 কোটি টকা দুদিন পূৰ্বে মোকলাই দিয়া হৈছে। একেদৰে শিৱসাগৰ জিলাৰ বাবেও 4 কোটি টকা আৰু চৰাইদেউ জিলাৰ বাবে অতিৰিক্তভাৱে 4 কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। লগতে জিলা তিনিখনৰ নামত পূৰ্বৰ পৰা আবণ্টিত হৈ থকা চাউলৰ উপৰি ইতিমধ্যে অতিৰিক্তভাৱে 1,000 মেট্ৰিক টনকৈ চাউল আবণ্টন দিয়া হৈছে। কম সময়ৰ ভিতৰতে এই পৰিমাণ বৃদ্ধি পাব। কেৱল সেয়াই নহয়, বান বিধ্বস্ত জিলাখনৰ বৰ্ণাঢ্যসকলে যাতে দুৰ্যোগৰ সময়ত খাদ্য সামগ্ৰী লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো খাদ্য সামগ্ৰীৰ পেকেজিং অব্যাহত আছে। বান বিধ্বস্ত লোকক সৰ্বদিশতে সাহায্যৰ ক্ষেত্ৰত পুঁজিৰ অভাৱ নাই বুলি স্পষ্ট কৰি তেওঁ লগতে কয় যে 2 এদিনৰ ভিতৰতে বান বিধ্বস্ত জিলা তিনিখনৰ পৰিৱেশ অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলো অসমলৈ আহিব। লগতে দুৰ্গতসকলক চৰকাৰীভাৱে যি সাহায্য প্ৰদান কৰা হয় সেই সাহায্যৰ সিংহভাগ পুঁজিয়েই কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। গতিকে চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণে পুঁজি আছে। ৰাজ্যৰ বান পৰিস্থিতিক যদিও ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা হোৱা নাই, তৎসত্বেও কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় দুৰ্যোগৰ দৃষ্টিৰে চাই বুলিও মন্ত্ৰীগৰাকীয়ে সদনত দৃষ্টিগোচৰ কৰে। হাতীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয় এতিয়াৰ পৰা ক্ষতিপূৰণ হিচাপে 6 লাখ টকাকৈ লাভ কৰিব। পূৰ্বতে এই পৰিমাণ আছিল 4 লাখ টকা। বিজেপি বিধায়ক ভূপেন বৰাৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত আজি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই তথ্য সদৰি কৰে। তেওঁ কয় যে অতি শেহতীয়াকৈ ৰাজ্যত হাতী মানুহৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে। হাতী মানুহৰ এই সংঘাতক লৈ ৰাজ্য চৰকাৰ যথেষ্ট সংবেদনশীল। ইয়াৰ বাবে চলিত বাজেট অধিৱেশনৰ সময়তে ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত বিধায়কসকলৰ উপস্থিতিত অলপতে এখন গুৰুত্বপূৰ্ণ সভাই অনুষ্ঠিত হৈ যায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও এই ক্ষেত্ৰত যথেষ্ট সংবেদনশীল। সেইবাবে এতিয়াৰ পৰা হাতীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়ক ক্ষতিপূৰণ হিচাপে 6 লাখ টকাকৈ আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰে 4 লাখ টকা এন ডি আৰ এফ এছ ডি আৰ এফ গাইডলাইন অনুসৰি আৰু বাকী 2 লাখ টকা ৰাজ্য চৰকাৰে হাতীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়ক নিজাববীয়াকৈ প্ৰদান কৰিব। স্মৰণযোগ্য যে 16 অসম বিধানসভাৰ 11 দিনাও পুৱা 9:30 বজাৰ লগে লগে প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হয়। প্ৰশ্নোত্তৰ ঘণ্টা অন্ত পৰাৰ মাত্ৰেই পইণ্ট অফ অৰ্ডাৰৰ মাধ্যমেৰে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কালি সদনৰ বাহিৰে ভিতৰে কৰা আচৰণৰ বিষয়টো বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে আজি পুনৰ সদনৰ দৃষ্টিগোচৰ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে উজনি অসমৰ বান পৰিস্থিতিক লৈ বিধায়ক অখিল গগৈয়ে কালি সদনত উত্থাপন কৰা সভাস্থগিত প্ৰস্তাৱ সন্দৰ্ভত কংগ্ৰেছে কোনো ধৰণে বিৰোধিতা কৰা নাছিল। কিন্তু সদনৰ পৰা নিলম্বিত হৈ সংবাদ মাধ্যমত বিধায়কগৰাকীয়ে সমগ্ৰ বিষয়ৰ বাবে অনাহকত কংগ্ৰেছক জগৰীয়া কৰে, যাক লৈ কালিৰ পৰা সামাজিক মাধ্যমত কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্নজনে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকায়ো। তেওঁ কয় যে সদনৰ বাহিৰত গৈ বিধায়ক অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ বিৰুদ্ধেও বক্তব্য দাঙি ধৰিছে। বিধায়ক অখিল গগৈয়ে এনে আচৰণ পূৰ্বৰে পৰা কৰি অহা বুলিও মন্ত্ৰীগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। লগে লগে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সদনত গৰিহণা প্ৰস্তাৱ উত্থাপনৰ বাবে বিজেপি বিধায়ক ঋতুবৰণ শৰ্মাই সদনৰ অনুমতি বিচাৰে। অৱশ্যে এই ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি প্ৰদানৰ পৰা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস বিৰত থাকে। বিপৰীতে সমগ্ৰ বিষয়টো সন্দৰ্ভত সদনত ৰুলিং প্ৰদান কৰি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত

0: দাসে কয় যে সামাজিক মাধ্যমত চলা চৰ্চাক লৈ অসম বিধানসভা দায়বদ্ধ নহয়, কিন্তু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছতে কালি সদনৰ মেজত উঠি যি আচৰণ প্ৰদৰ্শন কৰিলে সেয়া সঁচাকৈ অসম বিধানসভাৰ ইতিহাসত নজিৰবিহীন ঘটনা। পূৰ্বতে অসম বিধানসভাৰ মজিয়াত এনে ঘটনা সংঘটিত হোৱাৰ নজিৰ নাই। সেয়ে বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈয়ে কৰা আচৰণৰ ভিডিঅ' মুকলি কৰাৰ বাবেহে বিধানসভাৰ সচিবক আহ্বান জনোৱাৰ প্ৰয়োজন আছে, কাৰণ অসমৰ ৰাইজে বিধায়কগৰাকীৰ এনে আচৰণৰ বিষয়ে ভালদৰে জনা উচিত। ভৱিষ্যতে এই ক্ষেত্ৰত আৰু অধিক কঠোৰ হ'ব বুলিও বিধানসভাৰ অধ্যক্ষই সদনত উল্লেখ কৰে। ইফালে ৰাজ্যৰ ভূমিহীন লোকক শীঘ্ৰে বিভিন্ন জিলাৰ চৰ্চাপৰিত ৰাজ্য চৰকাৰে ভূমি পট্টা প্ৰদান কৰিব। ইয়াৰ বাবে 2019ৰ অসম ভূমি নীতিও ৰাজ্য চৰকাৰে সংশোধন কৰিব। সদনৰ মজিয়াত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি এই তথ্য সদৰি কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নম্বৰ নিয়মৰ অধীনত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, কংগ্ৰেছ বিধায়ক নুৰুল হুদা আৰু আব্দুৰ ৰহিম আহমেদে উত্থাপন কৰা এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত এই তথ্য সদৰি কৰি তেওঁ কয়, অসমত স্থায়ীভাৱে বসবাস কৰা খহনীয়াগ্ৰস্ত, বানপীড়িত, দুৰ্যোগপীড়িত আৰু উচ্ছেদিত ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা আছে। ইয়াৰ ভিত্তিতে অসম ভূমি নীতিৰ আধাৰত সময় সময়ে ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে। এই ব্যৱস্থা আগলৈ অব্যাহত থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে ধুবুৰী, বৰপেটা, বঙাইগাঁও, কামৰূপ, ধেমাজিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ভালেসংখ্যক চৰচাপৰি আছে, যিসমূহ চৰচাপৰি মানুহৰ বসবাসৰ বাবে উপযোগী। সেইবাবে বৰ্তমানে ৰাজ্যৰ বিভিন্ন জিলাৰ চৰচাপৰিসমূহৰ জৰীপ কাৰ্য চলি আছে। চৰচাপৰিসমূহত অব্যাহত থকা জৰীপ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যৰ চৰচাপৰিসমূহৰ মানচিত্ৰ প্ৰস্তুত হৈ উঠিব। সমান্তৰালকৈ চৰচাপৰিৰ মাটিৰ ডাক আৰু পট্টা নম্বৰো উপলব্ধ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন হোৱা মাত্ৰেই ভূমিহীন বৈধ ভাৰতীয় নাগৰিকক অসম ভূমি নীতিৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হ'ব। ইয়াৰ বাবে 2019ৰ অসম ভূমি নীতি সংশোধনৰ প্ৰয়োজন আছে। সেইমৰ্মে অসম ভূমি নীতিৰ সংশোধনীৰ বাবে বিভাগীয়ভাৱে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত দৃষ্টিগোচৰ কৰে। ইয়াৰ পাছতে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে সদনত উত্থাপন কৰা সংকল্প প্ৰস্তাৱটোক প্ৰত্যাহাৰ কৰে। অৱশ্যে খহনীয়াগ্ৰস্ত, দুৰ্যোগপীড়িত, বানপীড়িত তথা উচ্ছেদিত ভূমিহীন বৈধ ভাৰতীয় নাগৰিকক চৰকাৰী নিয়ম নীতিৰ মাজেৰে ভূমি পট্টা প্ৰদানৰ পোষকতা কৰি কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰী, নুৰুল হুদা, আব্দুৰ ৰহিম আহমেদ, জাকিৰ হুছেইন ছিকদাৰ, AIUDFৰ বিধায়ক মজিবুৰ ৰহমান, তৃণমূল কংগ্ৰেছৰ চেয়াৰমেন আলী আহমেদ আদিয়ে সদনত বক্তব্য দাঙি ধৰে। এই বক্তব্যৰ মাজতে AIUDFৰ বিধায়ক মজিবুৰ ৰহমান আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক চেয়াৰমেন আলী আহমেদে সমগ্ৰ বিষয়ৰ বাবে কংগ্ৰেছকে জগৰীয়া কৰে। ইয়াকে লৈ আজিও সদনৰ মজিয়া উত্তপ্ত হৈ উঠে। কেৱল সেয়াই নহয়, বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষক লৈও সদনৰ মজিয়া উত্তপ্ত হৈ উঠে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নম্বৰ নিয়মৰ অধীনত বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্ঠই পৃথকে উত্থাপন কৰা আন এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1951 চনৰ পৰিৱৰ্তে 1971 চন হোৱাৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰত্যক্ষভাৱে কংগ্ৰেছকে জগৰীয়া কৰে। তেওঁ কয় যে কংগ্ৰেছৰ বাবেই অসমে অসহ্যকৰ বোজা বহন কৰিবলগীয়া হৈছে। সমগ্ৰ দেশতে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1951 চন, অথচ কংগ্ৰেছৰ ভুলৰ বাবে কেৱল অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 চন। ইয়াকে লৈ বিৰোধী বিধায়কসকলে সদনৰ মজিয়াত সজোৰে প্ৰতিবাদ সাব্যস্ত কৰে, কিন্তু সেয়া যদি নহয় তেন্তে অসমতো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971ৰ পৰিৱৰ্তে 1951 চনৰ পক্ষত অৱস্থান কৰিবলৈ বিৰোধী বিধায়কসকলক মন্ত্ৰী হাজৰিকাই আহ্বান জনায়। লগে লগে এই ক্ষেত্ৰত চৰ্ত সাপেক্ষে সন্মতি প্ৰদান কৰি বিধায়ক চেয়াৰমেন আলী আহমেদে কয় যে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1951 হলেও আপত্তি নাই, কিন্তু অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971ৰ সলনি 1951 চন কৰাৰ পূৰ্বে 1951 চনৰ সম্পূৰ্ণ NRC, 1948 চনৰ সম্পূৰ্ণ ভোটাৰ তালিকা ৰাজহুৱা কৰিব লাগিব। এই সকলোবোৰ নথি ৰাজহুৱা কৰিলে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1951 চন হলেও আপত্তি নাই বুলি বিধায়কগৰাকীয়ে সদনত উল্লেখ কৰে। পাছত বিধানসভাৰ অধ্যক্ষই সদনৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নম্বৰ আৰু 113 নম্বৰ নিয়মৰ অধীনতো সদনত আজি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চলে। বেচৰকাৰী সদস্যৰ কাৰ্যসূচীৰ অধীনত পৃথকে পৃথকে চলা এই আলোচনাত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ মাজতে 2026 চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়কখন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সদনত উত্থাপন কৰে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অহা 27 জুলাইৰ পৰা পুৱা 9:30 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰে। এয়াই আছিল অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যবিৱৰণী। যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।
1: অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা সম্পৰ্কে প্ৰতিবেদন শুনিলে মিডিয়া মৈভৰ 411.5 মিটাৰত
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া

0: এয়া আকাশবাণী তেজপুৰ, এতিয়া শ্ৰোতালৈ আগবঢ়াইছো বৰ্ণালী।
1: আকাশবাণী তেজপুৰ আগবঢ়াইছো বৰ্ণালী। চৰাই দুকমুকালি পুৱাতেই কিচিৰ মিচিৰ শব্দৰে গান জুৰি প্ৰকৃতিক জগাই তোলে চৰাইবোৰে। মন যায় চৰাইৰ দৰে নিজতে নিজে মগন হৈ আনন্দত আত্মহাৰা হ'বলৈ।

নীল আকাশত অবাধে বিচৰণ কৰা চৰাইজাকৰ দৰে মুকলিমূৰীয়া আন কোনোবা আছে জানো? ইখন ঠাইৰ পৰা সিখন ঠাইলৈ মুক্তমনে বিচৰণ কৰি থকা চৰাইজাকৰ বাবে নাই কোনো পৰিসীমা।

চৰাইবোৰে বিচাৰি লয় নিজৰ সুবিধাজনক বাসস্থান। সেয়ে উপযুক্ত জলবায়ু বিচাৰি পৰিভ্ৰমী চৰাইবোৰে ইখন দেশৰ পৰা সিখন দেশলৈ ঢাপলি মেলে। ভিন ভিন ঋতুত অতিথি চৰাইও ভিন ভিন। কুলিকেটেকীৰ মিঠামাতে বসন্ত আগমনৰ বাতৰি দিয়ে। কুলিকেটেকী অসমৰ সাহিত্য সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।

অসমৰ সমাজ জীৱনৰ সৈতে সাঙুৰ খাই আছে বালিমাহী, ঘৰচিৰিকা, কপৌ, পাৰ, শালিকা, ভাটৌ, দহিকতৰা, বগলী, কাউৰী আৰু ভিন ভিন চৰাই। পৰিয়ালৰ আন সদস্যৰ দৰেই চোতালত বিচৰণ কৰি থকা এই চৰাইবোৰো যেন ঘৰখনৰ একোটি অংগ। সঁচাকৈয়ে ঈশ্বৰৰ এক অনন্য সৃষ্টি এই চৰাইবোৰ।

0: অনুষ্ঠানটি আদৰি সম্পাদনা কৰিলে
1: প্ৰিয়ংকা দাসে,
0: প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে ইমান পৰে বৰ্ণালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো অনিমা বৰাৰ কণ্ঠৰ কেইটিমান লোকগীত।

শ্রোতাসকলে ইমান পৰে অনিমা বৰাৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছোঁ জংগল্লা বোলছবিত অনুৰাধা পাড়ৱাল আৰু মনোহৰ উদাসৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পেহচান বোলছবিত অভিজিত আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

বিশ মিনিট বাৰ ছেকেণ্ড। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা 5:55 বজাত। আমাৰ আজিৰ অধিৱেশন

শ্ৰোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীত অনুষ্ঠান শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীৰ সময় নিশা 10:30